এফএম বেণ্ডৰ 102.7 মেগাহৰ্জ এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত পুৱা 5:55 যোৱাৰ লগে লগেই শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰা হৈছে। কৰ্তব্যকক্ষত জ্যোতি হাজৰিকা আৰু নিয়ন্ত্ৰণ কক্ষত হিমশেখৰ বৰুৱাৰ সৈতে ষ্টুডিঅ'ত মই দিব্যজ্যোতি বৰুৱা। আজি 1948 জেঠ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2026 চনৰ মে' মাহৰ 26 তাৰিখ, আজি মঙলবাৰ।

সেয়া আকাশবাণী নগাঁও। এতিয়া 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 6:05 মিনিটত ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

এফএম বেণ্ডৰ 102.7 MHz-ইয়া আকাশবাণী নগাঁও। এইখিনিতে আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। এতিয়াৰ পৰা কিছু সময়ৰ পিছতেই অৰ্থাৎ 6:15 আগবঢ়োৱা হ'ব উপাসনা, 6:30 কৃষি আলোচনা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে 7:00 আৰু 7:05। সুপ্ৰভাত, অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15। 7:30 মূৰ্ছনা। আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ শুনিবলৈ পাব ক্ৰমে 8:00 আৰু 8:15। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ দেহৰূপ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব ক্ৰমে 8:30, 9:00 আৰু 9:15। 9:20 শ্ৰোতাই ফোনযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। দিনৰ 10:00 প্ৰচাৰ কৰা হ'ব এখনি নাটক দাতা কৰ্ণ। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি। 11:05 পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব। ইয়াৰ মাজতে দিনৰ 12:00 হিন্দী বাতৰি ক্ৰমে 12:05, 1:40 আৰু 1:40 অসমীয়া বাতৰি ক্ৰমে 2:00 আৰু 2:15 মিড ডে নিউজ ইন ইংলিছ আৰু মিড ডে নিউজ ইন হিন্দী আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হ'ব। যুৱতৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব বিয়লি 4:30। 5:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি। পুনৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি শুনিবলৈ পাব ক্ৰমে 5:15, 6:00, 6:45, 7:10 আৰু নিশা 9:25। সন্ধ্যা 5:25 প্ৰচাৰ কৰা হ'ব মহিলাসকলৰ বাবে প্ৰস্তুত কৰা বিশেষ অনুষ্ঠান আমৈ। 5:45 নাম শুনিবলৈ পাব। 6:10 কৃষকবাণী। 7:20 আধুনিক গীতৰ অনুষ্ঠানটি ৰূপায়িত কৰিব দুলুমণি কলিতাই। 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰি। নিশা 8:02 ৰাইজৰ পদূলিত আকাশবাণী। এই শিতানত কাছমাৰী অঞ্চলত হোৱা কথা বতৰা শুনিবলৈ পাব। আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব ক্ৰমে 8:45 আৰু 9:00। 9:00 নিশা 9:15 অসম বিধানসভাৰ আজিৰ দিনটোৰ পৰ্যালোচনা আগবঢ়োৱা হ'ব। 9:30 IoT অনুষ্ঠানৰ পুনৰ প্ৰচাৰ আৰু নিশা 10:00ৰ লগে লগেই আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। নিবেদন কৰিছোঁ উপাসনা।

ইমান পৰে। উপাসনা অনুষ্ঠানত শ্ৰোতাইক্ৰমে নন্দিতা দাসে পৰিৱেশন কৰা বৰগীত, লিলি আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ, আৰু শেষত ৰুমা দেৱী কলিতাই পৰিৱেশন কৰা ভজন শুনিলে।

0: এই আকাশবাণী নগাঁও আগবঢ়াইছোঁ কৃষি আলোচনা।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ কৃষি আলোচনা অনুষ্ঠান আৰম্ভ কৰিছোঁ। শ্ৰোতাসকল, একেডৰা মাটিতে এজন কৃষকে বছৰত কেইবাবাৰো খেতি কৰি কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰে, যাক শস্য প্ৰাবল্য বুলি কোৱা হয়, এই বিষয়ৰ এটি আলোচনা আজি আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াত ভাগ লৈছে শ্বিলঙনিৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অঞ্জুমেলা ডেকাই। তেখেতৰ সৈতে কথা পাতিছে ইমৰাণ হুছেইনে।
2: শস্য প্ৰাবল্য অৰ্থাৎ ক্ৰপিং ইনটেনচিটি হৈছে মুঠ খেতি কৰা মাটিৰ পৰিমাণ আৰু প্ৰকৃততে খেতি কৰা মাটিৰ পৰিমাণৰ শতকৰা হাৰ। যদি এজন কৃষকৰ প্ৰকৃততে খেতি কৰা মাটিৰ পৰিমাণ দুবিঘা হয় আৰু তেখেতে যদি এটা কৃষি বৰ্ষত সেই মাটিডোখৰত দুটাকৈ খেতি কৰে, তেতিয়াহ'লে সেই মাটিৰ শস্য প্ৰাবল্য হ'ব 200%, আৰু যদি তেওঁ তিনিটাকৈ খেতি কৰে তেতিয়াহ'লে সেই মাটিৰ শস্য প্ৰাবল্য হ'ব 300%। আমাৰ কৃষকে এডোখৰ মাটিত একোটা কৃষি বৰ্ষত দুটা বা তাতকৈ বেছি শস্যৰ খেতি কৰি শস্য প্ৰাবল্য বৃদ্ধিকৰণৰ জৰিয়তে খাদ্য শস্য উৎপাদন বঢ়াব পাৰে আৰু লগতে মাটিৰ পৰিমাণো বৃদ্ধি কৰিব পাৰে। অসমত শস্য প্ৰাবল্য 300% বৃদ্ধি কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু লগতে সম্ভাৱনীয়তাও আছে। সমগ্ৰ বিশ্বতে জনসংখ্যাৰ বৃদ্ধিয়ে জনমূৰি ভূমিৰ পৰিমাণ হ্ৰাস কৰি আনিছে আৰু তাৰ বিপৰীতে খাদ্যৰ চাহিদা বাঢ়ি গৈ আছে। এই বৰ্ধিত খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ খাদ্য শস্যৰ উৎপাদন বঢ়াব লাগিব আৰু আনহাতে খাদ্য শস্যৰ উৎপাদন বঢ়াবলৈ হ'লে উন্নত কৃষি প্ৰযুক্তিসমূহ অৱলম্বন কৰি আমি উৎপাদন বঢ়োৱাৰ লগতে কৃষিভূমিৰ পৰিমাণো বৃদ্ধি কৰিব লাগিব। কিন্তু কৃষিভূমিৰ পৰিমাণ আমি পোনে পোনে বৃদ্ধি কৰিব নোৱাৰোঁ যিহেতু মাটিৰ সীমাবদ্ধতা আছে। গতিকে সীমিত মাটিতে এটা কৃষি বৰ্ষত এটাৰ পিছত আন এটা শস্যৰ খেতি কৰি শস্য প্ৰাবল্য বৃদ্ধিকৰণৰ জৰিয়তে বিভিন্ন ধৰণৰ খাদ্য শস্যৰ উৎপাদন বঢ়াব পৰা যায় আৰু এইটো বৰ্তমান সময়োপযোগী পদক্ষেপ হৈ পৰিছে। তাৰোপৰি দৈনন্দিন খাদ্যত আমাক ধান, মাহ, তেলৰ যথেষ্ট প্ৰয়োজন আছে আৰু যদিও আমাৰ ধানৰ বাহিৰে মাহ আৰু তেলজাতীয় শস্য উৎপাদনত আমাৰ ৰাজ্যখনে এতিয়াও স্বাৱলম্বী হ'ব পৰা নাই। প্ৰতি বছৰে মাহৰ ক্ষেত্ৰত প্ৰায় 70% আৰু মাহৰ ক্ষেত্ৰত প্ৰায় 70% আৰু তেলৰ ক্ষেত্ৰত প্ৰায় 50% ঘাটি অৰ্থাৎ ডেফিচিট হয় আৰু এই ঘাটি পূৰাবলৈ প্ৰতি বছৰে আমাৰ প্ৰয়োজনীয় মাহ আৰু তেল বহিঃৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয় আৰু তাৰ ফলত বহু ধন বাহিৰলৈ ওলাই যায়। সেয়ে ধানৰ দৰে তেলজাতীয় মাহজাতীয় আৰু অন্যান্য আৱশ্যকীয় শস্যসমূহৰ খেতি আমাৰ খেতিয়কসকলে শস্যক্ৰমত কৰি শস্য প্ৰাবল্য বৃদ্ধিকৰণৰ জৰিয়তে উৎপাদন বঢ়াব পাৰে। এতিয়া আহিছোঁ মই আমাৰ শস্য প্ৰাবল্যৰ বৃদ্ধিকৰণৰ সম্ভাৱ

0: গোপনীয়তা। আমি জানো যে অসমত প্ৰধান খেতি হৈছে ধান খেতি, আৰু এই ধান খেতিৰ মুঠ মাটিৰ প্ৰায় 18 লাখ হেক্টৰ মাটিতে অকল শালি ধানৰ খেতি কৰা হয়, আৰু শালি ধান কৰাৰ পিছত প্ৰায় 50% মাটিয়ে চন পৰি থাকে, অৰ্থাৎ তাত কোনো ধৰণৰ খেতি কৰা নহয়। ইয়াৰে প্ৰায় 10 লাখ হেক্টৰ মাটি মধ্যমীয়া দ আৰু পলসুৱা, আৰু এই মাটিখিনি শীতকালীন শস্যৰ বাবে অতি উপযোগী মাটি হয়। এই 10 লাখ হেক্টৰ মাটিৰে প্ৰায় 3.5 লাখ হেক্টৰ মাটিত বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি কৰা হয়, যদিও প্ৰায় 6.5 লাখ হেক্টৰ মাটি ৰবি শস্যৰ বতৰত এতিয়াও চন পৰি থাকে। এই মাটিত আমাৰ কৃষকে ৰবি বতৰত কৰিব পৰা বিভিন্ন ধৰণৰ মাহজাতীয়, তেলজাতীয়, অন্যান্য লাভজনক তথা চাহিদা থকা শস্যসমূহৰ খেতি শস্যক্ৰমত সুন্দৰভাৱে কৰি বিভিন্ন ধৰণৰ খাদ্য শস্যৰ উৎপাদন বঢ়াই লাভৱান হ'ব পাৰে, আৰু ৰাজ্যখনক অদূৰ ভৱিষ্যতে বিভিন্ন ধৰণৰ খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰে।
1: হয়, এতিয়া আহিছোঁ শস্য প্ৰাবল্য বৃদ্ধি কৰিবলৈ হ'লে আমাৰ কৃষকসকলে কেনেধৰণেৰে আগবাঢ়িব?
0: হয়,
1: বা প্ৰথমে কওকচোন আপুনি শস্য প্ৰাবল্য বৃদ্ধিকৰণৰ গুৰুত্বপূৰ্ণ দিশ কি?
0: হয়, শস্য প্ৰাবল্য বৃদ্ধিকৰণত আমি কেইটামান কথাৰ ওপৰত গুৰুত্ব দিব লাগিব আমাৰ খেতিয়কসকলে। যেনে শস্যক্ৰমত অন্তৰ্ভুক্ত কৰা শস্যসমূহৰ বীজসমূহ উচ্চ উৎপাদনক্ষম হ'ব লাগিব, লগতে কমদিনীয়া বা মধ্যমদিনীয়া কৃষিকালযুক্ত জাতসমূহ আমি ল'ব লাগিব, আৰু পথাৰসমূহত জলসিঞ্চনৰ সুব্যৱস্থা হয়, আৰু জলসিঞ্চনৰ সুবিধা থকা মাটিতহে শস্য প্ৰাবল্য বৃদ্ধি কৰিব পৰা যাব। হয়, শস্যক্ৰমত বেলেগ বেলেগ গোটৰ শস্য অন্তৰ্ভুক্ত কৰিব লাগে যাতে অনিষ্টকাৰী কীট পতংগ, বেমাৰ আজাৰ বা বনবাতৰ প্ৰাদুৰ্ভাৱৰ মাত্ৰা কম হয়। লগতে বিভিন্ন ধৰণৰ শস্যসমূহ এনেদৰে যুগুতাব লাগে যাতে মাটিৰ কোনো অৱক্ষয় নহয়। তাৰোপৰি আমি যিহেতু শস্যক্ৰমৰ এটাৰ পিছত আন এটা একেডোখৰ মাটিতে কৰি থাকিবই লাগিব, গতিকে মাটিডৰাৰ উৰ্বৰা শক্তি অটুট ৰাখিবলৈ কৃষকসকলে সুষম সাৰ প্ৰয়োগ আৰু সুসংহত খাদ্য মৌলৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰোপৰি দুটা শস্যৰ মাজৰ সময়ৰ ব্যৱধান, এটা শস্যৰ চপোৱা বা দ্বিতীয় শস্যটোৰ বাবে মাটি প্ৰস্তুত কৰা আৰু ইয়াৰ বাবে আৱশ্যকীয় যান্ত্ৰিক শক্তি, পশু শক্তি বা বনুৱাৰ সহজলভ্যতা আদি কথাবোৰ আমাৰ কৃষকসকলে জানিব লাগিব বা সেইবোৰত মনোযোগ দিব লাগিব। তাৰোপৰি আমাৰ কৃষকসকলে কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব, যিহেতু আমি এটাৰ পিছত আন এটা সেইটো কৰিব লাগিব, আৰু যান্ত্ৰিকীকৰণৰ জৰিয়তেহে আমাৰ কৃষকসকলে সময়মতে, সহজতে, কম সময়ত আৰু কম খৰচত কৃষি কাৰ্যসমূহ সুন্দৰভাৱে সম্পাদন কৰিব পাৰিব। তাৰোপৰি আজিকালিতো বনুৱাৰ সমস্যা আছে, আৰু সময়ত বনুৱাবোৰ পোৱা নাযায়, মজুৰিও বেছি হৈছে, গতিকে যান্ত্ৰিকীকৰণৰ জৰিয়তে এই সমস্যাসমূহৰ সমাধান কৰিব পৰা যাব।
1: এতিয়া আহোঁ শস্য প্ৰাবল্য বৃদ্ধি কৰিবলৈ হ'লে আমাৰ কৃষকসকলে কেনেধৰণেৰে আগবাঢ়িব এই বিষয়ে কওকচোন।
0: হয়, আমাৰ কৃষকসকলে শস্য প্ৰাবল্য বৃদ্ধি কৰিবলৈ হ'লে কিছুমান কৃষি পদ্ধতিৰ অৱলম্বন কৰিব লাগিব, যেনে শস্যাৱৰ্তন বা শস্যক্ৰম, ক্ৰপ ৰোটেশ্যন বা ক্ৰপ ছিকুৱেঞ্চ, মিশ্ৰিত আৰু অন্তৰ্বৰ্তী শস্যৰ খেতি অৰ্থাৎ মিক্স এণ্ড ইণ্টাৰক্ৰপিং, আৰু ৰিলে বা লেঠাৰি নিচিঙা শস্যৰ খেতি, আৰু শস্য বহুমুখীকৰণ, বহু সলপীয়া বা বহু তৰপীয়া বা মাল্টিষ্ট্ৰেট ক্ৰপিং, এই কৃষি পদ্ধতিসমূহ অৱলম্বন তেওঁলোকে কৰিব লাগিব। এতিয়া এই পদ্ধতিসমূহৰ ওপৰত মই থুলমূলকৈ ক'বলৈ আগবাঢ়িছোঁ। এতিয়া শস্যাৱৰ্তন বা শস্যক্ৰম মানেনো কি? এডৰা মাটিত বছৰৰ পিছত বছৰ ধৰি একেবিধ শস্য নকৰি ঋতু বিশেষে বেলেগ বেলেগ শস্যৰ খেতি কৰাটোকে শস্যাৱৰ্তন বুলি কয়। যেতিয়া আমি এডৰা মাটিতে ধানজাতীয় শস্য বছৰৰ পিছত বছৰ কৰি থাকোঁ, তেতিয়া মাটিৰ উৰ্বৰা শক্তিটো দিনে দিনে হ্ৰাস পাই যাব, আৰু সেইটো নকৰি যদি আমি শস্যক্ৰমত মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰোঁ, তেতিয়া কিন্তু মাটিৰ উৰ্বৰা শক্তিটো বাঢ়িব। আমি শালি ধানৰ পিছত মাটি চাহ কৰি বিভিন্ন ধৰণৰ

ৰবি শস্যৰ খেতি আমাৰ খেতিয়কসকলে কৰিব পাৰে। এইখিনিতে এটা কথা হ'ব, শালি ধানৰ পিছত ৰবি শস্যৰ খেতি সময়মতে কাতি মাহৰ ভিতৰতে যদি সিঁচিবলৈ হয় তেতিয়াহ'লে শালি ধানৰ মধ্যমদিনীয়া জাতসমূহৰ খেতি কৰিব লাগিব, আৰু যদিহে দীৰ্ঘদিনীয়া জাতসমূহৰ খেতি কৰিবই লাগে তেতিয়াহ'লে এই জাতবোৰৰ একমহীয়া কঠীয়া জুন মাহৰ ভিতৰতে ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। আনহাতে শালি ধানৰ মধ্যমীয়া দ পলসুৱা বা বালিচহীয়া মাটিত বড়ো ধানৰ খেতি নকৰি কম জলসিঞ্চন লগা খেতি যেনে সৰিয়হ, মটৰমাহ, বুটমাহ, মচুৰমাহ, খেচাৰি, ৰাজমাহ, গুজিতিল, আলু, ঘেঁহু আদি ৰবি শস্যসমূহৰ খেতি কৰিব পাৰে। আৰু ৰবি শস্যৰ পিছত সেই একেডৰা মাটিতেই গ্ৰীষ্মকালীন অৰ্থাৎ তৃতীয়টো শস্যৰ খেতি যেনে মাটিমাহ, মগুমাহ বা তিল আদি শস্যৰ খেতি কৰিব পাৰে। এতিয়া হো মিশ্ৰিত বা অন্তৰ্বৰ্তী শস্যৰ খেতিনো কি? দুটা বা ততোধিক শস্যৰ বীজ মিহলাই একেডৰা মাটিতে একে সময়তে যেতিয়া সিঁচা হয় তেতিয়া সেই কৃষি পদ্ধতিটোক মিশ্ৰিত শস্যৰ খেতি বুলি কয়। আনহাতে একেডৰা মাটিতে এটা মূল শস্য ৰোপণ কৰাৰ পিছত সি ফল নিদিয়ালৈকে মাজৰ শালি ঠাইখিনিত কম সময়ৰ বা কম কৃষিকালৰ দুটা বা দুটাতকৈ বেছি শস্যৰ খেতি যদি শাৰীবদ্ধভাৱে কৰা হয় সেই মাজৰ শালি ঠাইখিনিৰ শস্যবোৰক অন্তৱৰ্তী শস্য বোলা হয়। আৰু অন্তৰ্বৰ্তী কৃষি পদ্ধতিৰ দ্বাৰা কৃষকজনে অতিৰিক্ত উৎপাদন এটা পোৱাৰ লগতে শস্যৰ অনিষ্টকাৰী কীট পতংগ, বেমাৰ আজাৰ বা বনবাদৰ আক্ৰমণৰ মাত্ৰা কম কৰিব পাৰে। উদাহৰণস্বৰূপে নেমু টেঙা ৰোৱাৰ পিছত প্ৰথম দুটা বছৰ বিলাহী, পালেং, কবি, মূলা, বেঙেনা আদি কম সময়ৰ শস্যৰ খেতি কৰি আমাৰ কৃষকজনে অতিৰিক্ত উৎপাদন লাভ কৰিব পাৰে। তাৰোপৰি গ্ৰীষ্মকালীন মগুমাহ বা মাটিমাহৰ খেতি কুঁহিয়াৰ খেতিৰ লগত অন্তৰ্বৰ্তী শস্য হিচাপে আমাৰ খেতিয়কসকলে যদি কৰে তেতিয়া কুঁহিয়াৰডৰাৰ একো অপকাৰ নহয়, বৰঞ্চ এই মাটিডৰাৰ উৰ্বৰতা বৃদ্ধি কৰিব আৰু কুঁহিয়াৰ উৎপাদনো বঢ়াবহে। তেনেদৰে বেঙেনা খেতিৰ যেতিয়া ফল আৰু ডালবিন্ধা পোক নিয়ন্ত্ৰণ কৰিবলৈ আমি বেঙেনা খেতিৰ প্ৰতি দুশাৰী বেঙেনাৰ মাজত এশাৰী নহৰু বা ধনিয়াৰ খেতি কৰিব পাৰোঁ। এতিয়া আহিছোঁ ৰিলে শস্যৰ খেতি। ৰিলে শস্যৰ কৃষি পদ্ধতি হৈছে পথাৰত এটা শস্য থকা অৱস্থাতে একেডোখৰ মাটিতে আন এটা শস্যৰ বীজ সিঁচি কৰা কৃষি পদ্ধতি। এই কৃষি পদ্ধতিত শালি ধান চপোৱাৰ 15-20 বা 25 দিনৰ আগতে মাটিত থকা জীপৰ সুবিধা লৈ আমাৰ কৃষকে বিভিন্ন ধৰণৰ ৰবি শস্য যেনে খেচাৰি, মচুৰমাহ, মটৰমাহ, বুটমাহ, গুজিতিল, তিল, সৰিয়হ আদিৰ বীজ ধাননি পথাৰত সিঁচিব পাৰে। আৰু ইয়াতে গুৰুত্ব দিবলগীয়া বিষয়টো হৈছে সিঁচাৰ সময়ত মাটিডৰা বোকা অৱস্থাত থাকিব লাগে বা ভৰিখন দিলে ভৰিখন সোমাই যোৱা অৱস্থাত থাকিব লাগে। আৰু যিহেতু ধান কটাৰ আগতেই বীজখিনি সিঁচা হয় গতিকে আমাৰ বীজৰ পৰিমাণ 30-50% বেছিকৈ লোৱা হয় শস্য অনুসৰি। আৰু ইয়াতে খৰচৰ পৰিমাণটো কম হয়, কৃষকজনে বেছি লাভৱান হ'ব পাৰে যিহেতু মাটি প্ৰস্তুত কৰাৰ কোনো কাম নাথাকে, চিম্পলি সিঁচিব লাগে। আৰু ধান খেতিত প্ৰয়োগ কৰা সাৰ বা পানীৰ উপযুক্ত ব্যৱহাৰ হয়। এতিয়া আহিছোঁ শস্য বহুমুখীকৰণৰ ওপৰত। শস্য বহুমুখীকৰণত পৰম্পৰাগত বা কম লাভজনক শস্যৰ পৰিৱৰ্তে অধিক লাভজনক শস্য, অৰ্থকৰী শস্য বা বেছি চাহিদা থকা শস্যৰ খেতি শস্যক্ৰমত বা অন্তৰ্বৰ্তী শস্য হিচাপে কৰাত গুৰুত্ব দিয়া হয়। আৰু এই ক্ষেত্ৰত আমাৰ কৃষকসকলে মছলাজাতীয় শস্য বা বিভিন্ন ধৰণৰ শাক পাচলি, ফুলৰ খেতি, মাহজাতীয় শস্য, তেলজাতীয় শস্য, মাকৈ, বেবিকৰ্ণ আদি শস্যসমূহৰ খেতি কৰিব পাৰে। এতিয়া আৰু এটা পদ্ধতি আছে বহুখলপীয়া বা বহুতৰপীয়া খেতি। এডৰা মাটিতে যেতিয়া শস্যৰ উচ্চতা অনুসৰি তৰপেটৰ পৰা একাধিক শস্যৰ খেতি কৰি চন পৰি থকা মাটিখিনিক সদ ব্যৱহাৰ কৰা হয় তেতিয়া সেই কৃষি পদ্ধতিক বহুতৰপীয়া কৃষি বুলি কোৱা হয়। এই কৃষি পদ্ধতিত এবিধ শস্য মূল শস্য হিচাপে থাকে আৰু এই মূল শস্যৰ মাজে মাজে উচ্চতাভেদে

0: যুটীয়া শস্যসমূহ ৰোপণ কৰা হয়। উদাহৰণস্বৰূপে নাৰিকল বা তামোল গছ ওখ হয় আৰু এই শস্য দুবিধৰ ঠাল ঠেঙুলি নোহোৱাৰ কাৰণে এই শস্য দুবিধক বহুতৰপীয়া খেতিৰ বাবে মূল শস্য হিচাপে ল'ব পৰা যায় আৰু ওখ শস্যসমূহ মূল শস্যৰ কাষত তাৰপিছত ক্ৰমান্বয়ে চাপৰ শস্যসমূহ দূৰলৈ ৰুব লাগে। যেনে দুশাৰী তামোল বা নাৰিকলৰ মাজৰ খালী ঠাইখিনিত কল, মৌচম্বী বা কমলা আদিৰ খেতি কৰিব পাৰে আৰু দুশাৰী কল, কমলা বা মৌচম্বীৰ মাজৰ খালী ঠাইখিনিত কৃষকৰ সুবিধা, ৰুচি আৰু বজাৰৰ চাহিদা অনুসৰি আনাৰস, আদা, হালধি, কচু বা ঘাঁহজাতীয় শস্যৰ খেতি কৰিব পাৰে। তাৰোপৰি জালুক বা পাণগছ মূল শস্য যেনে নাৰিকল বা তামোলৰ বগাবলৈ দিব পাৰে, তেতিয়া ওপৰঞ্চি উৎপাদন এটা পাব পাৰিব জালুক আৰু পাণৰ। তাৰোপৰি বাগিচাখনৰ সীমাত নেমু গছ লগাব পাৰে যাতে অতিৰিক্ত উৎপাদন পাব পাৰে আৰু সীমাটোৰ সুৰক্ষিত হয়।
1: এতিয়া কৃষকলৈ একাষাৰ আপুনি কৃষকসকলক কেনেধৰণে ক'ব এই বিষয়ে কওকচোন।
0: হয়, মই কৃষকলৈ এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ কৃষকসকলে তেওঁলোকৰ পথাৰসমূহ চন পেলাই নথৈ বিভিন্ন কৃষি পদ্ধতিসমূহ অৱলম্বন কৰি এটাৰ পিছত আন এটা শস্যৰ খেতি কৰাত গুৰুত্ব দিব লাগে যাতে একেদৰা মাটিৰ পৰাই একে সময়তে বা এটা কৃষিৰ বৰ্ষৰ বেলেগ বেলেগ সময়ত বিভিন্ন ধৰণৰ খাদ্য শস্যৰ উৎপাদন কৰিবলৈ সক্ষম হয় আৰু লাভৱান হ'ব পাৰে। এয়ে মোৰ তেওঁলোকলৈ বিনম্ৰ অনুৰোধ থাকিল আৰু শেষত তেখেতসকললৈ সৰ্বাংগীন উন্নতি কামনা কৰি ধন্যবাদ জনাই মোৰ ক'বলগীয়াখিনি আজি ইমানতে সামৰিছোঁ।
1: ঠিক আছে বাইদেউ, আজি আপুনি আহি অসমত খাদ্য শস্য প্ৰাবল্য বৃদ্ধিকৰণ আৰু কৃষি উৎপাদন এই সম্পৰ্কে বৰ সুন্দৰকৈ কিছু কথা আগবঢ়ালে। আমাৰ কৃষক শ্ৰোতা নিশ্চয় উপকৃত হ'ব। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
2: আজিৰ কৃষি আলোচনা অনুষ্ঠানত একেডৰা মাটিতে বছৰত এজন কৃষকে কেইবাবাৰো খেতি কৰি কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰে, যাক শস্য প্ৰাবল্য বুলি কোৱা হয়, এই বিষয়ৰ আলোচনাটি আজি আগবঢ়ালোঁ। ইয়াত ভাগ ল'লে শ্বিলঙনিৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অঞ্জুমেলা ডেকাই। তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। আজিৰ কৃষি আলোচনা অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
3: কৃষি আলোচনা অনুষ্ঠানটি শুনিলে এই আকাশবাণী নগাঁও আগবঢ়াইছোঁ গান্ধী প্ৰসংগ।
4: এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ গান্ধী প্ৰসংগ।

0: জাতীয়তাবাদ আৰু আন্তঃৰাষ্ট্ৰীয়তাবাদ। গান্ধীজীয়ে এইটো ক'বলৈ প্ৰয়োজনবোধ কৰিছিল যে মোৰ বাবে দেশ বা ভালপোৱা মানৱতাবাদীৰ দৰে একেই। মই দেশক ভাল পাওঁ কাৰণ মই মানুহ নাইবা দয়ালু ব্যক্তি। ইয়াৰ বাবে গান্ধীয়ে বিশ্বাস কৰিছিল যে প্ৰকৃত এক ঈশ্বৰবাদ আৰু সেইটো হৈছে মানৱতাবাদৰ মাধ্যমত। তেওঁ কৈছিল যে আমি বহুজন যদিও আত্মা এক। গান্ধীজীয়ে এইটো বিশ্বাস কৰিছিল যে নিজৰ বাবে, পৰিয়ালৰ বাবে, দেশৰ বাবে আৰু বিশ্বৰ বাবে কৰা কৰ্তব্য এটা আনটোৰ পৰা স্বাধীন নহয়। এগৰাকী ব্যক্তিয়ে তেওঁৰ নাইবা পৰিয়ালৰ ক্ষতি নোহোৱাকৈ দেশৰ হিত চিন্তিব নোৱাৰে। ঠিক একেদৰে বিশ্বৰ ক্ষতি নোহোৱাকৈ কোনেও দেশ সেৱা কৰিব নোৱাৰে। অৱশেষত এইটো স্পষ্টকৈ দেখা যায় যে আমাৰ মৃত্যু হ'বই। পৰিয়াল হয়তো জীয়াই থাকিব, পৰিয়ালৰ মৃত্যু হ'বই। দেশ হয়তো বৰ্তি থাকিব, আৰু দেশ ধ্বংস হ'লে পৃথিৱী বৰ্তি থাকিব। কিন্তু এনে আত্মবলিদান কৰাটো একেবাৰে সহজ কথা নহয়। ইয়াৰ বাবে দীঘলীয়া প্ৰস্তুতিৰ প্ৰয়োজন বুলি গান্ধীজীয়ে কৈছে। গান্ধীজীৰ মতে নিজক নিকা কৰাটো প্ৰথম পদক্ষেপ। যেতিয়া আত্মা শুদ্ধ হ'ব তেতিয়া আমি অনুভৱ কৰিব পাৰিম আমাৰ প্ৰতি মুহূৰ্তৰ কৰ্তব্য। গান্ধীজীয়ে কৈছে জাতীয়তাবাদক মই ভাল পাওঁ নাইবা জাতীয়তাবাদৰ প্ৰতি মোৰ ধাৰণা এইটো যে মোৰ দেশখন স্বাধীন হ'ব লাগে। যদি প্ৰয়োজন হয় গোটেই দেশখনৰে মৃত্যু হওক, তথাপিও মানৱ আত্মা জীয়াই থাকিব লাগে। আত্মাৰ বাবে কোনো কোঠালীৰ প্ৰয়োজন নহয়, এইটোৱেই আমাৰ জাতীয়তাবাদ হওক। তেওঁ ইয়াকো উনুকিয়াইছে যে জাতীয়তাবাদ নোহোৱাকৈ আন্তঃৰাষ্ট্ৰীয়তাবাদ সম্ভৱ নহয়। যেতিয়াই জাতীয়তাবাদ কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পৰা যাব তেতিয়াহে আন্তঃৰাষ্ট্ৰীয়তাবাদ সম্ভৱ হ'ব। যেতিয়া পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ একগোট হৈ এজন মানুহ হিচাপে কাম কৰিবলৈ সমৰ্থ হ'ব তেতিয়াহে আন্তঃৰাষ্ট্ৰীয়তাবাদ সফল হৈ উঠিব। এইটো নোৱাৰিলে আত্মস্বাৰ্থৰ বাবে প্ৰতিখন ৰাষ্ট্ৰই প্ৰতিখন আধুনিক ৰাষ্ট্ৰক ধ্বংস কৰিবলৈ চেষ্টা কৰিব। নিৰস্ত্ৰীকৰণ সকলোৰে বাবে একেই হ'ব লাগে এইবুলি গান্ধীজীয়ে অনুভৱ কৰিছিল। তেওঁ ইয়াকো কৈছে যে ধ্বংস উত্তেজনাক তাৎক্ষণিকভাৱে বিদায় দিব লাগে। অস্ত্ৰ উৎপাদন বা অস্ত্ৰ সংগ্ৰহ অন্য এটি অসহনীয় অতিৰিক্ত বোজা। প্ৰকৃত নিৰস্ত্ৰীকৰণ নহ'লে পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ এখনে আন এখনক আক্ৰমণ কৰাৰ পৰা বিৰত নাথাকিব।
1: এয়া আছিল জাতীয়তাবাদ আৰু আন্তঃৰাষ্ট্ৰীয়তাবাদ সম্পৰ্কে মহাত্মা গান্ধীৰ বক্তব্য। এতিয়া আগবঢ়াইছো এটি ভজন।

ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব কাছমাৰী অঞ্চলত হোৱা কথা বতৰা। এই অনুষ্ঠানত কৃষক মহেন্দ্ৰ নাথ, বহুৱাবেটি বিদ্যালয়ৰ প্ৰধান শিক্ষক পিংকু শইকীয়া আৰু কেইজনমান অভিভাৱকৰ সৈতে হোৱা কথা বতৰা প্ৰচাৰ কৰা হ'ব।

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ পৰ্টেল awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। পুনৰ কৈছোঁ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব।

এই আকাশবাণী নগাঁও ক্ষন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ যোগেৰে ৰিলে কৰি শুনোৱা হ'ব।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগ।

0: ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচী লৈ ছিক্কিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আৱদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচী লৈ ছিক্কিমলৈ যাব। এই সময়ছোৱাত তেওঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও স্থান ভ্ৰমণ কৰিব। ছিক্কিম চৰকাৰে তেওঁক আদৰণি জনোৱাৰ উদ্দেশ্যে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি সন্ধিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে গেংটকৰ নামগেল ইনষ্টিটিউট অব টিবেটলজি পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি অৰ্কিডৰিয়ামলৈ যাব আৰু গেংটকৰ মহিলাসকলৰ বাবে পিংক বাছ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ নাথুলাপ্ৰাছ ভ্ৰমণ কৰি তাত নিয়োজিত জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। একেদিনাই তেওঁ গেংটকৰ ছিক্কিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ অন্তিম দিনা তেওঁ গেংটকৰ পালজৰ ষ্টেডিয়ামত হ'বলগীয়া এটা অনুষ্ঠানত ছিক্কিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনী ৱং, জাপানৰ বিদেশ মন্ত্ৰী টছিমিৎসু মটেগী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ'ই অংশগ্ৰহণ কৰিব। বৈঠকত মন্ত্ৰীসকলে বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহৰ মাজত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত বিনিময় কৰিব। বৈঠকত মন্ত্ৰীসকলে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে ইতিমধ্যে ৰূপায়ণ কৰি থকা বিভিন্ন উদ্যমৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি আৰু উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক বিষয় লৈও আলোচনা কৰিব। আজিৰ বৈঠকত মন্ত্ৰীসকলে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক লৈ বিগত বৰ্ষৰ 1 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত বৈঠকৰ আলোচনাৰ সিদ্ধান্তসমূহৰো পৰ্যালোচনা কৰিব। বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়া আৰু জাপানৰ বিদেশ মন্ত্ৰীদ্বয় আহি কালি নতুন দিল্লীত উপস্থিত হয়। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীগৰাকী 4-দিনীয়া ভ্ৰমণসূচীৰে যোৱা 23 মে'ৰ পৰা ভাৰততে আছে। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি জাপানৰ বিদেশ মন্ত্ৰী টছিমিৎসু মটেগীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত ডঃ জয়শংকৰে কয় যে উভয় দেশৰ মাজত বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সম্পৰ্ক আছে। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয় সন্দৰ্ভত আলোচনা কৰে।
3: Between India and Japan, of course, we have a special strategic and global partnership, and that signals that our ties have a larger implication, importance, impact. Today, I look forward to discussing

গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত বি এছ এফৰ জোৱানসকলক সেৱা আৰু নিষ্ঠাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত বিকানেৰ বি এছ এফ খণ্ডৰ মুখ্য কাৰ্যালয়ত সীমান্ত সম্পৰ্কীয় বিষয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত সীমান্ত সুৰক্ষা, স্মাৰ্ট ফেন্সিং, ড্ৰোন পৰ্যবেক্ষণ আৰু সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী কেইটামান দিনত ভাৰতৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় এলানি উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে অহা 29 মে'ত গুজৰাটৰ ভুজৰ আৰু 5 জুনত ত্ৰিপুৰাৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ কথা আছে। জম্মু কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলা ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে জনোৱা অনুসৰি এই ৰোপৱেৰ 65টা কেবিনত 300ৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰিছিল। এন ডি আৰ এফ, এছ ডি আৰ এফ, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সেনাবাহিনীৰ চিনাৰ কৰ্পছ আৰু স্থানীয় প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত সকলো পৰ্যটককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰি তুলিছে বুলি মত পোষণ কৰিছে। নতুন দিল্লীত কালি আয়ুষ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ চতুৰ্থখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীযাদৱে কয় যে যোগ আৰু প্ৰাকৃতিক চিকিৎসা হৈছে সামগ্ৰিক তথা প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ কালজয়ী অৱদান আৰু ই বিশ্ব সুস্থতা আন্দোলনৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৈঠকত ভাৰতত যোগ আৰু প্ৰাকৃতিক চিকিৎসা খণ্ডৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয় আৰু পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাৰ বিশ্বব্যাপী প্ৰচাৰ সম্পৰ্কীয় পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়। 2014 চনত ৰাষ্ট্ৰসংঘই 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াক ভাৰতৰ সাংস্কৃতিক, কূটনীতি আৰু বিশ্ব নেতৃত্বৰ বাবে ঐতিহাসিক কৃতিত্ব বুলি অভিহিত কৰে। তেওঁ কয় যে দেশত প্ৰাকৃতিক চিকিৎসা তথা যোগ বিজ্ঞানৰ স্নাতক উপাধি অৰ্জনৰ বাবে 70খনতকৈও অধিক মহাবিদ্যালয় স্থাপন কৰা হৈছে। দেশত সম্প্ৰতি 5000তকৈও অধিক যোগ প্ৰশিক্ষণ কেন্দ্ৰই সক্ৰিয়ভাৱে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইবোলা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত কালি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত শ্ৰীনাড্ডাই বিমান বন্দৰ, জাহাজ বন্দৰ আৰু সীমান্ত অঞ্চলত প্ৰৱেশ স্থানসমূহ ইবোলা পৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীনাড্ডাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহক নিৰীক্ষণ পৰীক্ষণৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটেন্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। ভাৰতৰ তাৰকা খেলুৱৈদ্বয় লক্ষ্য সেন আৰু পি ভি সিন্ধুৱে আজিৰে পৰা আৰম্ভ হ'বলগীয়া ছিংগাপুৰ অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাত দেশৰ প্ৰত্যাশাৰ ভাৰ বহন কৰিব। প্ৰতিযোগিতাত আয়ুষ ছেট্টী, কিদাম্বি শ্ৰীকান্ত আৰু এইচ এছ প্ৰণয়েও দেশৰ হৈ পদক অৰ্জনৰ আপ্ৰাণ প্ৰয়াস চলাব। কমনৱেলথ গেমছত স্বৰ্ণ পদক অৰ্জন কৰা লক্ষ্য সেন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত চীনৰ লু গুৱাং জুৰ মুখামুখি হ'ব। ইপিনে প্ৰণয়ে প্ৰথম ৰাউণ্ডত ইণ্ডোনেছিয়াৰ পঞ্চম বাছনিপ্ৰাপ্ত জোনাটান ক্ৰিষ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ শ্ৰীকান্ত, স্থানীয় লোহ কিন ৱিউৰ আৰু আয়ুষ ছেট্টী কানাডাৰ ভিক্টৰ লাইৰ মুখামুখি হ'ব। ইপিনে মহিলাৰ ছিংগলছত অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা পি ভি সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ষষ্ঠ স্থানৰ খেলুৱৈ ইণ্ডোনেছিয়াৰ পুত্ৰী কুছুমা ৱাৰ্ডনীৰ

0: বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। একেদৰে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ 22 সংখ্যক স্থানৰ খেলুৱৈ উন্নতি হুদা, অষ্টম বাছনিপ্ৰাপ্ত জাপানৰ টমকা মিয়াজাকি আৰু মালবিকা ৱানচুৰ চীনা টাইপেৰ লিন চিয়াংটিৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা 3-দিনীয়া ভ্ৰমণসূচী লৈ ছিকিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপ ৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 মেগাহৰ্টজ, আকাশবাণী নগাঁও। সুপ্রভাত।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপোনালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো সুপ্ৰভাতৰ আজিৰ খণ্ডটি। চাৰ্লছ চেলিপ কল্টনে কৈছে, প্ৰকৃত বন্ধুত্ব সুস্থ স্বাস্থ্যৰ দৰে, যেতিয়ালৈকে হেৰুওৱা নাযায় তেতিয়ালৈকে ইয়াৰ মূল্য বুজা নাযায়। আজি মঙলবাৰ, 1948 চনৰ জেঠ মাহৰ আজি 11 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ 26 মে'। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:37:10 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:02:40। আজি শুক্লা দশমী। প্ৰিয় শ্ৰোতা, চৰকাৰে সংখ্যালঘু লোকসকলৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে। সংখ্যালঘু লোকসকলৰ বাবে চৰকাৰে যুগুত কৰা এনে ফলপ্ৰসূ আঁচনিসমূহৰ সন্দৰ্ভত আমাক দুআষাৰ কৈছে বিশিষ্ট শিক্ষাবিদ ডক্টৰ শ্বাহজাহান আহমেদে।
1: নমস্কাৰ শ্ৰোতা বন্ধু, মোৰ ফালৰ পৰা আকাশবাণী শ্ৰোতা বন্ধুলৈ নমস্কাৰ জনাইছো। আজি মই সংখ্যালঘু সম্প্ৰদায়ৰ আৰ্থ সামাজিক আৰু শিক্ষাগত উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপ সম্পৰ্কে কিছু কথা আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছো। মই ক'ব খোজো যে অসম চৰকাৰে অধীনস্থ অসম সংখ্যালঘু উন্নয়ন পৰিষদে সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়নৰ উদ্দেশ্য বহু গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে আৰু এই আঁচনিসমূহৰ মূল লক্ষ্য হৈছে আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা, স্বনিয়োজিত কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু শিক্ষাৰ সুযোগ বৃদ্ধি কৰা আৰু সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ সহায় আগবঢ়োৱা। আৰু শিক্ষাৰ ক্ষেত্ৰতো অসম চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ, প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক বৃত্তি, ফৰ এক্সাম্পল হোষ্টেলৰ সুবিধা, চাইকেল বিতৰণ, ডিজিটেল শিক্ষাৰ সুবিধা, উচ্চ শিক্ষাৰ বাবে সহায় আগবঢ়োৱা হৈছে। চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ উন্নয়নৰ দিশতো কাম কৰি আছে। ইয়াৰ উপৰিও জীৱিকা উপাৰ্জনৰ বাবে বহু লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰা হৈছে। আমি দেখিছো যে ইয়াৰ ভিতৰত আছে কৃষকৰ সুবিধাৰ বাবে হেণ্ড স্পেয়াৰ মেচিন, মহিলাসকলৰ বাবে আত্মনিৰ্ভৰশীলতাৰ বাবে চিলাই মেচিন আৰু জীৱিকা উপাৰ্জনৰ বাবে ৰিক্সা, অটোৰিক্সা বিতৰণ। তাৰোপৰিও মাছ বিক্ৰীৰ বাবে বাচনসহ চাইকেল, ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে ঠেলা, মাল পৰিবহণৰ বাবে তিনিচুকীয়া পিক আপ ভেন, বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে হুইল চেয়াৰ, গ্ৰাম অঞ্চলত বিদ্যুৎ সমস্যা সমাধানৰ বাবে চ'লাৰ হোম লাইট, বিশুদ্ধ খোৱা পানীৰ বাবে ৱাটাৰ পিউৰিফায়াৰ আৰু কৃষি উন্নয়নৰ বাবে 5HP পাম্পটো বিতৰণ কৰা হৈছে। এই আঁচনিসমূহে কেৱল আৰ্থিক সহায় দিয়াই নহয়, সংখ্যালঘু সমাজৰ মাজত আত্মবিশ্বাস, শিক্ষা সচেতনতা আৰু সামাজিক সন্মান বৃদ্ধি কৰাটো সহায় কৰিছে। বিশেষকৈ মহিলা সবলীকৰণ, যুৱ সমাজৰ কৰ্মসংস্থাপন আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত এই পদক্ষেপসমূহ

0: একান্ত সহায়ক হৈছে। কব খোজো যে অসম চৰকাৰে সকলো জাতি জনগোষ্ঠীক লগতে লৈ সামগ্রিক উন্নয়নের লক্ষ্যে কাম করে আছে। সংখ্যালঘু সম্প্রদায়ের শিক্ষা আর আর্থসামাজিক উন্নয়নের বাবে লওয়া এনে পদক্ষেপে এখন শক্তিশালী, শিক্ষিত আর আত্মনির্ভর অসম গড়াত নিশ্চয় সহায় করিব। আর মই অসম চৰকাৰক কব খোজো যে যেই পদক্ষেপ সমূহে অসমের যে মাইনরিটি কমিউনিটিস আছে বা সংখ্যালঘু সম্প্রদায়ের এই আঁচনি সমূহে বিশেষ লাভান্বিত করব ভবিষ্যৎ কালত।
1: হয় স্যার, ধন্যবাদ। আপনি এইখানে সময় আমাক দিয়ার বাবে আপনাকে পুনর্বার ধন্যবাদ জানাইছো। আর আজিলৈ আপোনাক আমি বিদায় দিছো। নমস্কার।
0: নমস্কার, ধন্যবাদ।
1: প্রিয় শ্রোতা, ভারত সরকারের মহিলা আর শিশু বিকাশ মন্ত্রালয়ে প্রধানমন্ত্রী রাষ্ট্রীয় শিশু পুরস্কার 2026ৰ বাবে সাহসিকতা, সমাজসেবা, পরিবেশ, ক্রীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্রযুক্তির ক্ষেত্রত অসাধারণ কৃতিত্বক স্বীকৃতি প্রদানের বাবে মনোনয়ন আহ্বান করেছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.inৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। ৱেবছাইটটি পুনৰ কৈছো, awards.gov.in। বিশিষ্ট অসমীয়া লেখক, সাহিত্যিক, ভাষাবিদ, গৱেষক, অধ্যাপক ভীমকান্ত বৰুৱা। তেওঁ অসমৰ জনগোষ্ঠীয় ভাষা অধ্যয়নৰ অন্যতম বাটকটীয়া আছিল। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল আৰু তেওঁৰ যত্নতেই কেন্দ্ৰটিয়ে উন্নত এটি পৃষ্ঠভূমি লাভ কৰিছিল। তেওঁ টাই ভাষাৰ পাঠ্যক্ৰম উন্নীত কৰাৰ উপৰিও বড়ো ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, মিচিং, দেউৰী, কাৰ্বি ভাষাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। কাৰ্বি আংলঙৰ ডিফুত অৱস্থিত চেণ্টাৰ ফৰ ষ্টাডিজ ইন কাৰ্বি লেংগুৱেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ প্ৰধান ভূমিকা আছিল। তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত টাই ভাষাৰ পাঠ্যক্ৰম, চীনা ভাষাৰ পাঠ্যক্ৰম আৰু হিন্দী ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ তেওঁৰ যত্নতেই হৈছিল। বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন আৰু একমাত্ৰ এমেৰিটাছ প্ৰফেচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৱাসসমূহৰ দীৰ্ঘকালীন মুখ্য অধীক্ষক, গ্ৰন্থাগাৰ আৰু তথ্য প্ৰযুক্তি কেন্দ্ৰৰো দীৰ্ঘদিন ধৰি সঞ্চালক আছিল। ইংৰাজী, নাগামিজ আৰু অসমীয়া এই তিনিওটা ভাষাতে তেওঁ সাহিত্য চৰ্চা কৰি আহিছিল। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন ডক্টৰেট আছিল। বিশ্বৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ বক্তৃতা প্ৰদান কৰিবলৈ গৈছিল। বেংককৰ কাছেটচাৰ্ট ইউনিভাৰ্চিটিৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ বিদ্যায়তনিকভাৱে কাৰ্য কৰিবলৈ তেওঁৰ নেতৃত্বতেই বুজাবুজিৰ চুক্তি সম্পন্ন হৈছিল। তেওঁ নাগামিজ ভাষাৰ প্ৰথমখন অভিধান, প্ৰথমখন ব্যাকৰণ আৰু প্ৰথমখন আদিপাঠৰ প্ৰণেতা। ইয়াৰ উপৰি সমাজৰ উন্নতি আৰু শান্তি প্ৰগতিৰ স্বাৰ্থত তেওঁ সম্প্ৰীতি অসম নামৰ অৰাজনৈতিক বেচৰকাৰী সংস্থা এটি প্ৰতিষ্ঠা কৰি 2013ৰ পৰা সামাজিক কাৰ্যকলাপ কৰি আহিছে। এই সংস্থাটোৰ পৰা ইতিমধ্যে কেইবাখনো মূল্যৱান গ্ৰন্থ প্ৰকাশ হৈছে। বৰ্তমানলৈকে তেওঁৰ তত্বাৱধানত বহুকেইগৰাকী শিক্ষাৰ্থীয়ে ডক্টৰেট আৰু এম ফিল ডিগ্ৰী লাভ কৰিছে। তেওঁ এজন গল্পকাৰ আৰু এজন গীতিকাৰো। 2019ত তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে। অসম সাহিত্য সভাই তেওঁক 2025ত সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰে। এইগৰাকী বিশিষ্ট লেখক, সাহিত্যিক, ভাষাবিদ, গৱেষক, অধ্যাপক ভীমকান্ত বৰুৱাৰ জন্ম হৈছিল 1951ৰ এই দিনটোতে। প্ৰিয় শ্ৰোতা, এইখিনিতে খন্তেক বিৰতি লৈ শুনো আহক মুন্মী বৰাৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, 1983 চনৰ এই দিনটোতে জন্ম হৈছিল ভাৰতবৰ্ষৰ এগৰাকী মল্লযোদ্ধা সুশীল কুমাৰ। তেওঁ 2010 চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ 66 কেজিৰ ফ্ৰী ষ্টাইল শাখাত স্বৰ্ণ আৰু 2012 চনৰ লণ্ডন অলিম্পিকত ৰূপ আৰু 2008 চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক পোৱা একমাত্ৰ ভাৰতীয় হিচাপে স্বীকৃতি লাভ কৰিছে। দক্ষিণ পশ্চিম দিল্লীৰ নজফৰগড়ৰ ওচৰৰ বাপৰলা নামৰ গাঁৱত এটা জাত পৰিয়ালত সুশীল কুমাৰৰ জন্ম হয়। সুশীলৰ দেউতাক দিৱান সিং এজন বাছ ড্ৰাইভাৰ আৰু মাক কমলা দেৱী এগৰাকী গৃহিণী আছিল। সুশীলক মল্লযুদ্ধৰ বাবে সম্পৰ্কীয় ককায়েক সন্দীপ আৰু দেউতাকে উৎসাহিত কৰিছিল। দেউতাক দিৱান সিং নিজেও এজন মল্লযোদ্ধা আছিল। 14 বছৰ বয়সৰ পৰাই ছত্ৰাচল ষ্টেডিয়ামৰ আখৰাত সুশীল কুমাৰে মল্লযুদ্ধৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। মল্লযুদ্ধৰ বাবে অতি কম পুঁজি আৰু পুৰণি প্ৰশিক্ষণ পদ্ধতিৰে 2008 চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত প্ৰস্তুতিৰ বাবে লগা সুষম আহাৰ সুশীল কুমাৰক নিজৰ পৰিয়ালেই গাখীৰ, ঘিউ, শাক পাচলি যোগানেৰে পূৰণ কৰিবলগীয়া হৈছিল। সুশীল কুমাৰ এজন নিৰামিষ ভোজী। বৰ্তমান তেওঁ ভাৰতীয় ৰেলৱেত কৰ্মৰত। ভাৰত চৰকাৰে 2005 চনত সুশীল কুমাৰক অৰ্জুন বঁটাৰে সন্মানিত কৰিছে। ইতিহাসত আজি দিনটো, এইবাৰ আহিছো এই প্ৰসংগলৈ। 2014 চনৰ এই দিনটোতেই ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় চৰকাৰ গঠন কৰিছিল। নৰেন্দ্ৰ মোদী 14 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। 2017 চনৰ এই দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। মহাৰাষ্ট্ৰৰ 17 সংখ্যক মুখ্যমন্ত্ৰী, অধিবক্তা, ৰাজনীতিবিদ বিলাসৰাও দেশমুখৰ জন্ম হৈছিল 1945 চনৰ এই দিনটোতে। পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ ওমৰ আকমলৰ জন্ম হয় 1990 চনৰ এই দিনটোতে। জাৰ্মান দাৰ্শনিক মাৰ্টিন হাইডেগাৰৰ মৃত্যু হয় 1976 চনৰ এই দিনটোতে। মোগল

মুৰাদ মহম্মদ শ্বাহ আৰু ইৰাণৰ শাসক নাদিৰ শ্বাহৰ মাজত হোৱা এক চুক্তিৰ পৰিণতিত আফগানিস্তান ভাৰতৰ পৰা পৃথক হয় 1909 চনৰ এই দিনটোতে। ৰুছ সাহিত্যিক আলেকজেণ্ডাৰ পুষ্কিনৰ জন্ম হয় 1799 চনৰ এই দিনটোতে। 1805 চনৰ এই দিনটোতে নেপোলিয়ন ইটালীৰ সম্ৰাট হিচাপে অভিষিক্ত হয় আৰু গিয়ানাই স্বাধীনতা লাভ কৰে 1966 চনৰ এই 26 মে দিনটোতে। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনালৈ পুনৰ শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

কিশোৰ কুমাৰ আৰু আশা ভোচলীৰ কণ্ঠত এইবাৰ আগবঢ়াইছোঁ পেয়িং গেষ্ট বোলছবিৰ এটি গীত, গীতিকাৰ মজৰু চুলতানপুৰী, সংগীত এছ ডি বৰ্মনৰ।

0: আপোনাৰ কলেজৰ দিনৰ কথা মনত আছে?
1: আরে কলেজৰ স্মৃতি এৰক, ইমান যে কথা পাহৰি গলো, এতিয়াৰ বেংক একাউণ্টৰ কথা মনত নাই।
0: বেংক একাউণ্ট পুৰণি যদি গম পোৱা যাব পাৰে?
1: ক'ৰ পৰা গম পোৱা যাব?
0: উদ্গমৰ পৰা। আৰবিআইৰ উদ্গম পৰ্টেলত ৰেজিষ্টাৰ কৰি লগ ইন কৰিব আৰু আপোনাৰ সবিশেষ তথ্য এণ্টাৰ কৰি 10 বছৰ বা ততোধিক পুৰণি নিষ্ক্ৰিয় একাউণ্ট চাৰ্চ কৰক। বেংকৰ সৈতে যোগাযোগ কৰি একাউণ্ট সক্ৰিয় কৰি লওক।
1: আজিয়ে চাৰ্চ কৰিম।
0: তেন্তে আজি চাহ তোমাৰ ফালৰ পৰা
1: হ'ব।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।

আপোনালোকৰ জ্ঞাতার্থে জনাওঁ যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্জ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত অহা 26 মে মঙলবাৰে গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। গতিকে সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উক্ত কাৰ্যসূচীসমূহত সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

শ্ৰোতাই মোৰ চোনা শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এছ ডি বৰ্মনৰ সংগীত আৰু মজৰু চুলতানপুৰীৰ কথাৰে এইবাৰ লতা মংগেশকৰৰ কণ্ঠত শুনোৱা হওক বাহাৰু কে স্বপ্নে বুল ছবিৰ এই গীতটি।

এইখিনিতে জনাইছোঁ, ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ ফোন কল বাণীবদ্ধ কৰা হ'ব 28 মে' বৃহস্পতিবাৰে দিনৰ 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। সেই সময়ত 9435053214 এই নম্বৰত ফোন কৰি শ্ৰোতাই নিজৰ প্ৰিয় গীতটিৰ বাবে অনুৰোধ কৰিব পাৰিব। মনত ৰাখিব, 28 মে' বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 5 বজালৈ। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। মূৰ্চনা অনুষ্ঠানত এইবাৰ শ্বাহিৰৰ কথা আৰু এছ ডি বৰ্মনৰ সংগীত সমৃদ্ধ নজোৱান বুলছবিৰ এটি গীত শুনাবলৈ লৈছোঁ মহম্মদ ৰফি আৰু গীতা দত্তৰ কণ্ঠত।

এবাৰ চেহেৰা বুলছবিৰ এটি গীত শুনোৱা হওক, লতা মংগেশকৰৰ কণ্ঠত, সংগীত ৰামলালৰ, গীতিকাৰ হসৰত জয়পুৰী।

মূৰ্ছনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া 8 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব ক্ৰমে 8:30, 9 বজাত আৰু 9:15।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো দেৱযানী দাসৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ, প্ৰযোজনা অবনী ৰঞ্জন পাঠকৰ।

0: পরাগ কুমার ভট্টাচার্যৰ গীতৰ কথা আৰু অবনী ৰঞ্জন পাঠকৰ প্ৰযোজনাৰে সেয়া আছিল দেৱযানী দাস।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: সুধীৰ দাসৰ গীতৰ কথা আৰু প্ৰযোজনাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী অতুল মেধি।

0: সুধীৰ দাসৰ গীতৰ কথা আৰু প্ৰযোজনাৰে অতুল মেধিৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক দীপশিখা দত্তৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

গুণমণি বৰাৰ গীতৰ কথা আৰু মোহনলাল ব্ৰহ্মৰ প্ৰযোজনাৰে গীতিমালিকা অনুষ্ঠানত সেয়া আছিল দীপশিখা দত্ত। অনুষ্ঠানত এইবাৰ এয়া মৃণাল শৰ্মাৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা কৌস্তুভমণি শইকীয়াৰ।

0: কৌস্তুভমণি শইকীয়াৰ গীতৰ কথাৰে মৃণাল শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। হেমন্ত গোস্বামীৰ গীতৰ কথাৰে অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক সান্তনা বৰুৱাৰ কণ্ঠৰ এই গীতটি।

হেমন্ত গোস্বামীৰ গীতৰ কথাৰে সেয়া আছিল সান্তনা বৰুৱা। গীতিমালিকা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী খেলুৱৈ আকাশ সেনগুপ্তৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। লগতে থাকিব খেলৰ বাতৰি। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল মহিলাৰ বাবে এক তৃতীয়াংশ আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ ৰাজ্যৰ বিভিন্ন জিলাত জনভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰিব। মন্ত্ৰী শ্ৰী শৰ্মাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 69(1)ৰ নিয়মৰ অধীনত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ সদনতে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026ৰ উত্থাপন কৰিবলৈ অধ্যক্ষৰ অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতে কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱটো পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। তেওঁ কয় যে প্ৰাচীন কালৰে পৰাই ভাৰতত মহিলাক উচ্চ স্থান দি অহা হৈছে যদিও সময়ে সময়ে মহিলাৰ সন্মান মৰ্যাদা হানি হোৱা অনেক কাৰ্য পৰিলক্ষিত হৈছে। মহিলাসকলক ৰাজনৈতিক সামাজিকভাৱে আগবঢ়াই নিদিলে তেওঁলোকৰ সৰ্বাংগীন উন্নতি সম্ভৱ নহয়। ইয়াৰ বাবে চৰকাৰৰ লগতে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও মন্ত্ৰী নেওগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত মুখ্য লোকপিয়ল বিষয়া ৰাজ্যিক নডেল বিষয়া সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহ তালিকা গৃহ পিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰাম্যাঞ্চল নগৰাঞ্চল গৃহ নিৰ্মাণ আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহ তালিকা আৰু গৃহ পিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল নগৰ সম্প্ৰসাৰণ চাহ বাগিচা অঞ্চল জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ খোৱাপানী শৌচালয় বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। বৈঠকত ক্ষেত্ৰ পৰিচালনা প্ৰশিক্ষণ ডিজিটেল আন্তঃগাঁথনি পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক বাছনি কৰা হৈছে। ৰাজ্যত মুঠ 59 জন অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 জন গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। দেশৰ বাণিজ্য মহানগৰী মুম্বাইৰ দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰা হয়। কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মুম্বাইৰ মাজমজিয়াৰ কটন গ্ৰীণত ভূমিখিনিৰ স্বত্ব প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ নগাঁও জিলাৰ আয়ুক্ত তথা অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এই স্বত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে নবী মুম্বাইত থকা অসম ভৱনত আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আন এটা অসম ভৱনৰ আৱশ্যকতা আহি পৰিছিল। এই নতুন অসম ভৱনে অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা কৰ্কট ৰোগীসকলৰ লগতে অন্যান্য অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰাৰ লগতে মুম্বাইত অসমৰ সংস্কৃতি, পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। নতুন অসম ভৱন নিৰ্মাণ সন্দৰ্ভত দেৱাশীষ শৰ্মাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ার তৎপরতাত মুম্বাইৰ একেবাৰে মাজমজিয়াত কটন গ্রীণত ইতিমধ্যে এই মাটি টুকুরা ক্রয় করা হয়েছিল আর এই মাটি টুকুরা সরকারি রূপে অসম সরকারে সমজি ললে ইয়াত সুন্দর এটা অসম ভবন নির্মাণ করা হব। এই অসম ভবন দ্বিতীয় অসম ভবন হব মুম্বাইত অসম সরকারৰ আর ইয়াত কর্কট রোগীসকল থকার ব্যবস্থার লগতে কর্কট রোগীসকলৰ বাবে টাটা হস্পিটাল মাত্র 4 কিলোমিটার দূর আর অসমৰ বাকি যোনখিনি অতিথি আছে সেই সিদ্ধান্ত লব কেনে ধরনের আগবাই লো যাব লাগে।
0: ৰাজ্যত যোৱা 18 মেৰ পৰা চলি থকা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ কালি অন্ত পৰে। জিলা প্ৰশাসনসমূহৰ প্ৰত্যক্ষ তত্বাৱধানত চৰকাৰী আঁচনি আৰু জনসেৱামূলক কাৰ্যসূচী সাধাৰণ নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই অভিযানত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ স্বাস্থ্যসেৱা, পশু স্বাস্থ্য সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। এই অভিযানৰ অধীনত কামৰূপ জিলাত চলি থকা শুনানি কাৰ্যসূচী, স্বাস্থ্য শিবিৰ আৰু সজাগতা কাৰ্যকলাপৰ কালি সফলতাৰে সামৰণি পৰে। এই অভিযানত জিলাখনৰ 4টা উন্নয়ন খণ্ডত 34টা আদি সেৱা কেন্দ্ৰৰ জৰিয়তে 64খন গাঁও সামৰি লোৱা হয়। অভিযানত মহিলা, যুৱক যুৱতী, বয়োজ্যেষ্ঠ তথা দিব্যাংগকে ধৰি প্ৰায় 4,000 নাগৰিকে অংশগ্ৰহণ কৰে। বৰপেটাতো কালি সপ্তাহজোৰা জনভাগিদাৰী অভিযানৰ সামৰণি পৰে। এই কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বত থকা জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱাৰাই কালি এখন সংবাদমেলযোগে সদৰি কৰে যে সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনত চুবা গাঁৱত এইবাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনত এই অভিযানৰ সময়ছোৱাত 210টা অভিযোগ থিতাতে নিষ্পত্তি কৰা হয় আৰু 528খন অভিযোগৰ মীমাংসাৰ বাবে গ্ৰহণ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। নগাঁও জিলাত বিগত 18 মেৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা জন ভাগিদাৰী অভিযান কালি সফলতাৰে সামৰণি পৰে। জিলাখনৰ 16টা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি বসতি প্ৰধান 34খন গাঁৱত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অভিযান চলা সময়ছোৱাত 37টা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ উপৰি বিভিন্ন আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড, ভূমি হস্তান্তৰ নথি, কিষাণ ক্ৰেডিট কাৰ্ড আদি বিভিন্ন সুবিধা ঠাইতে প্ৰদান কৰা হয়। 304টা বিষয় ঠাইতে সমাধান হয় আৰু বাকী 63টা বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। যোৰহাটতো এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য, পশুপালন আৰু মীন বিভাগৰ যুটীয়া উদ্যোগত গ্ৰহণ কৰা একাধিক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ লগতে সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। পশ্চিম এছিয়াত চলি থকা সংকটে খাৰুৱা তেল, এল পি জি আৰু প্ৰাকৃতিক গেছৰ আমদানিত প্ৰভাৱ পেলাইছে যদিও দেশত পেট্ৰলজাত সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি কালি কেন্দ্ৰই অৱগত কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কালি এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত কয় যে পশ্চিম এছিয়াৰ সংকটৰ বাবে প্ৰায় 40% খাৰুৱা তেল, 90% এল পি জি আৰু 65% প্ৰাকৃতিক গেছৰ আমদানি প্ৰভাৱিত হৈছে। তেওঁ লগতে জনায় যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দেশৰ শোধনাগাৰসমূহত এল পি জিৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু সম্প্ৰতি দৈনিক প্ৰায় 50,000 টনকৈ উৎপাদন হৈ আছে। যোৱা 4 দিনত 1,66,00,000 বুকিঙৰ বিপৰীতে প্ৰায় 1,72,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। যুটীয়া সচিবগৰাকীয়ে গ্ৰাহকক ইন্ধনৰ নাটনিৰ প্ৰতি আতংকিত হৈ প্ৰয়োজনতকৈ অধিক পৰিমাণে ইন্ধন ক্ৰয় নকৰিবলৈও আহ্বান জনায়।
2: देश के नागरिकों को ये कहना चाहूंगी कि एलपीजी हो, पेट्रोल हो या डीजल हो, सप्लाई सफिशिएंट है, परंतु पैनिक बाइंग

0: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই কালি গুৱাহাটীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত উত্তৰ পূব অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। দুয়োপক্ষই ভাৰত আৰু ভূটানৰ মাজত গভীৰভাৱে শিপাই থকা সভ্যতা সম্পৰ্ক আৰু আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ভৌগোলিক সীমা অতিক্ৰম কৰি সংযোগ বৃদ্ধি, বাণিজ্য, পৰ্যটন, সাংস্কৃতিক আদান প্ৰদান আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। লগতে এই আলোচনাত জলবিদ্যুৎ, শিক্ষা, আন্তঃগাঁথনি আৰু সীমান্ত অঞ্চল উন্নয়নৰ দৰে খণ্ডত সহযোগিতাৰ বিষয়বোৰেও গুৰুত্ব লাভ কৰে। ঈদ উল আজহা উপলক্ষে অহা 28 মে'ৰ দিনটো ৰাজ্য চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ঈদ উল আজহা পালন সম্পৰ্কে চৰকাৰলৈ অহা আবেদনসমূহৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে ঘোষিত কাইলৈৰ বন্ধৰ তাৰিখ সংশোধন কৰি এই নতুন অধিসূচনা জাৰি কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰ্মশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ পৰা খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ।
1: বিবাহ, লিভ ইন ৰিলেশ্যনশ্বিপ, বহু বিবাহক লৈ অসম বিধানসভাত কালি বহু চৰ্চিত সমৰূপ নাগৰিক সংহিতা বিধেয়ক চমুকৈ UCC উত্থাপন হোৱাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বছৰি গড়ে 18% উচ্চ হাৰত 6,43,667 কোটিলৈ বৃদ্ধি অসমৰ GSDP। এই শিৰোনামেৰে কেগৰ প্ৰতিবেদনৰ বাতৰি এটা নিয়মীয় বাৰ্তা কাকতখনে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত অসমৰ শৈক্ষিক খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰাৰ বাতৰি দৈনিক অসম কাকতৰ। মাত্ৰ 10 দিনৰ ভিতৰত দেশত পেট্ৰল ডিজেলৰ মূল্য চতুৰ্থবাৰলৈ বৃদ্ধি পোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতৰ লগতে আন আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনে 4 বাৰকৈ মূল্য বৃদ্ধিৰ পাছতো তেল কোম্পানীৰ লোকচানৰ 44% পূৰণ, এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ নীট UGৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা NTAক 3 দিনৰ ভিতৰত নিজৰ নিজৰ স্থিতি শপতনামাযোগে দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ কালি আনুষ্ঠানিকভাৱে 4.8 বিঘা ভূমি হস্তান্তৰ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতখনে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত আজি মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ দাখিল, মহিলাৰ বাবে 1/3 আসনৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে লোৱা প্ৰস্তাৱৰ আলোচনা, 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন, মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক ভূমি হস্তান্তৰ, ৰাজ্যৰ বিভিন্ন জিলাত জন ভাগিদাৰী অভিযানৰ সফল সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছ

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ শ্ৰোতাসকল, আজি শুনক মাজুলী জিলাৰ ৰেহৰু। আগবঢ়াইছে আকাশবাণীৰ মাজুলী জিলাৰ সংবাদদাতা বিকাশ শইকীয়াই। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত 98 নম্বৰ মাজুলী বিধানসভা সমষ্টিত যোৱা 4 মে' তাৰিখে ঘোষণা কৰা ফলাফলত NDA সমৰ্থিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভুৱন গামে বিপুল সংখ্যক ভোটত জয়ী হয়। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: সমষ্টিটোত মুঠ ভোটাৰ আছিল 145,331 গৰাকী। পুৰুষ ভোটাৰ 73,780 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ আছিল 71,551 গৰাকী। ইয়াৰে 122,367টা ভোট সাব্যস্ত হয়। সমষ্টিটোত এইবাৰ নতুন ভোটাৰ 3,570 গৰাকী থকাৰ বিপৰীতে 85 বছৰ ঊৰ্ধৰ ভোটাৰ আছিল 546 গৰাকী আৰু দিব্যাংগ ভোটাৰ আছিল 1,114 গৰাকী। মুঠ ভোট কেন্দ্ৰ 188টাৰ মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ আছিল 20টা। যাতায়াতৰ দুৰ্গম ভোট কেন্দ্ৰ হিচাপে 19টা ভোট কেন্দ্ৰ চিনাক্ত কৰা হৈছিল। সমষ্টিটোত ভোট গণনাৰ ফলাফলত কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগুৱে 43,024টা ভোট লাভ কৰাৰ বিপৰীতে NDA সমৰ্থিত বিজেপি প্ৰাৰ্থী ভুৱন গামে লাভ কৰে 78,324টা ভোট আৰু SUCI কমিউনিষ্ট দলৰ প্ৰাৰ্থী ভাইটি ইছঙে লাভ কৰে 1,019টা ভোট। সমষ্টিটোত NDA সমৰ্থিত বিজেপি দলৰ প্ৰাৰ্থী ভুৱন গামে কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগুক 35,300টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। সমষ্টিটোত 958টা ভোট নটাত দিয়াটোৱে ৰাইজৰ মাজত বহু দিনলৈ চৰ্চা চলা পৰিলক্ষিত হয়।
1: যোৱা 15 মে'ত মাজুলী মহাবিদ্যালয়ত ড্ৰাগছ বিষয়ক এখনি সজাগতা সভা অনুষ্ঠিত হয়। এই বিষয়ে জনাইছে আমাৰ সংবাদদাতাই।
2: বৰ্তমান সমাজত মহামাৰীৰ ৰূপ ধাৰণ কৰা ধপাতজাতীয় সামগ্ৰী তথা ড্ৰাগছৰ আসক্তিৰ সম্পৰ্কে মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক সজাগ সচেতন কৰাৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাজুলী মহাবিদ্যালয় ধপাত বিৰোধী কোষৰ সহযোগত যোৱা 15 মে'ত মহাবিদ্যালয়খনিত অনুষ্ঠিত হয় এক বিশেষ সজাগতা কাৰ্যসূচী। সত্তাধিকাৰ পদ্মকান্ত দেৱগোস্বামী সভাকক্ষত আয়োজিত কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়াই কয়, আমি নিজেই নিজৰ জীৱনৰ দায়িত্ব ল'ব লাগিব। অধ্যক্ষগৰাকীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ড্ৰাগছত আসক্তসকলে নিজৰ পৰিয়ালৰ লগতে সমাজক কিদৰে ক্ষতি কৰিছে তাৰ এক ব্যাখ্যা আগবঢ়োৱাৰ লগতে নিচাজাতীয় দ্ৰব্যৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আঁতৰাই ৰাখিবলৈ মহাবিদ্যালয়খনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সকলোকে অৱগত কৰে।
1: ভাৰত চৰকাৰৰ বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত মহিলা আৰু শিশু বিকাশ বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় কিশোৰী স্বাস্থ্য কাৰ্যসূচী স্বাস্থ্য বিভাগ মাজুলীৰ সহযোগত 20 মে'ৰ পৰা 28 মে'লৈকে ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা সপ্তাহ পালন কৰা হৈছে। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতা বিকাশ শইকীয়াৰ পৰা।
2: জিলা কাৰ্যক্ৰম সমন্বয়ক পল্লৱী মৰাঙে আঁত ধৰা সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থকা স্বাস্থ্য বিভাগৰ পৰামৰ্শদাতা বাণী শইকীয়াই ঋতুস্ৰাৱৰ সময়ত মানি চলিবলগীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা, পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা আৰু শাৰীৰিক মানসিক যত্নৰ লগতে কৈশোৰ অৱস্থাত গৰ্ভধাৰণৰ ক্ষতিকাৰক প্ৰভাৱ, ইয়াৰ সামাজিক আৰু স্বাস্থ্যজনিত সমস্যা আৰু HIV ভেকচিনৰ প্ৰয়োজনীয়তা সম্পৰ্কেও বিস্তৃতভাৱে ছাত্ৰীসকলক অৱগত কৰে। সভাত জিলা মিছন সমন্বয়ক কুকি বৰুৱাই বাল্য বিবাহৰ কুফল, শিক্ষাৰ অধিকাৰ আৰু সমাজত নাৰীৰ শক্তিকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় পৰ্ব অনুষ্ঠিত হয় আৰু স্বাস্থ্য সচেতনতা সম্পৰ্কীয় বিভিন্ন তথ্য সম্বলিত লিফলেট বিতৰণ কৰা হয়।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত মাজুলী জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে মাজুলীৰ পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়াক।
1: শ্ৰোতাৰ ফোন কল বাণীবদ্ধ কৰা হ'ব 28 মে বৃহস্পতিবাৰে দিনৰ 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। সেই সময়ত 9435053214 এই নম্বৰত ফোন কৰি শ্ৰোতাই নিজৰ প্ৰিয় গীতটি শুনিবৰ বাবে অনুৰোধ কৰিব পাৰিব। মনত ৰাখিব 28 মে বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 5 বজালৈ। ফোন নম্বৰটি পুনৰ কৈছোঁ 9435053214। কাইলৈ বুধবাৰে প্ৰান্তে প্ৰান্তে অনুষ্ঠানত ৰহা কামগাঁও অঞ্চলৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। প্ৰচাৰৰ সময় নিশা 8:02। এয়া আকাশবাণী নগাঁও। আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানলৈ।
2: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই তৃপ্তি হাজৰিকাই মুকলি কৰিছোঁ ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। এয়া প্ৰথমটো ফোন কল লৈছোঁ।
3: হেল্ল' আকাশবাণী নগাঁও কেন্দ্ৰ হয়নে?
4: হয় হয়, এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
3: মই নগাঁৱৰ পৰাই কৈছোঁ, মালা কাকতিয়ে।
4: আপুনি নগাঁৱৰ পৰা মালা কাকতি?
3: হয় হয়।
4: আপোনাৰ কোনখিনিত নগাঁৱৰ?
3: নগাঁৱৰ মোৰ আনন্দৰাম বৰুৱা পথ, দক্ষিণ হয়বৰগাঁও।
4: দক্ষিণ হয়বৰগাঁও, আনন্দৰাম বৰুৱা পথ।
3: অঁ,
4: বেছি দূৰ নহয় নহয়নে? আকাশবাণীৰ পৰা ওচৰতে?
3: হয় হয়, ওচৰতে,
4: একেবাৰে ওচৰতে।
3: হয়
4: হয়। আগতে ফোন কৰিছেনে আপুনি আমাৰ ইয়াৰ অনুষ্ঠানলৈ?
3: আজি প্ৰথম কৰিছো।
4: আজি প্ৰথম ফোন কৰিছে?
3: হয় হয় হয়।
4: আৰু প্ৰথম কৰিছে, আজি প্ৰথম লাগিছে আপোনাৰ?
3: হয় হয়, প্ৰথম লাগিছে।
4: ভাল লাগিল। বৰ্তমান আপুনি কি কৰি আছে, এনে গৃহিণী নে কিবা কৰে?
3: হয়, গৃহিণীয়ে বৰ্তমান।
4: কি কৰি ভাল পায় বাৰু, আপোনাৰ হবি কওকচোন।
3: হবি মই কিতাপ পঢ়ি ভাল পাওঁ,
4: হয়,
3: লগতে লেখা মেলাৰ লগতো অলপ জড়িত আৰু, মানে কবিতা চবিতা লিখি ভাল পাওঁ, কবিতা শুনিও ভাল পাওঁ, শুনিও ভাল পাওঁ।
4: ভাল কথা, কবিতা লিখে ন?
3: হয়।
4: আপোনাৰ নিজে লিখা কবিতাৰ দুখাৰী, মাত্ৰ দুখাৰী আপুনি চমুতে গাই দিয়কচোন।
3: হয় হয়,
4: ভাল লাগিব। যদি আপোনাৰ মনত আছে, মনত আছে আৰু যদি।
3: যাযাবৰী অভিমানবোৰ থমকি উঠিলে, বাবৰি ফুলীয়া হাঁহি এটা সৰকি পৰে দুয়োঠৰ মাজেৰে।
4: সুন্দৰ, মানে দুটা লাইনতে বহুত কথা সোমাই আছে। বহুত, যিসকলে কবিতা বুজি পায় সেইসকলে নিশ্চয় বুজি পাব। আৰু খুব সুন্দৰ, ভাল লাগিলে আপোনাৰ লেখা। আৰু এনেকৈ আপুনি লিখি যাওক আৰু ভৱিষ্যতে আপুনি এই ক্ষেত্ৰত আৰু নাম কৰক, আপুনি ভাল লাগিব। আৰু পৰিয়ালত আৰু কোন আছে আপোনাৰ?
3: পৰিয়ালত দেউতা আছে মানুহজন আৰু ছোৱালী এজনী মোৰ, দেউৰ আছে, যা ভতিজা এজনী,
4: যৌথ পৰিয়াল আৰু।
3: হয়, যৌথ পৰিয়াল। হয় হয়, যৌথ পৰিয়াল।
4: হয়, ভালো লাগে যৌথ পৰিয়াল মিলি জুলি থাকিলে। আজি কওকচোন কি গীত শুনিবলৈ আপুনি ফোন কৰিছে?
3: মই অসমীয়া বুল ছবিৰে চিনেমাখনৰ নামটো পাহৰিলো, বিজয় শংকৰ আছিলে আৰু বিদ্যাৰাও আছিলে নেকি?
4: বিদ্যাৰাও, বিজয় শংকৰ। হয়
3: হয় হয়, হিয়াৰ মৰম।
4: তাতে আৰু হেৰিও আছিলে, তাতে মোৰ বুদ্ধিৰে দেই, তাতে প্ৰাঞ্জল শইকীয়া আছিল নেকি?
3: আছিল
4: না?
3: আছিলে,
4: হয় হয়,
3: নামটো পাহৰিছো চিনেমাখনৰ।
4: হয় হয়,
3: গানটো বৰ ভাল লাগে।
4: আপুনি খুব সুন্দৰ গীত এটি অনুৰোধ কৰিছে আৰু আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো। আগলৈ আপুনি আমাৰ অনুষ্ঠান শুনি থাকিব এনেকৈ, আৰু আমাৰ অনুষ্ঠানলৈ ফোন কৰি থাকিব। পুনৰ ফোন কৰিব, লগ পোৱাৰ আশা ৰাখিলো আকৌ। আৰু এতিয়া আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো, শুনকচোন।

0: হেল্ল,
1: এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু কৰ পৰা কৈছে কওকচোন?
0: হয় বাইদেউ, মই যোৰহাটৰ পৰা কৈছো, মোৰ নাম জৰ্ণা দত্ত।
1: আপুনি বোধ কৰো আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ এপত শুনে?
0: হয় হয়, নিশ্চয় শুনো, সদায় শুনো, মোৰ প্ৰিয় অনুষ্ঠান। মই আপোনালোকৰ এই অনুষ্ঠানৰ মাজেদি মই সুধা কণ্ঠ ভূপেন হাজৰিকাদেৱৰ তেখেতৰ গীতবোৰ মই বহুত ভাল পাওঁ।
1: হয়,
0: তেখেতৰ গীতত পৃথিৱীৰ সকলো মানুহৰ লৈ যি অৰ্থ প্ৰকাশ পায়, তেজ আৰু চকুৰ পানীৰ ৰং একে কৰি তেওঁ যিখিনি গীত ৰচিছে, তাৰে ভিতৰত এটা মোৰ প্ৰিয় গীত বা মোৰ মা, এই গীতটো যদি আপোনালোকৰ অনুষ্ঠানৰ মাজেদি মই শুনিবলৈ পাওঁ, বৰ সুখী হ'ম আৰু শুনাব বুলি আশা কৰিলো।
1: হয় হয়, আপুনি ধুনীয়া গীত এটি অনুৰোধ কৰিছে। গংগা মোৰ মা,
0: হয় হয়,
1: পদ্মাও মোৰ মা,
0: হয়, পদ্মা মোৰ পানী,
1: হয়, আপুনি এই গীতটি শুনিব বিচাৰিছে, ভাল লাগিলে। আপুনি ভূপেন হাজৰিকাক ভাল পায়, আৰু কওকচোন বাৰু যোৰহাটৰ কোনখিনিত আপোনালোকৰ ঘৰ?
0: হয়, মোৰ যোৰহাটৰ চেনিজানত, চেনিজান নাওখলীয়া গাঁও।
1: আপোনালোকৰ সেই অঞ্চলত, অঞ্চলটোৰ বিষয়ে অকণমান চমুকৈ কওকচোন আপুনি।
0: প্ৰথম কথা, মই যিখন গাঁৱৰ বোৱাৰী হৈছো বৰ্তমান, সেইখন গাঁৱৰ সকলোকে মানে গৌৰৱৰ কথা, যিজন আমাৰ শ্ৰদ্ধাৰ ওজা, মঘা ওজা, জগত বিখ্যাত, সকলোৱে চিনি পায়, তেখেতৰ জন্ম গাঁও। মই সেইখন গাঁৱৰ এগৰাকী বোৱাৰী,
1: আৰু
0: মই একেটা অঞ্চলৰে মই জীয়ৰীও হয়, আৰু আমি কৰবাত যেতিয়া ওলাই যাওঁ, আমাৰ হয়তো বেলেগ পৰিচয় নাথাকিলে আমি মঘাইজা গাঁৱৰ বোৱাৰী, মঘাইজা গাঁৱৰ জীয়ৰী বুলি কোৱা যি গৌৰৱ অনুভৱ কৰো, তেনেকে সেই চিনাকিটোৱে আমাৰ যেন গোটেই অঞ্চলটো এক বৃহৎ পৰিচয়।
1: হয় হয় হয় হয়, ভাল কথা এটা কলে আপুনি চমুতে, ভাল লাগিলে জানি পেলাই। আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে বাৰু?
0: হয়, মোৰ পৰিয়ালত মই, মোৰ ল'ৰা তিনিটা আৰু মোৰ স্বামী আৰু মোৰ শাহু মা আছে।
1: ভাল লাগিলে, সুন্দৰ পৰিয়াল। আৰু আপুনি নিজে কিবা কৰেনে? আপুনি এনে চাকৰি?
0: মই চাকৰি নকৰো, মই ব্যৱসায়ৰ লগত জড়িত।
1: ব্যৱসায় কৰে আপুনি?
0: হয় হয়, আৰু অলপ মই লিখা মেলা কৰো, নিজৰ সময়ৰ মাজত যিখিনি সুবিধা পাওঁ, নিজৰ মনৰ ভাৱখিনি মই প্ৰকাশ কৰো।
1: হয় হয়,
0: গল্প তেনেকে মই কেতিয়াবা কেতিয়াবা ছচিয়েল মিডিয়াত লিখিছো।
1: হয়, গম পাইছো, আপোনাৰ কথাখিনি শুনি অনুভৱ কৰিব পাৰিছো আপুনি তেনেধৰণৰ লেখা মেলাৰ লগত জড়িত বুলি।
0: হয় বাইদেউ,
1: ভাল লাগিলে। আৰু আপুনি আমাৰ অনুষ্ঠান শুনি থাকো বুলি কৈছে, ভাল লাগিছে।
0: হয় হয়,
1: আগলৈ এনেকে আপুনি আমাৰ অনুষ্ঠানবোৰ নিয়মীয়াকৈ শুনি থাকিব?
0: নিশ্চয় নিশ্চয়, শুনিয়ে থাকো আৰু আগলৈ শুনি থাকিম, এটা প্ৰিয় অনুষ্ঠান মোৰ।
1: হয়, শুনি থাকিব আৰু এনেকৈ ফোন কৰি থাকিবচোন।
0: হয় বাইদেউ, ঠিক আছে,
1: আকৌ লগ পাম ফোনত এনেকৈ।
0: নিশ্চয় নিশ্চয়,
1: ঠিক আছে, এতিয়া আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো।

0: হেল্ল,
1: হয় বাইদেউ, নমস্কাৰ।
0: নমস্কাৰ, এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কওকচোন।
1: মই ব্ৰজেন দাসে কৈছো, আহতগুৰিৰ পৰা, মৰিগাঁও আহতগুৰি।
0: কওকচোন, আপুনি আগতে আমাৰ অনুষ্ঠান শুনিছেনে ৰেডিঅ'ৰ?
1: আমি শুনিয়ে থাকো বাইদেউ, আমি ৰেডিঅ' শুনিয়ে থাকো, সদায় শুনি থাকো।
0: আপুনি কি কৰ্মৰ লগত জড়িত, কৃষি বা অন্য ব্যৱসায়ৰ লগত?
1: সৰু সুৰাকে দোকান এখন দি চলি আছো বাইদেউ গাঁৱতে। আমাৰ
0: আপোনাৰ দোকান আছে গাঁৱত?
1: হয়, সৰু দোকান এখন আছে, তাই বহি পেলাই আমি গান শুনিয়ে থাকো, ৰেডিঅ' প্ৰগ্ৰামবিলাকো শুনি থাকো, মানুহবিলাক বহি থাকে, আমি ৰেডিঅ' শুনি ভাল পাওঁ আৰু, নগাঁও ৰেডিঅ' আমি সদায় শুনি থাকো।
0: তাৰমানে আমাৰ সকলো অনুষ্ঠান আপুনি শুনিছে মানে?
1: হয়, আমাৰ ৰেডিঅ'টো লাগিয়ে থাকে আৰু, বন্ধ নহয়।
0: আমি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি এগৰাকী নিয়মীয়া শ্ৰোতা আৰু।
1: হয় বাইদেউ, হয়,
0: ভাল লাগিলে জানি। আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ মাইকী মানুহ আছে, ল'ৰা এটা, ছোৱালী দুজনী।
0: ল'ৰা এটা আৰু ছোৱালী দুজনী আছে?
1: হয়,
0: সুন্দৰ পৰিয়াল। আৰু আপোনাৰ দোকানৰ ব্যৱসায় আছে আৰু পৰিয়াল পোহপাল দিয়াকৈ ধুনীয়াকৈ চলে নহয়? ব্যৱসায়
1: চলি থাকে আৰু, খেতিও অলপ কৰোঁ।
0: অঁ, খেতিও আছে,
1: খেতিও অলপ থাকে, ছিজনত খেতিখিনিও কৰা হয় আৰু বাকীখিনি সময় আমি দোকানতে, দোকানখন চলি থাকে আৰু যেনে তেনে।
0: ভাল কথা, আপুনি নিয়মীয়া শ্ৰোতা বুলি জানিলোঁ আকাশবাণীৰ। আগতে ফোন কৰিছেনে বাৰু কেতিয়াবা?
1: আগতে এবাৰ কৰিছিলোঁ বাইদেউ, ফোনটো আমাৰ তেতিয়া নালাগিলে, ফোনটো নাপালোঁ।
0: অঁ, ফোনটো নালাগিলে,
1: এইবাৰ প্ৰথম লাগিছে। হয়,
0: অঁ, প্ৰথম লাগিছে। কৰি থাকিব, এনেকে ফোন কৰি থাকিব।
1: কৰিম বাইদেউ, এতিয়া কৰিম দিয়ক।
0: নিশ্চয় লাগিব আপোনাৰ। আজি কি গীত শুনিবলৈ ফোন কৰিছে এতিয়া কওকচোন
1: বাইদেউ। ভূপেন হাজৰিকাৰ গান এটা শুনাই দিব। আমিতো আৰু বাইদেউ কৃষিৰ লগত জড়িত থকা মানুহ।
0: হয় হয়,
1: অ' মোৰ ধৰিত্ৰী আই গানটো যে বাইদেউ, ভূপেন হাজৰিকাৰ, বৰ ভাল পাওঁ।
0: অ' মোৰ ধৰিত্ৰী আই,
1: হয় বাইদেউ,
0: খুব সুন্দৰ গীত। ঠিক আছে বাৰু, আপোনাৰ প্ৰিয় গীতটি আৰু লগতে সকলোৰে প্ৰিয় গীত আচলতে শুনাই দিছো, শুনকচোন।
2: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী আই।

0: হেল্ল'
1: হয়া নগাঁও আকাশবাণী কেন্দ্ৰ হয়নে?
0: হয় হয় হয়, এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কওকচোন।
1: হয়, মোৰ নাম প্ৰিয়া কলিতা, মই নগাঁও বেবেজিয়াৰ পৰা কৈছিলো।
0: প্ৰিয়া কলিতা, প্ৰিয়া কলিতা বৰ্তমান কি কৰি আছে আপুনি?
1: শুনি মোক তুমি বুলি কলেও হ'ল, মই বৰ্তমান ডিগ্ৰী কৰি আছো।
0: ঠিক আছে, তুমি বুলি কম বাৰু। কি পঢ়ি আছা বাৰু কোৱাচোন, কি বিষয়ৰ ওপৰত পঢ়ি আছা?
1: মই ইতিহাসৰ ওপৰত পঢ়ি আছো বৰ্তমান।
0: অঁ, তোমাৰ ইতিহাসত মেজৰ ছাবজেক্ট?
1: হয় হয় হয়।
0: তেতিয়াহ'লে ভাল কথা, ক'ত পঢ়ি আছা?
1: মই নগাঁও কলেজতে আছো বৰ্তমান।
0: ভাল লাগিছে, ভাল ছাবজেক্ট এটাত পঢ়ি আছা তুমি, আৰু পঢ়া শুনা ভালকৈ কৰিবা নহয় জানো, ভৱিষ্যতে ভালকৈ পঢ়া শুনা কৰিবা, ভাল ফলাফল কৰিলে ভাল লাগিব।
1: হয়।
0: আৰু ঘৰতে কোন আছে তোমালোকৰ?
1: ঘৰত মোৰ মা দেউতা দাদা মই।
0: মা দেউতা দাদা আৰু তুমি আছা?
1: হয় হয়।
0: তুমি ঘৰৰ আটাইতকৈ সৰু তাৰমানে?
1: হয়।
0: গান শুনি ভাল পোৱা তুমি?
1: হয়, মই গান শুনি ভাল পাওঁ।
0: আকাশবাণীলৈ আগতে ফোন কৰিছানে?
1: মই আগতে দুবাৰমান কৰিছিলো।
0: কৰিছিলা?
1: হয়।
0: অনুষ্ঠানবিলাক শুনা নে নুশুনা? আমাৰ
1: শুনো, ভাল লাগে শুনি অনুষ্ঠানখিনি।
0: শুনা?
1: হয়।
0: শুনিবা, ৰেডিঅ' শুনিবা, আৰু ৰেডিঅ' শুনিলে ভাল লাগে। আৰু তোমালোকৰ বিদ্যাৰ্থীৰ অনুষ্ঠানো আছে, সৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে বিদ্যাৰ্থীৰ অনুষ্ঠান, বিভিন্ন বিজ্ঞানৰ অনুষ্ঠান আছে, সাহিত্যৰ অনুষ্ঠান আছে, বিভিন্ন বিষয়ৰ অনুষ্ঠান আছে, শুনি থাকিবা, মাজে সময়ে শুনিব লাগে। আৰু আজি নিশ্চয় গান শুনিবৰ কাৰণে ফোন কৰিছা?
1: হয়, মই জুবিন দাৰ যিকোনো এটা আপোনাৰ ভাল লগা গান মোৰ বাবে প্লে কৰি দিব।
0: ঠিক আছে, তেতিয়াহলে আজি এটি ধুনীয়া জুবিন গাৰ্গৰ গীত তোমাৰ কাৰণে বজাই দিছো,

0: হেল্ল'
1: এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু কৰ পৰা কৈছে কওকচোন?
0: মই ৰূপালী বৰদলৈ কৈছো, নগাঁও কলিয়াবৰৰ পৰা কৈছো।
1: আপুনি আমাৰ অনুষ্ঠানলৈ আগতে ফোন কৰিছেনে বাৰু
0: কেতিয়াবা?
1: আপুনি কৰিছে ন আগতে ফোন? আগতে বহুত দিনৰ আগতে এবাৰ মই কথা পাতিছিলো নেকি বাৰু আপোনাৰ লগত?
0: পাতিছিলো আপোনাৰ অনুষ্ঠানতে মই ফোন কৰিছিলো এবাৰ।
1: হয় দিয়ক, মানে কি পলিয়াবৰ বুলি কওঁতে মানে মনত পৰিছে আৰু। হয়, ভালে আছে?
0: ভালে ভালে, আপোনাৰ ভাল নহয়?
1: হয় হয় হয়, আছো দিয়ক, ভালে আছো। আৰু আপোনালোকৰ ঘৰত কোন কোন আছিলে বুলি কৈছিলে, পাহৰি গলো।
0: মোৰ হাজবেণ্ড আছে আৰু ল'ৰা এটা আছে।
1: ল'ৰা আৰু হাজবেণ্ড আছে নহয়? বৰ্তমান কি কৰি আছে?
0: আবেলি সময়খিনি এনেই বাহিৰতে থাকি ভাল লাগে, অকমান চাই কৰি বাহিৰতে আছো।
1: ফুল ফুলিছে নহয়?
0: এতিয়া ফুলবিলাক বিৰাট ধুনীয়া ফুল ফুলে আৰু। এতিয়া আমাৰ আগফালে তাতে দুজোপা মানে ৰাধাচূড়া ৰুই দিছে, সেইকেইজোপা চাই আৰু ভাল লাগে মানে। ধুনীয়াকে ফুলিছে
1: ফুলিছে নহয় ৰাধাচূড়া।
0: এই ছিজনটোতো আৰু ফুলৰে ছিজন, ৰাধাচূড়া, কৃষ্ণচূড়া, তাৰপিছত সোণাৰু,
1: সোণাৰু
0: ফুলে ফুল, এজাৰ ফুল, ভাল লাগে আৰু। প্ৰকৃতিটো সলনি হয় আৰু এখন সময়ত,
1: বিৰাট ভাল লাগে, বিৰাট ভাল লাগে। এজোপা কৃষ্ণচূড়াও ৰুই দিব আৰু ভাল লাগিব নহয়?
0: তাকে, কৃষ্ণচূড়া মানে বহুত ডাঙৰ হয় বেছি লাগে যে,
1: এনেই ৰাস্তাৰ ফালে এনেকে ৰুব পাৰে আৰু।
0: ভাবিছো
1: চাওঁ মই,

0: মানে এনেই ধৰক ৰাস্তাৰ ফালে ৰুই দিলে কেতিয়াবা চাহ হয় নহয়নে, খোজকাঢ়িব
1: চাও
0: মানে
1: হয় অ সৌন্দৰ্যটো বাঢ়ে, চাও দিয়ে,
0: হয়
1: সবফালে হয়, ভালো লাগে পৰিৱেশটো।
0: হয় হয়। সৰুতে অলপ গছজোপা খালি চাব লাগে আৰু, গৰু চৰুৱে যাতে নাখায় তাৰ কাৰণে। বাৰু আজি কি গীত শুনিবলৈ ফোন কৰিছে কওকচোন।
1: মই লতা মঙ্গেশকাৰৰ গানেই বেছিকে ভাল পাওঁ, শুনো।
0: লতা মঙ্গেশকাৰ,
1: লতা মঙ্গেশকাৰৰ সেইটো গোলামী গান এটা আছে যে জিহালি মস্তি, সেই গানটো শুনিব পাৰে,
0: জিহালে মস্তি,
1: বৰ প্ৰিয় গান মোৰ, এই গানটো বৰ ভাল লাগে মোৰ।
0: খুব ধুনীয়া গান নহয়নে,
1: সেইটোৱে শুনি থাকিলেও নামোৱে মোৰ গানটো।
0: একদম বিৰাট ভাল লাগে, ময়ো ভাল পাওঁ, খুব ভাল লাগে শুনি শুনি মানে কিবা এটা আৰু নহয়নে। লতা মঙ্গেশকাৰ আচলতে চব গানেই ভাল লাগে
1: একদম
0: শুনি।
1: একে এভাৰগ্ৰীন মানে, সদায় শুনিব পাৰি লতা মঙ্গেশকাৰ গানবিলাক।
0: সদায়
1: আৰু লতা মঙ্গেশকাৰ গান এটা শুনিলেহে গান এটা শুনা যেন লাগে, মানে গান
0: লাগে
1: শুনি
0: আচলতে। হয় হয় হয়, আচলতে প্ৰতিটো
1: মোৰ
0: জেনেৰেশ্যনৰ,
1: অনুভৱটো তেনেকুৱা মানে, বেলেগক কি নাজানো, মই গান শুনি বুলি কলে লতা মঙ্গেশকাৰ গান এটা বা দুটা যদি নুশুনো মোৰ গান শুনা যেনেই নালাগে।
0: তেতিয়াহলে আজি আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো।

0: হেল্ল' এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত।
1: হয় বাইদেউ, নমস্কাৰ।
0: নমস্কাৰ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় নমস্কাৰ, মোৰ নাম ভাৰ্গৱ দাস, মই বেবেজীয়াৰ পৰা কৈছোঁ।
0: ভাৰ্গৱ দাস, আপুনি বেবেজীয়াৰ পৰা কৈছে। আপুনি কিবা পঢ়া শুনা কৰি আছেনে, কিবা কামৰ লগত জড়িত?
1: হয় বাইদেউ, এইবাৰ মই বেচেলৰ ডিগ্ৰী লাষ্ট ছেমিষ্টাৰ। মই এইবাৰ
0: ক'ত পঢ়ি আছা তুমি?
1: হয় হয়, মই আমাৰ নগাঁৱৰে এডিপি কলেজত পঢ়ি আছোঁ।
0: অঁ, এডিপি কলেজত পঢ়ি আছা? মেজৰ বিষয় কি তোমাৰ, মেজৰ ছাবজেক্ট?
1: মই পলিটিকেল ছাইন্স।
0: পলিটিকেল ছাইন্সত নহয়, ঠিক আছে, ভালদৰে পঢ়া শুনা কৰিবা নহয় জানো। ছাত্ৰ জীৱনত শিক্ষাই হৈছে প্ৰথম বস্তু, নহয়নে, মূল বস্তু। ছাত্ৰানাং অধ্যয়নাং তপঃ, হয়নে, ছাত্ৰসকলে অধ্যয়ন কৰিব লাগে, সেইটোৱে হৈছে ছাত্ৰ তপস্যা। এতিয়া আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান শুনি থাকানে মাজে সময়ে?
1: হয়, কেতিয়াবা কেতিয়াবা শুনো আৰু বহুত দিন কলো কৰিছো, লাগা নাছিলে।
0: অঁ হয় নেকি, আজি প্ৰথম লাগিছে তোমাৰ?
1: হয় হয়, মই এনেই আগতে মাহঁতে কল চল কৰে, কিন্তু মোৰ এবাৰ প্ৰথম লাগিছে।
0: অঁ ঠিক আছে দিয়া, ভাল লাগিলে তোমাৰ আজি প্ৰথম লাগিছে। ঘৰত আৰু কোন আছে, মা দেউতা আৰু?
1: মা দেউতা আছে আৰু লগতে মোৰ ভণ্টি এজনী আছে।
0: এতিয়া কোৱা তুমি আজি কি গীত শুনিব বিচাৰিছা?
1: হয়, মোৰ জুবিন দা খুবেই ভাল লাগে, মই তেখেতৰ বাঁহী বাঁহী গানটো শুনিব বিচাৰোঁ।
0: আৰু ভাল লাগিলে তুমি ফোন কৰিলা, তোমাৰ লগত কথা পাতিলোঁ আৰু তোমাৰ প্ৰিয় গীতটি শুনাই দিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ।

0: ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ পৰা মই তৃপ্তি হাজৰিকাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।
1: আপুনি বিচৰা গীত শুনিলে, এইখিনিতে জনাইছোঁ। পৰৱৰ্তী ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ ফোন কল বাণীবদ্ধ কৰা হ'ব 28 মে বৃহস্পতিবাৰে দিনৰ 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। সেই সময়ত 9435053214 এই নম্বৰত ফোন কৰি শ্ৰোতাই নিজৰ প্ৰিয় গীতটিৰ বাবে অনুৰোধ কৰিব পাৰিব। মনত ৰাখিব, 28 মে বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 5 বজালৈ। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: আমাৰ নাট্যানুষ্ঠানৰ আজিৰ নাটক দাতাকৰ্ণ।
3: পদ্মা হ'ব পাৰে মায়াবী ৰাক্ষস, হ'ব পাৰে শত্ৰু আমাৰ, কিন্তু দেৱী দান ভিক্ষা কৰি আজি তেওঁ আমাৰ প্ৰজাত। দান ধৰ্ম মহাধৰ্ম বুলি পালিছে মহান ব্ৰত কৰ্ণই তোমাৰ। মিলিছে সৌভাগ্য মোৰ, নিদিওঁ সহজে তাক ম্লান হ'বলৈ। পদ্মা তুমিও আনন্দ কৰা।
2: দাতাকৰ্ণ রচনা লক্ষ্যধর চৌধুরী।
4: মহারাজ ধন্য হলো তোমার কথা, মহাদানি বলি জগতে বখানি শত মুখে তোমার যশস্যা।
2: প্রযোজনা নীলু চক্রবর্তী।
3: ক্ষান্ত হওয়া, ক্ষান্ত হওয়া দেব, দান ধর্ম জীবনের শ্রেষ্ঠ ধর্ম বলে আজীবন গণিছে কর্ণয়। করা নাই অতিথিজনক কেতিয়াও কাশিত বিমুখ। আজি এই জীবনের শেষর সন্ধিয়া জানি শুনি অতিথিক নকর বিমুখ। লোয়া লোয়া দেব এই কবচ কুন্দন।
2: এয়া শুনক দাতাকর্ণ।

0: এই মহানিশা কার পদধ্বনি শুনো? কোন কোন?
1: কৃষ্ণ মই।
0: কৃষ্ণ যদুপতি, মাজনিশা কুরুক্ষেত্রে আহিলা কিয়নো বাৰু? কোৱা মোক শুভাশুভ সকলো বাতৰি।
2: নহবা চঞ্চলা দেৱী, সমৰত শুভ পাণ্ডৱৰ ঘটনা এককে বিঘিনি। ভীষ্ম দ্রোণ পৰিল ৰণত, পাণ্ডৱৰ জয় সকলোতে। কিন্তু দেৱী, কিয় তুমি মাজনিশা এনেদৰে আশা উজাগৰে?
0: কৃষ্ণ, অন্তৰ্জনী তুমি দয়াময়, জানা তুমি ভালদৰে কুন্তীৰ হৃদয়ৰ ব্যথা। কুৰুক্ষেত্ৰ ৰণ যিদিনাই হ'ল আৰম্ভণ, সিদিনৰ পৰা মোৰ দিবা নিশা হ'ল একাকাৰ, ভোগনিদ্ৰা হেৰাল সকলো।
2: বীৰৰ জীয়ৰী তুমি, বীৰৰ জননী, পঞ্চপুত্ৰ পঞ্চ সহধৰ, তথাপিও কিয় বাৰু তুমি এনেদৰে চিন্তাত মগন? নুশুভে কদাপি দেৱী এনে কথা তোমাৰ মুখত। শুনা দেৱী, আহিছিলো সহায় বিচাৰি মই আজি তোমাৰ কাষত, কিন্তু
0: যদুমণি, যদুমণি, আহিছা বিচাৰি তুমি নিৰাশ্ৰয় অভাৱী কুন্তীৰ সহায়?
2: সঁচা দেৱী, আজি কৃষ্ণ বৰ অসহায়, লাগে মোক তোমাৰ সহায়। শুনা দেৱী, শুনা স্থিৰ হৈ, কালিলৈ কুৰুক্ষেত্ৰ ৰণত নামিব কর্ণবীৰ কৌৰৱৰ সেনাপতি ৰূপে।
0: মহাবীৰ কর্ণ সেনাপতি?
2: হে দেৱী, চিন্তান্বিত মই, জানা তুমি কর্ণৰ বীৰত্বৰ কথা, পৰশুৰামৰ শিষ্য মহাধনুদ্ধৰ, সমৰত প্ৰচণ্ড বিক্ৰম। হে ভাবু, কালিৰ ৰণতে হ'ব পাণ্ডৱৰ শক্তিৰ পৰীক্ষা।
0: ই যে কঠোৰ পৰীক্ষা কৃষ্ণ, কৃষ্ণ অন্তৰ্যামী তুমি, তুমি নিজে বুদ্ধিৰ সাগৰ, নোৱাৰিনে, নোৱাৰিনে কৰ্ণ কৰিব বিৰত কুৰুক্ষেত্ৰ সমৰৰ পৰা?
2: নিজে মই কৰিলোঁ যতন, বুজালো বহুত বাৰ, কিন্তু একোতেই বিচলিত নোৱাৰিলোঁ কৰিব কৰ্ণক। কৰ্ণৰ পণ পাণ্ডৱ নিধন, পাণ্ডৱ নিধন কৰি দুৰ্যোধন নৃপতিৰ বন্ধুত্বৰ দিব প্ৰতিদান।
0: পাণ্ডৱ নিধন? নহয় নহয় কৃষ্ণ, কৰা তুমি কৰ্ণক বাৰণ,
2: সেই কাৰ্য তোমাৰহে সম্ভৱ।
0: কি?
2: যোৱা দেৱী, কৰ্ণৰ জন্মৰ কাহিনী শুনোৱা নিজেই গৈ কৰ্ণ সমীপত, হয়তো তেতিয়া দেৱী কৰ্ণ আহি থিয় দিব পাণ্ডৱ পক্ষত।
0: হে কৃষ্ণ অন্তৰ্যামী তুমি, তুমি জানা জন্ম মৃত্যু সকলো ৰহস্য, কওঁ যদি নিজে গৈ কৰ্ণৰ জন্মৰ কাহিনী, ভাবিবনে সঁচা বুলি থাক, আহিবনে ঘূৰি কৰ্ণ মোৰ বুকুলৈ?
2: দেৱী, কৰ্মত বিশ্বাস ৰাখা ফলত নহয়, পাণ্ডৱৰ হিতৰ কাৰণে, জগতৰ মংগলৰ বাবে কৰা এই কৰ্ম সম্পাদন।
0: কিন্তু থাকোঁতে লগত তুমি পঞ্চ পাণ্ডৱৰ কিবা ভয় কিবা শংকা কোৱা নাৰায়ণ?
2: দেৱী, পাৰ্থৰ সাৰথি মই, থাকো মই তেওঁৰ ৰথত, কৌৰৱৰ সেনাপতি ৰূপে কালিলৈ কৰ্ণ মহাবীৰ কুৰুক্ষেত্ৰ কৰিব প্ৰৱেশ। যদি সমৰত চাৰি ভাইহঁতে তেওঁ আহি সন্মুখীন হয়, তেতিয়াতো মিলিব অপায়।
0: কৃষ্ণ দয়াময়,
2: সেয়েতো যোৱা দেৱী, লাজ মান জলাঞ্জলি দি ব্যক্ত কৰা কৰ্ণৰ সত্য পৰিচয় হয় যদি সুকলমে কৰ্তব্য পালন, কুৰুক্ষেত্ৰ সমৰৰ কালিয়েই হ'ব অৱসান।
0: যাম যাম কৃষ্ণ, অতীতৰ কলংকিত কাহিনী মাতৃ হৈ নিবেদিন পুত্ৰৰ কাষত।
2: বোলা বোলা দেৱী, এতিয়া এই মুহূৰ্ততে আহা দেৱী, লৈ যাম বাট দেখুৱাই।

0: বিচাৰো অন্য পৰিচয়, জগতৰ শ্ৰেষ্ঠ পৰিচয়, জীৱনৰ শ্ৰেষ্ঠ সম্বোধন মাতৃ তুমি, তাতোকৈ আৰু নিবিচাৰো, নিবিচাৰো একোকে জানিব।
1: পুত্ৰ, কুন্তি মই।
0: কি কি কুন্তি তুমি? ভাগ্যৱতী পাণ্ডৱ জননী, কিয় আজি হতভগা কর্ণৰ আগত এনেদৰে মায়া জাল কৰিছা ৰচনা? আতৰা, আতৰা দেৱী, নাথাকিবা পাপাত্মাৰ সন্মুখত আৰু নকৰিবা সৃষ্টি এক মহাপ্ৰলয়ৰ।
1: পুত্ৰ কর্ণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ।
0: কি?
1: জন্ম অধিকাৰ মতে তুমি আজি জ্যেষ্ঠ পাণ্ডৱৰ
0: অধিকাৰ? জন্ম অধিকাৰ কৰা নাই তিল মানুহ আশাতাৰ বাবে। কৰ্মৰ বলেৰে, বাহুৰ বলেৰে মই সৃষ্টিৰ বুকুত সাব্যস্ত কৰিম মোৰ নিজ অধিকাৰ।
1: পুত্ৰ, জ্যেষ্ঠজন এৰি অকলৈ নেপাওঁ শান্তনাময় জীৱন কালত। নোহোৱা সামান্য তুমি, নোহোৱাটো সুতৰ নন্দন। মাতৃ মই, পিতৃসৌ জগত উজ্জ্বল কৰা দেৱ দিবাকৰ।
0: কি? মাতৃদেৱী কুন্তি, পিতৃ সূৰ্যদেৱ? নহয় নহয়, নহয় নহয়, বহুত পলম হল দেৱী। অমানিশা অন্ধকাৰে খেৰা কর্ণৰ জীৱন ৰহস্য মিছা স্নেহ মিছা প্ৰলোভনে ব্যক্ত কৰি এনেদৰে কলংকিত নকৰা ধৰিত্ৰী। এন্ধাৰত জন্ম মোৰ, এন্ধাৰতে মৃত্যু হওক, তাকে মাতৃ কৰা আশীৰ।
1: পুত্ৰ, মাতৃ মই নোৱাৰো শুনিব মৃত্যু বাঞ্ছা পুত্ৰৰ মুখত। পুত্ৰ, ক্ষমা ভিক্ষা কৰিছো কাটহে, সমাজৰ কুটিলতা এৰাব নোৱাৰি পাপ কাৰ্য কৰিলোঁ সিদিনা। আজি কিন্তু পুত্ৰ, তাৰ বাবে কৰো প্ৰতিবাদ।
0: সমাজ, সমাজ, যি সমাজে মাতৃৰ বুকুৰ ওপৰত কাঢ়ি নিলে সদ্যদাত অবুজ সন্তান, মৃত্যুৰ মুখত মাতৃয়ে দিলে দলিয়াই, যি সমাজে ধৰ্মৰ নামত পাপ কাৰ্য কৰে সমাপন, জন্মক্ষণতেই হেৰুৱালো মাতৃৰ মৰম। আজি এই জীৱনৰ শেষ সন্ধিয়া নিবিচাৰো, নিবিচাৰো আৰু সেই স্নেহৰ পৰা।
1: পুত্ৰ, পুত্ৰ, দূৰ কৰা এই অভিমান। আহা অভাগিনী মাতৃৰ কোলাত, আহা বাছা, আহা ঘূৰি পুনৰাই, পঞ্চভাতৃ আছে শিবিৰত।
0: মাতৃ, অনাদৃত অস্পৃশ্য কৰ্ণই সেই আশা নকৰে কদাপি। জন্মৰ দিনাই মাতৃ সেই ভাগ্য মচি দিলে কাল বিধাতাই। অস্পৃশ্য ঘৃণিত অনাহূত মানৱৰ আজি মই যোগ্য প্ৰতিনিধি। মোক লাগে অস্পৃশ্যৰ অধিকাৰ স্থাপিব ধৰাত। শুনা মাতৃ, মহামিত্ৰ দুৰ্যোধনে অৰ্ধৰাজ্য দান কৰি মোক কৰিছে কৃতজ্ঞ। ময়ো মাতৃ দিম তাৰ যোগ্য প্ৰতিদান। কুৰুক্ষেত্ৰ মহাসমৰত পাণ্ডৱ বিনাশ কৰি ঋণমুক্ত হম
1: কৌৰৱৰ।
0: মাতৃ, দয়া কৰি আহিছা যেতিয়া এই দিন কৰ্ণৰ আগত মাতৃত্বৰ দাবী লৈ, আজি নকৰিম তোমাক অভিমুখ। শুনা মাতৃ, গুপুত প্ৰতিজ্ঞা মোৰ তোমাৰ আগত, মহাবীৰ অৰ্জুনৰ বাদে আন চাৰি ভাই নিৰাপদ কৰ্ণৰ হাতত। জানিবা ধুৰুক মাতৃ, নিয়তিৰ নিৰ্দয় বিধান ভাতৃবধ হেতু এই কুৰুক্ষেত্ৰ ৰণ। যোৱা যোৱা মাতৃ, হল এবে বহুত পলম, দুৰ্যোধনে অপেক্ষিছে মন্ত্ৰণা কক্ষত। যাওঁ যাওঁ মাতৃ, মাগিছো বিদায়।
2: কর্ণ মহাভাগ, আৰু ই যে পাণ্ডৱ জননী।
0: পাণ্ডৱ জননী নহে, ই যে কৃষ্ণ কর্ণৰ জননী। আজি মোৰ মহাপুণ্য দিন, উদিছে পূবত সৌ পিতৃ মোৰ দেৱ দিবাকৰ, সন্মুখত থিয় হৈ আছে মোৰ জন্মদাত্ৰী জননী নিজে। এই ক্ষণ উজলাই দেখা দিছা যুগশ্ৰেষ্ঠ নৰশ্ৰেষ্ঠ তুমি নাৰায়ণ। তাতোকৈ আৰু মোক নালাগে সৌভাগ্য, আজি মোৰ জীৱন সাৰ্থক।
2: সি যে এক দুৰ্ভেদ্য সাধন, নুবুজিলো ৰহস্য কাহিনী।
0: শুনা শুনা হে কৃষ্ণ, আজি মোৰ জন্ম ৰহস্য হল উৎকাতন। পিতৃ মোৰ দেৱ দিবাকৰ, মাতৃ এয়া কুন্তি দেৱী পাণ্ডৱ জননী। জন্ম অধিকাৰ ৰূপে জ্যেষ্ঠ মই শ্ৰেষ্ঠ পাণ্ডৱৰ।
2: ই যে কৰ্ণ আনন্দৰ কথা,
0: কিন্তু মোৰ এই দুৰ্ভাগ্য হেতু আনন্দৰ বাতৰি এয়া বৰ খন্তেকীয়া। মোৰ পণ পাণ্ডৱ নিধন, সেই পণ পালিবৰ বাবে দিয়া মোক তুমি অব্যাহতি। মোৰ এই জন্মৰ কাহিনী গুপুতে থাকক মোৰ জীৱন কালত, মৃত্যুৰ পিছত কৃষ্ণ তুমি তাৰ কৰিবা ঘোষণা। অন্ধকাৰ আঁতৰাই দীপ্তিময় দিবাকৰ জলে আকাশত, আৰু তেওঁৰ এই প্ৰিয় পুত্ৰ

0: মাত্ৰ মই এন্ধাৰত মুখ লুকুৱাওঁ। যাওঁ যাওঁ মাতৃ, কৰ্তব্যই মাতিছে সঘনে। নাভাবিবা কেতিয়াও তোমাৰ আগত কৰা মোৰ সেই গুপুত প্ৰতিজ্ঞা সেই বুলি কৰিম লংঘন। বিদায় মাতৃ, বিদায় হে কৃষ্ণ, বিদায়।
1: কৃষ্ণ কৃষ্ণ সঁচাকৈয়ে অফাকিনী মই পায়ু হেৰুৱালো আজি মোৰ আচল অৰ্ধন। নোৱাৰিলো ৰাখিব পুত্ৰক আঁকোৱালি মোৰ বুকুত মাজত।
2: নাকান্দিবা নাকান্দিবা দেৱী, বীৰৰ জননী তুমি, কৰ্ণৰ বীৰত্বৰ কাহিনী জগতত হ'ব যুগমীয়া।

0: ইরর গৃহিণী, এনেদরে নহবা কাতৰ। ব্ৰাহ্মণৰ পূজাৰ কাৰণে নিজ মাংস কৰিম তৰ্পণ। বিশ্বৰ ঘৃণিত মই মোৰ মাংস ব্ৰাহ্মণৰ সেৱাত লগাই প্ৰায়চিত্ত কৰিম পাপৰ।
1: মহাৰাজ, মহাৰাজ,
2: মহাৰাজ, শান্ত হোৱা তুমি। নিজ প্ৰাণ বলি দিবৰ নাই প্ৰয়োজন। মোক লাগে কুমলীয়া শিশুৰ মঙ।
0: শিশুৰ মঙ, ই যে এক ভীষণ পৰীক্ষা। ই যে মোৰ সাধ্যৰ অতীত। ক'ত পাম শিশু মাংস মই?
2: মহাৰাজ, সঁচাকৈয়ে ইচ্ছা কৰা যদি অৱশ্যেই পাৰিবা তুষিব। ক্ষুদাথুৰ ব্ৰাহ্মণৰ প্ৰাণ ৰক্ষাহে তো কোমলীয়া শিশুৰ মাংস পাবা অতুলতে। কৃষকে তো তোমাৰ সন্তান, সেই মাংস বিচাৰিছো মই।
1: নাথ, নাথ,
0: পদ্মা, স্থিৰ হোৱা।
2: মহাৰাজ, নহয় পলম আৰু কোৱা বাৰু দিবানে নিদিয়া?
0: দেৱ, নকৰিবা অলপো সন্দেহ। ব্ৰাহ্মণৰ তুষ্টিৰ কাৰণে অসম্ভৱকো কৰিম সম্ভৱ। মুহূৰ্ততে ঘাতকক শুনা মাদেশ। বধ কৰি সন্তানৰ প্ৰাণ, অতিথি সেৱাৰ হেতু কৰক প্ৰস্তুত।
2: ঘাতকৰ হাতে সেই মাংস অপবিত্ৰ হ'ব। পিতা আৰু জননীয়ে একেলগে মিলি কৰিব লাগিব এই বলিৰ বিধান। তাৰ পাছে জননীয়ে ৰান্ধিব শিশুৰ মাংস অতি যতেনে। তেতিয়াহে তুষ্ট হ'ব অতিথি তোমাৰ।
0: সেয়ে হ'ব, সেয়ে হ'ব দেৱ। আখৰে আখৰে মই পালিম আদেশ। বৃষকেতু, বৃষকেতু!
3: পিতা, পিতা!
0: পুত্ৰ মোৰ!
3: পিতা, কিয় তুমি এনেদৰে হৈছা অধিক? আই আই
1: বাছা মোৰ নয়নৰ মণি!
3: এ কি তুমি যে কান্দিছা জননী! কোৱা আই, অজানিতে কিবা দুখ লগালোনে মই?
1: পুত্ৰ, শুন মোৰ, জীউ মোৰ! কিয় বাছে জন্মিছিলি মোৰ উদৰত নাজাননে? শুন, পিহাছিলি অভাগিনী মই।
3: মোৰতো কিবা চকুলো জননী। কোৱা পিতা, কিয় আজি দুয়োজন এনেদৰে হৈছা আকুল?
0: পুত্ৰ, অতিথি ব্ৰাহ্মণ হোৱা বিচাৰিছে তোৰ মাংস কৰিব ভোজন। মই তাৰ দিছো প্ৰতিশ্ৰুতি।
3: ই যে মোৰ পৰম সৌভাগ্য! আই আই, মোৰতো কিবা চকুলো মিছাতে। পৰম সৌভাগ্য মোৰ, মোৰ দেহ ব্ৰাহ্মণৰ সেৱাত লগাম। দিয়া আই, ৰঙৰে বিদায়।
2: মহাৰাজ, নহয় পলম আৰু।
0: পদ্মা!
3: আহা আহা পিতা, আহা আই, কৰা নিজে সন্তানৰ মুকুতি বিধান। ভগৱান, লোৱা মোৰ অন্তিম প্ৰণাম।
0: পদ্মা, বীৰ পুত্ৰে কৰিছে আহ্বান, কৰ্তব্যত হোৱা অগ্ৰসৰ।

0: সখি সখি বাছি ললো নিজে মই নিজৰ কৰ্তব্য। পাণ্ডৱৰ শিবিৰৰ সন্মুখত প্ৰজ্বলিত কৰি অগ্নি জাপ দিম অগ্নিৰ কুণ্ডত, তথাপিও নোৱাৰিম জ্যেষ্ঠবধ কৰিব পালন।
1: সখী ধনঞ্জয়, ইমান সহজে বাছি ল'লা নিজ কৰ্মপথ, কিয় পাহৰিলা জানো তুমি দ্ৰৌপদীৰ বস্ত্ৰহৰণ? পাহৰিলা জানো তুমি কৌৰৱ সভাত কৰা কৰ্ণবধ প্ৰতিজ্ঞা তোমাৰ?
0: সখী,
1: তেন্তে কিয় ধনঞ্জয় মিছাতে ভীৰুৰ দৰে আত্মহত্যা কৰি অপযশ ৰাখিবা ধৰাত? ভাবি চোৱা ভালদৰে, এতিয়াও অসম্পূৰ্ণ ক্ষত্ৰিয়াৰ্পণ, এতিয়াও কৰ্ণবীৰ জীৱিত ধৰাত।
0: চতুৰ্দিশে অপযশ বাঢ়িব পাৰ্থৰ, জানো মই ভালদৰে তাক, কিন্তু গান্ধীবৰ অপযশ, গান্ধীবৰ নিন্দা, কৃষ্ণ ই যে নিদাৰুণ আঘাত প্ৰাণত, এফালে গান্ধীব, আনফালে জ্যেষ্ঠ যুধিষ্ঠিৰ।
1: শুনা সখী, কালিলৈ সমৰ ক্ষেত্ৰত শল্যক সাৰথি কৰি কৰ্ণবীৰ নামিপৰণত, সেই কথা ভালদৰে ৰাখিবা মনত।
0: তাৰ বাবে নাই চিন্তা মোৰ, যিজনৰ ৰথৰ সাৰথি নিজে তুমি দেৱনাৰায়ণ, সিজনে নকৰে ভয় মৃত্যুৰ কাৰণে। সঁচা কথা, কৰিছিলোঁ কৌৰৱ সভাত কৰ্ণবধ প্ৰতিজ্ঞা, এই পাৰ্থই সেই কথা তীব্ৰভাৱে জ্বলিছে প্ৰাণত।
1: নকৰিবা চিন্তা তাৰ বাবে পাৰ্থ।
0: নাৰায়ণ, আহোঁ এবে মই।
1: যোৱা হে ধনঞ্জয়, যোৱা। ধনঞ্জয়, কৰ্ণবধ কৰিলা প্ৰতিজ্ঞা, জানা জানো কোন কৰ্ণ ধনঞ্জয়? নোৱাৰা অব্যাহতি পাব জ্যেষ্ঠবধ পাতকৰ পৰা, ইহাই দৈবৰ লিখন, ধৰ্ম সংস্থাপনৰ হেতু ভাতৃৰ হাতেৰে হ'ব ভাতৃৰ নিধন, জ্যেষ্ঠ শ্ৰেষ্ঠ নহব বিচাৰ, কিন্তু কিন্তু কবচকুণ্ডল এতিয়াও বিদ্যমান কৰ্ণৰ অংগত, লাগে মোক ইন্দ্ৰৰ সহায়।

0: প্রতিকরা কৌরবর নিজ ব্যবহার আরুখিরি না মাথুন বীরিহিহ অভিমন্য কুলর প্রদীপ সপ্তরতি লগ হয়ে নিষ্ঠুর ভাবে সংহারিলে অঞ্জায় জলত হে ককা হে ককা ন্যায় ধর্ম নুবুজে কৃষ্ণ
1: সঁচা কথা সঁচা কথা তুমি আজি দিলা সোঁৱৰাই কুটপাশা খেলি কৌৰৱসকলে কুৰুক্ষেত্ৰ সমৰৰ মেলিছে পাতনি ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ মহাসমৰাৱত কৌৰৱ সমাজে আজি অন্যায় লৈছে আশ্ৰয় ন্যায় ধৰ্ম পৰিহৰি পৰিহৰি ন্যায় ৰাজনীতি কৌৰৱে জ্বালিছে এই মহা অগ্নিশিখা ময়ো তাৰ নকৰোঁ অন্যথা পুনৰ প্ৰবৃত্ত হ'ম অন্যায় ৰণত বোলা সখা কৰা গৈ ৰথ আৰোহণ
0: বোলা সখা প্ৰস্তুত সদা এই সাৰথি তোমাৰ
2: তুলিব আৰু ৰথ চক্ৰ মোৰ ই যে এক ভাগ্য বিড়ম্বনা হায় পৰিছে মনত ইও এক ঋষি অভিশাপ ফলিয়ালে হাতে হাতে জীৱন কালতে
3: মহাবীৰ কৰ্ণ আজি হোৱা ৰণৰ কাৰণে আৰু মোৰ নহয় বলম আৰোহিলো ৰথত কোনো তুলি ল'লো গান্ধী ভাতত
2: তুমি আছা ৰথত আৰোহি মই আছো ভূমিত পাগৰি পাৰ্থ হব জানো ন্যায় যুদ্ধ এইটো
3: ন্যায় যুদ্ধ আজি কিয় বিচাৰিছা ন্যায় যুদ্ধ তুমি সপ্তৰথী লগ হৈ অভিমন্যু শিশুক যেতিয়া অন্যায় ভাৱেৰে ঘাতকৰ ৰূপ লৈ কৰিছিলে নিপাত সেইদিনা ক'ত বাৰু এই ধৰ্ম আছিল লুকাই
2: বুজিছো বুজিছো সকলো আজি মোৰ শেষ পৰীক্ষা আজি মোৰ শেষ পৰীক্ষা তেনেহলে তেনেহলে কিয় আৰু এই মিছা অভিনয় ৰথ চক্ৰ গ্ৰাসিছে মেদিনী নিবিচাৰো নিবিচাৰো আৰু তাক তুলিব পুনৰ ভূমিৰ পৰাই আজি কৰিম সমৰ শুনা পাৰ্থ শুনা পাৰ্থ ৰণৰ নামত কৰ্ণ নহয় কাতৰ তুলি ল'লো এই ধনুহৰ ভ্ৰম কিয় হৰ নিক্ষেপত নেভাঙো বিচাৰি কিয় সময়ৰ হৰ ইও এক ঋষি অভিশাপ কৃষ্ণদয়া মই সন্মুখত তুমি বিত্তমান সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু তুমি প্ৰভু দেৱনাৰায়ণ তুমি জানা ভালদৰে কৰ্ণৰ অন্তৰ তুমি জানা দামোদৰ কিবা দাবানল জ্বলে কৰ্ণৰ ইয়াত ধনঞ্জয় ভাগ্যৱান তুমি নাৰায়ণ নিজে যাৰ ৰথৰ সাৰথি তোমাৰ হাতত মৃত্যু কামনা কৰ্ণৰ দিয়া দিয়া মোক সেই ভিক্ষাদান বিষত দিলো ধনুকাৰ মোৰ ধনঞ্জয় কৃষ্ণ দয়াময় হত ধন্য হল আজি এই কর্ণর জনম যদিও জগতে মুখ হীন বুলি নিজ বুলি ঘৃণায় হততে জানো জানো তুমি কৃষ্ণ দয়াময় অতিকে চেনেহ কৰা এই অধমক সেইকাৰণে সন্মুখত থাকি নিজে মুক্তি দিলা সমাজৰ অধম কৰ্ণক
4: মহাবীৰ কৰ্ণ
2: কৃপাময় কৃপাময় জনমে জনমে যেন তোমাৰ সেৱক হৈ জনমো ধৰাত দিয়া দিয়া প্ৰভু আজি এই বিদায়খনত পদৰজশ্ৰী চৰণৰ
4: কর্ণ কর্ণ তুমি মোর পরম বান্ধ নকরিবা তার বাবে অলপ সন্দেহ যোতে কৃষ্ণ তোতে কর্ণ যোতে কর্ণ তোতে কৃষ্ণ জানিবা ধরু
2: প্রভু প্রভু জনমে জনমে যেন তোমার চেনেহ পায় যুগমিয়া
4: মহারথী কর্ণ নকরিবা অনুতাপ নহুয়া সামান্য তুমি বীর শ্রেষ্ঠ বলি উজ্বলিব তোমার কাহিনী থাকে মানে চন্দ্র দিবাকর তদুপরি শুনা বীর দাতা কর্ণরূপে চিরকাল জগতে তোমার মুক্তস্বরে গাব যশু গান
2: ধন্য ধন্য ধন্য মোর মানব জীবন নহময় বিশ্বর দলিত নারায়ণ দুষ্ট দুষ্ট হয়ে করেছে যেতিয়া মোক পুত আশীর্বাদ তাতকৈ আৰু বেছি নালাগে সৌভাগ্য মোক।

শুনা শুনা, এৰা কৃষ্ণ দয়াময়, প্ৰাণ সম বৃষসেন মোৰ, অসমৰ পিলু তোমাৰ হাতত। ধনঞ্জয় ধনঞ্জয়, কাষ চাপি আহা দিবা, প্ৰাণ পৰিল লওঁ আপোৱালি। প্ৰাৰ্থ শুনা শুনা মোৰ অনুৰোধ, জনাবা মাতৃক মোৰ।

0: কৃষ্ণ হকা, রহস্য রহস্য যেন লাগিছে সকলো নুবুঝিল কর্ণ স্বরূপ।
1: শুনা ধনঞ্জয়, শুনা স্থিৰ হৈ, কুন্তী পুত্ৰ তেওঁ জ্যেষ্ঠ পাণ্ডৱ।
0: কি কুন্তী পুত্ৰ কর্ণ মহাবীর? তেন্তে তেন্তে হে কেশৱ, ভাতৃবধ পাপে মোক কিয় নুমজালা?
1: কি ভাগ্যৰে লিখন সখা, নকৰিবা দুখ তাৰ বাবে। কালত জনমে নৰ কালত বিহৰে, কাল প্ৰাপ্ত হলে কেমে তাক ৰাখিব নোৱাৰে। শুনা সখী, ধৰ্মৰাজ্য প্ৰতিষ্ঠাৰ হেতু এই কুৰুক্ষেত্ৰ ৰণ, তাৰ এই কাৰণে জ্ঞাতি পথ ভাতৃবধ যজ্ঞ আৰম্ভন। আৰু শুনা,
2: যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত, অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্যহম্, পরিত্রাণায় সাধুনাম বিনাশায় দুষ্কৃতম্। ধর্ম সংস্থা।

শ্ৰোতাই গীত শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইবাৰ খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠত শুনাবলৈ লৈছোঁ ৰশ্মিৰেখা

জন্যই যুগে যুগে জন্ম দিলে সাধনা ব্রতীর কি মুনি কত শত

0: ইমান পৰে শ্ৰোতাই কেইটিমান গীত শুনিলে। এয়া আকাশবাণী নগাঁও, ক্ষন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি, আৰু তাৰ পাছতেই বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। এই অধিনিয়ম দাখিল কৰি মন্ত্ৰী শ্ৰীশৰ্মাই কয় যে বিজেপি মিত্ৰজোঁটক এইবাৰ নিৰ্বাচনত ৰাজ্যখনৰ 50% লোকে ভোট প্ৰদান কৰিছে। ভোটদাতাসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 1 কোটি মানুহৰ ভোট লাভ কৰিছে। ৰাজ্যখনৰ কোনো জাতি জনজাতিক বাদ দি বিজেপিয়ে এই যাত্ৰাত অকলেই জয়লাভ কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জনসাধাৰণে বিকাশ আৰু সুৰক্ষাৰ বাবে বিজেপি মিত্ৰজোঁটক বিপুল ভোটদাতাৰে জয়যুক্ত কৰিছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰসংগ উল্লেখ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 69 নিয়মৰ অধীনত উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ সদনতে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026ৰ উত্থাপন কৰিবলৈ অধ্যক্ষৰ অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতে কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱ পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক নাগৰিক মহিলা আৰু মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও মন্ত্ৰী নেওগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। উল্লেখযোগ্য যে ক্ৰমাগত তৃতীয়বাৰলৈ বিজেপি নেতৃত্বত ৰাজ্যত NDAৰ চৰকাৰ গঠন হৈছে। দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ ভিতৰত নতুন সদস্যৰ সংখ্যা 24 হোৱাৰ বিপৰীতে 4গৰাকী মহিলা নেত্ৰী আছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোন ধাৰাত বিচাৰ চলিব সেয়া আজি নিৰ্ণয় কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰা অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত দৈনন্দিন ভিত্তিত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউৰ কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ সপক্ষে যোৱা দিনসমূহত যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে ভিন ভিন অধিবক্তাই অভিযুক্তসকলক নিৰ্দোষী আখ্যাৰে ভিন্ন যুক্তি আগবঢ়ায়। এনে যুক্তিযুদ্ধৰ পাছতেই ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ ওপৰত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সম্পৰ্কে অধিক সজাগ হবলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ বিপৰীতে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়াইছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল, শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠান, সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালৰ অভিভাষণৰ আলোচনাত অংশ লৈ ৰাজ্যপালগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিজেপি মিত্ৰজোঁটক এইবাৰ নিৰ্বাচনত ৰাজ্যখনৰ পঞ্চাছ শতাংশ লোকে ভোট প্ৰদান কৰিছে আৰু এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 1 কোটি মানুহৰ ভোট লাভ কৰিছে। ৰাজ্যখনৰ কোনো জাতি জনজাতিক বাদ দি বিজেপিয়ে এই যাত্ৰাত অকলেই জয়লাভ কৰা নাই বুলি মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জনসাধাৰণে বিকাশ আৰু সুৰক্ষাৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক বিপুল ভোটেৰে জয়যুক্ত কৰিছে। ভাষণত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰসংগও উল্লেখ কৰে। বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে বিধানসভালৈ অহা বিধায়কসকলৰ লগতে প্ৰতিগৰাকী বিধায়ককে অভিনন্দন জনায়।
1: সদনৰ যুৱ বিধায়কসকলক যি দলৰে নহওক কিয় মই সকলোকে অভিনন্দন জনাইছো আৰু পবিত্ৰ সদনলৈ আদৰণি জনাইছো। আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব, ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
0: মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 69(1) নিয়মৰ অধীনত উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সদনতে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026 উত্থাপন কৰিবলৈ অধ্যক্ষৰ পৰা অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতেই কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনেৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱটো গ্ৰহণৰ বাবে উত্থাপন কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'বলগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। উল্লেখযোগ্য যে ক্ৰমাগত তৃতীয়বাৰলৈ বিজেপিৰ নেতৃত্বত ৰাজ্যত NDAৰ চৰকাৰ গঠন হৈছে। দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ ভিতৰত নতুন সদস্যৰ সংখ্যা 24 হোৱাৰ বিপৰীতে 4গৰাকী মহিলা নেত্ৰী আছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোন ধাৰাত বিচাৰ চলিব সেই কথা আজি নিৰ্ণয় কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ সপক্ষে বিগত দিনসমূহত যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে কেইবাগৰাকী অধিবক্তাই অভিযুক্তসকলক নিৰ্দোষী আখ্যাৰে ভিন্ন যুক্তি আগবঢ়ায়। এনে যুক্তি শুনাৰ পাছতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে সাতজন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে।

0: যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এই স্বত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে নবী মুম্বাইত থকা অসম ভৱনত আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আন এটা অসম ভৱনৰ আৱশ্যকতা আহি পৰিছিল। এই নতুন ভৱনটোৱে অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা কৰ্কট ৰোগীসকলৰ লগতে অন্যান্য অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰাৰ লগতে মুম্বাইত অসমৰ সংস্কৃতি, পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনা প্ৰচাৰৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলি অসম ভৱন মুম্বাইৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ার তৎপরতাত মুম্বাইৰ একেবাৰে মাজমজিয়াত কটন গ্রীনত ইতিমধ্যে এই মাটি টুকুৰা ক্ৰয় কৰা হৈছিল আৰু এই মাটি টুকুৰা সরকারি রূপে অসম চৰকাৰে সমজি ললে। ইয়াত সুন্দৰ এটা অসম ভৱন নির্মাণ কৰা হ'ব। এইটো অসম ভৱন দ্বিতীয় অসম ভৱন হ'ব মুম্বাইত অসম চৰকাৰৰ, আৰু ইয়াত কর্কট রোগীসকল থকাৰ ব্যৱস্থাৰ লগতে কর্কট রোগীসকলৰ বাবে টাটা হস্পিটেল মাত্র 4 কিলোমিটাৰ দূৰ, আৰু অসমৰ বাকী যোনখিনি অতিথি আছে সেই সিদ্ধান্ত ল'ব কেনেধৰণে আগবঢ়াই লৈ যাব লাগে।
0: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়েই গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ হ'ব। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি অভয়াৰণ্য কৰ্তৃপক্ষই এই সিদ্ধান্ত জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অহা 29 মে'ৰ পৰা বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠান। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমুদ্ৰ পথৰ সুৰক্ষাকে ধৰি ভালেমান বিষয়ত সদস্য ৰাষ্ট্ৰসমূহ সহমতত উপনীত হৈছে। জম্মু কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলা ৰ' ৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। অসম বিধানসভাৰ অধিৱেশনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত ৰাজ্যপাল ওমপ্ৰকাশ মাথুৰ আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাংকে ধৰি ৰাজ্যখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে আদৰণি জনায়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ছিকিমৰ পৰিবহণৰ ক্ষেত্ৰত উন্নত সুৰক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ সংযোজন ঘটাই কেৱল মহিলাৰ বাবে সুকীয়া গোলপীয় বাছৰ প্ৰচলন আনুষ্ঠানিকভাৱে মুকলি কৰিব। তদুপৰি তেওঁ ৰিজ পাৰ্কত অৱস্থিত অৰ্কিডেৰিয়াম পৰিদৰ্শন কৰি ছিকিমৰ সমৃদ্ধিশালী পাৰিপাৰ্শ্বিকতা তথা নানাৰঙী ফুলৰ সমৃদ্ধিশালী ঐতিহ্য প্ৰত্যক্ষ কৰিব। বিয়লিৰ ভাগত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰাচীন পুথি আৰু বৌদ্ধ সাংস্কৃতিক শিল্পকৰ্ম সংৰক্ষণৰ বাবে জনাজাত নিয়ামগাল ইনষ্টিটিউট অব টিবেটলজি পৰিদৰ্শন কৰাৰো কথা আছে। কাইলৈ ভ্ৰমণৰ দ্বিতীয় দিনটোত শ্ৰীমতী মুৰ্মুৱে নাথুলা পাছ দৰ্শন কৰাৰ লগতে গেংটকত অৱস্থিত ছিকিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভ্ৰমণসূচীৰ তৃতীয় তথা অন্তিমটো দিনত ৰাষ্ট্ৰপতিগৰাকীয়ে ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰিব। উল্লেখযোগ্য যে ইয়াৰ জৰিয়তে ছিকিম দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই সন্মান লাভ কৰা দেশৰ পঞ্চদশ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ অধ্যক্ষতাত আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টশি মিটছু মটেগি আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই এই বৈঠকত অংশগ্ৰহণ কৰিছে। আজিৰ এই বৈঠকত কোৱাডৰ সদস্য ৰাষ্ট্ৰসমূহ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমুদ্ৰ পথৰ উভয়হতীয়া ব্যৱহাৰ সুচল কৰি ৰখাৰ হকে অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা নিয়মীয়া নিৰীক্ষণৰ ক্ষেত্ৰত সহমতত উপনীত হয়। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত বিদেশ মন্ত্ৰী ডঃ জয়শংকৰে কয় যে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে পৰৱৰ্তী সময়ত বিমানবন্দৰ সম্পৰ্কীয় আন্তঃগাঁথনিৰ স্বাৰ্থত এটা বিশেষজ্ঞ গোট গঠন কৰাৰ লগতে ফিজিত যৌথ সহযোগিতাৰে এটা পাইলট বিমানবন্দৰ প্ৰকল্প নিৰ্মাণ আৰু সাগৰৰ তলেৰে কেৱল সংযোজনৰ বিষয়ে বিবেচনা কৰিব। তেওঁ লগতে কোৱাড ক্ৰিটিকেল মিনাৰেলছ ফ্ৰেমৱৰ্কৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটোক এই বৈঠকৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে অভিহিত কৰে। আজিৰ বৈঠকতে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে ভাৰত আমেৰিকা ক্ৰিটিকেল মিনাৰেলছ ফ্ৰেমৱৰ্কতো স্বাক্ষৰ লাভ কৰে। উল্লেখযোগ্য যে কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে সমভাৱাপন্ন দেশসমূহৰ সৈতে এই ক্ষেত্ৰত একেলগে কাম কৰি আছে। প্ৰযুক্তি ব্যৱস্থাপনা, আন্তঃৰাষ্ট্ৰীয় বজাৰ বিশ্লেষণ আৰু জৰুৰী সঁহাৰি ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰত প্ৰশান্ত মহাসাগৰীয় শক্তিৰ সুৰক্ষা বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিষয়েও কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে আজি ঘোষণা কৰে। বৈঠকত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী কেইগৰাকীয়েও আজিৰ এই বৈঠকত ফলপ্ৰসূ বুলি অভিহিত কৰিছে। জম্মু কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলা ৰ' ৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উদ্ধাৰ কাৰ্যৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে NDRF, SDRF, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সেনাবাহিনীৰ চিনাৰ কৰ্পছ আৰু স্থানীয় প্ৰশাসনে চলোৱা সমন্বিত উদ্ধাৰ অভিযানত সকলো পৰ্যটককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সমন্বিত উদ্ধাৰ অভিযান চলোৱা ভাৰতীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰতিটো সংস্থাকে প্ৰশংসা কৰে। এই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰা ভাৰতীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ কৰ্মীসকলৰ সাহস আৰু ত্যাগক সমগ্ৰ ৰাষ্ট্ৰই প্ৰশংসা কৰা বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ এই গণ্ডোলা ৰ' ৱেৰ 65টা কেবিনেটত 300ৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰিছিল। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ৰাজ্যপালৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাজ্যপালৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমেও বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে কাইলৈ অসম বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। 2014 চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ পৰিচালনাৰ দায়িত্ব লাভ কৰি বিগত 12 বছৰে দেশক গতিশীল নেতৃত্ব প্ৰদান কৰি আহিছে। বিজেপিৰ সভাপতি নীতিন নবীনে আজিৰ দিনটো ঐতিহাসিক বুলি আখ্যা দি এই কথা প্ৰকাশ কৰে। এটা বাৰ্তাত সভাপতি শ্ৰীনবীনে কয় যে বিগত 12 বছৰৰ সুপ্ৰশাসন আৰু ৰাষ্ট্ৰ প্ৰথম নীতিয়ে 2047 চনৰ বিকশিত ভাৰতৰ ভেটি শক্তিশালী কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ 12 বছৰীয়া যাত্ৰাক দেশৰ সংস্কাৰ, সভ্যতা আৰু উন্নয়নৰ যাত্ৰা বুলি অভিহিত কৰিছে। এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনৰ আজিৰ দিনটোতে শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰি দেশৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱাৰ শলাগ লয়। আজি আয়োজিত এটা অনুষ্ঠানত তেওঁ সীমামূৰীয়া গাঁওসমূহক শিক্ষা, পথ যোগাযোগ, বিদ্যুৎ সংযোগ আৰু কৰ্মসংস্থাপনৰ সুবিধাৰে সামৰি ল'বলগীয়া ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ দ্বিতীয় পৰ্যায়ৰ ব্যৱস্থা ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে। এই অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ লগতে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু চোৰাংচোৱা ব্যুৰোৰ মুৰববী তপন ডেকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়ে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ভৌগোলিক সীমা অতিক্ৰমী সংযোগ বৃদ্ধি, বাণিজ্য, পৰ্যটন, সাংস্কৃতিক আদান প্ৰদান আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰৰ খেলত জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সমুদ্ৰ পথৰ সুৰক্ষাকে ধৰি ভালেমান বিষয়ত সদস্য ৰাষ্ট্ৰসমূহ সহমতত উপনীত হৈছে। জম্মু কাশ্মীৰৰ গোলমাৰ্গ গণ্ডোলা ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। অসম বিধানসভাৰ অধিৱেশনত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: उम्र के लोगों के लिए बने हैं, खास करके पोस्ट कोरोना पीरियड के बाद विविध भारती की पॉपुलैरिटी और ज्यादा बढ़ गई है और श्रोता सीधे तौर पर जुड़ गए हैं। बिल्कुल सही बात है। हमारे एक और श्रोता कहते हैं कि सपना देखना बहुत अच्छी बात है, लेकिन उसके कारण अपना भविष्य दांव पर लगाना वो बिल्कुल ठीक नहीं हो सकता। और साथ ही साथ हमारे एक और श्रोता लिख रहे हैं कि उनके घर पर कुछ काम चल रहा है, घर का कुछ काम चल रहा है, यानी कि कंस्ट्रक्शन चल रहा है और गर्मी अपनी चरम सीमा पर है और थोड़ी थोड़ी देर में लगता है कि आराम कर लें, साथ ही साथ आम का पना, छाछ, कभी नींबू पुदीने का शरबत, बस ठंडे पेय पदार्थों का सेवन करते रहें और साथ ही साथ ये जो गीत है इनके साथ हम बने रहें। बिल्कुल, चलिए आपको ले चलते हैं अगले गीत की तरफ। और अगला गीत जो अभी आप सुनेंगे, क्या आप बता सकते हैं कि वो कौन सी फिल्म का गीत है? जी हाँ, ये जो गीत है ये कौन सी फिल्म से लिया गया है, मुझे बताएं।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমেও বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰি শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'বলগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 7 জন বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলখৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতি শইকীয়া আৰু বিৰিঞ্চি অধিকাৰী, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টপগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়েই গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয়ক সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 7 বিষয়াক আটক কৰে। প্ৰতিকূল বতৰ আৰু

0: আত্মগত বাৰিষাৰ লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবেগৈ আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।
1: आज हमारे साथ मौजूद हैं जाने माने बांसुरी वादक पारस नाथ। ये है पारस नाथ से आपके इस दोस्त यूनुस खान की बातचीत का पहला भाग।

শ্ৰোতাক নমস্কাৰ জনাইছোঁ। যুৱ তৰংগৰ আজিৰ অনুষ্ঠানটো নিবেদন কৰিছোঁ মই নয়নমণি হীৰাই। আজিৰ অনুষ্ঠানটিত আমি সৰ্বপ্ৰথমে স্কাউট গাইড আন্দোলনৰ সম্পৰ্কে কিছু আলোচনা কৰিম। তাৰ পৰৱৰ্তী সময়ত আমি অন্যান্য কিছু বিষয়তো কিছু আলোকপাত কৰিম। সৰ্বপ্ৰথমে আমি স্কাউট গাইড আন্দোলন সম্পৰ্কে কিছু আলোচনা কৰিবলৈ ওলাইছোঁ। আহক আমি আলোচনাটোত অংশগ্ৰহণ কৰোঁ। স্কাউট আৰু গাইড হৈছে বিশ্বব্যাপী যুৱ আন্দোলন যিয়ে চৰিত্ৰ গঠন, জীৱন দক্ষতা, নাগৰিকত্ব আৰু বাহ্যিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োটাৰ উৎপত্তি বিংশ শতিকাৰ আৰম্ভণিতে হৈছিল আৰু ইয়াৰ মূল্যবোধ একে যদিও পৰম্পৰাগতভাৱে লিংগ অনুসৰি বিভক্ত সমান্তৰাল সংগঠন হিচাপে ইয়াৰ বিকাশ ঘটিছিল। 1907 চনত ইংলেণ্ডত ব্ৰিটিছ সেনাৰ বিষয়া ৰবাৰ্ট বেডেন পাৱেলে স্কাউট আন্দোলন প্ৰতিষ্ঠা কৰিছিল। তেওঁ ব্ৰাউনচি দ্বীপত এটা পৰীক্ষামূলক শিবিৰৰ আয়োজন কৰিছিল যাতে ল'ৰাক পৰ্যবেক্ষণ, কাঠশিল্প আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰশিক্ষণ দিয়াৰ বাবে নিজৰ ধাৰণা পৰীক্ষা শিবিৰ কৰিব পাৰে। এই সফলতাৰ ফলত 1908 চনত স্কাউটিং ফৰ বয়জ গ্ৰন্থখন প্ৰকাশ পায় আৰু বিশ্বজুৰি স্কাউটিঙৰ দ্ৰুত প্ৰসাৰ ঘটে। ছোৱালীৰ বাবে একেধৰণৰ কাৰ্যসূচীৰ প্ৰয়োজনীয়তা দেখি বেডেন পাৱেলৰ ভগ্নী এগনেছ আৰু পিছলৈ তেওঁৰ পত্নী অলভে 1910 চনত গাৰ্ল গাইডছ স্থাপন কৰে। দুয়োটা আন্দোলনৰ মুখ্য উদ্দেশ্য হৈছে যুৱক যুৱতীসকলক দায়িত্বশীল নাগৰিক হিচাপে তেওঁলোকৰ সম্পূৰ্ণ শাৰীৰিক, বৌদ্ধিক, আৱেগিক, সামাজিক আৰু আধ্যাত্মিক সম্ভাৱনা লাভ কৰাত অৰিহণা যোগোৱা। স্কাউট আৰু গাইডসকলে এটা সাধাৰণ নৈতিক নিয়ম মানি চলে। স্কাউট গাইড প্ৰতিশ্ৰুতিত সাধাৰণতে ঈশ্বৰ আৰু দেশৰ প্ৰতি কৰ্তব্য, আনক সহায় কৰা আৰু স্কাউট গাইড আইন পালন কৰাটো অন্তৰ্ভুক্ত কৰা হয়। বিধানে বিশ্বাসযোগ্যতা, আনুগত্য, সহায়কাৰিতা, সৌজন্যতা, জীৱ জন্তুৰ প্রতি দয়া, আজ্ঞাকাৰিতা, আনন্দময়তা, সঞ্চয় আৰু চিন্তা আৰু কৰ্মত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ ভাগ কৰা মূল মন্ত্ৰ হৈছে প্ৰস্তুত হওক, যাৰ অৰ্থ হৈছে নিজৰ কৰ্তব্য পালন কৰিবলৈ আৰু আনক সকলো সময়তে সহায় কৰিবলৈ মানসিক আৰু বাহ্যিকভাৱে সাজু হোৱা। কাৰ্যসূচীসমূহে বাহ্যিক কাৰ্যকলাপ আৰু ব্যৱহাৰিক দক্ষতাক মূল পদ্ধতি হিচাপে ব্যৱহাৰ কৰে। শিবিৰ, হাইকিং, অগ্ৰণী প্ৰকল্প, প্ৰাথমিক চিকিৎসা, বাচন বৰ্তন অবিহনে ৰন্ধা বঢ়া, মানচিত্ৰ পঢ়া, গাঁঠি বান্ধি ৰখা আদি মানক কাৰ্যকলাপ। প্ৰগতিশীল বেজ ব্যৱস্থাৰ জৰিয়তে সদস্যসকলে নাগৰিকত্ব আৰু সমাজসেৱাৰ পৰা আৰম্ভ কৰি বিজ্ঞান, প্ৰযুক্তি, কলা আৰু পৰিৱেশলৈকে দক্ষতা শিকে। এই কৰ্ম কৰি শিকিব পৰা পদ্ধতিয়ে আত্মবিশ্বাস, নেতৃত্ব, দলীয় কাম আৰু সমস্যা সমাধানৰ সৃষ্টি কৰে। সামূহিক সেৱা কেন্দ্ৰীয় স্কাউট আৰু গাইডসকলে নিয়মিতভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, গছ বাগিচা, ৰক্তদান শিবিৰ আৰু দুৰ্যোগ সহায় প্ৰচেষ্টাৰ আয়োজন কৰে। ভাৰতত দুয়োটা ধাৰা একত্ৰিত হৈ এটা অনুষ্ঠানত পৰিগণিত হৈছিল। কেইবাখনো আঞ্চলিক স্কাউট গাইড সংঘৰ একত্ৰীকৰণৰ পিছত 1951 চনত ভাৰত স্কাউটছ আৰু গাইডছ গঠন কৰা হয়। ই যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনত কাম কৰে আৰু ইয়াক বিশ্ব স্কাউট আন্দোলন সংস্থা আৰু বিশ্ব গাৰ্ল গাইড আৰু গাৰ্ল স্কাউট সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। সমগ্ৰ ভাৰতবৰ্ষৰ বিদ্যালয় আৰু অন্যান্য অনুষ্ঠানসমূহৰ লগত জড়িত এই আন্দোলন অতিকৈ সক্ৰিয়। সদস্যসকলক বয়স অনুসৰি 3টা ভাগত ভাগ কৰা হৈছে। 5-10 বছৰ বয়সৰ বাবে কাব আৰু বুলবুল, 10-17 বছৰ বয়সৰ বাবে স্কাউট আৰু গাইড আৰু 17-25 বছৰ বয়সৰ বাবে ৰোভাৰ আৰু ৰেঞ্জাৰ। ইউনিফৰ্ম, বেজ আৰু দক্ষতা বঁটাৰ দ্বাৰা তেওঁলোকৰ অগ্ৰগতি চিহ্নিত কৰা হয়। স্কাউটিং আৰু গাইডিং 216খন দেশ আৰু অন্যান্য অঞ্চলত 5.7 কোটিতকৈ অধিক সদস্যৰ কাষ চাপিছে। এই আন্দোলনে যুৱক যুৱতীসকলক স্বাৱলম্বী হোৱাত সহায় কৰাৰ লগতে জাতি, ধৰ্ম, লিংগৰ পাৰ্থক্য নোহোৱাকৈ ভাতৃত্ববোধ আৰু ভগ্নিত্বৰ মনোভাৱ গঢ়ি তোলে। পৰ্দা আৰু নগৰায়নৰ যুগত ই বাহিৰৰ সংযোগ, মানসিক স্থিতিস্থাপকতা আৰু নাগৰিক দায়বদ্ধতাক প্ৰসাৰিত কৰি প্ৰাসংগিক হৈয়ে আছে। বহুতো নেতা, প্ৰতিৰক্ষাকৰ্মী আৰু সমাজকৰ্মীয়ে তেওঁলোকৰ প্ৰাৰম্ভিক স্কাউট গাইড প্ৰশিক্ষণৰ বাবে অনুশাসন, সেৱা মনোভাৱ আৰু নেতৃত্বৰ সৃষ্টি কৰাৰ বাবে কৃতিত্ব দিয়ে। ভাৰতত স্কাউট গাইড আন্দোলনৰ প্ৰসাৰৰ কথা আলোচনা কৰোঁ তেন্তে ইংলেণ্ডত বেডেন পাৱেলে আৰম্ভ কৰাৰ মাত্ৰ 2 বছৰৰ পিছত 1909 চনত স্কাউটিং ভাৰতলৈ আহিছিল। কেপ্টেইন টি এইচ বেকাৰে
লণ্ডনৰ ইম্পেৰিয়েল হেডকোৱাৰ্টাৰত বাংগালুৰুত প্ৰথম স্কাউট সৈন্য পঞ্জীয়ন কৰে। তাৰ পিছৰ বছৰবোৰত কিৰ্কি, পুনে, চিমলা, মাদ্ৰাজ, জবলপুৰ আৰু লোনাভালত সৈন্য গঠন কৰা হয়। প্ৰথম অৱস্থাত এই আন্দোলন ইউৰোপীয় আৰু এংলো ইণ্ডিয়ান শিশুৰ মাজত সীমাবদ্ধ আছিল। ভাৰতীয় জাতীয়তাবাদী নেতাসকলে ভাৰতীয় ল'ৰাক অন্তৰ্ভুক্ত কৰাটো বিচাৰিছিল, সেয়েহে পৃথক পৃথক সংগঠনৰ সৃষ্টি হ'ল। মদন মোহন মালব্য, হৃদয়নাথ কুঞ্জৰু আৰু শ্ৰীৰাম বাজপেয়ীৰ দ্বাৰা এলাহাবাদৰ সেৱা সমিতি, স্কাউট এছ'চিয়েশ্যন আৰু এনি বেচান্তৰ 1911 চনত জবলপুৰত গাৰ্ল গাইডিং আৰম্ভ হয়। 1915 চনত 50টাতকৈও অধিক কোম্পানী আৰু 1200 সদস্যলৈ ইয়াৰ সংখ্যা বৃদ্ধি পায় আৰু 1916 চনত অল ইণ্ডিয়া গাৰ্ল গাইড এছ'চিয়েশ্যন গঠন হয়। 1928 চনৰ পৰা ভাৰতীয় ছোৱালীক ইয়াত ভৰ্তি কৰা হয়। 1947 চনৰ আগতে ভাৰতৰ বয় স্কাউট এছ'চিয়েশ্যন, হিন্দুস্তান স্কাউট এছ'চিয়েশ্যন আৰু সেৱা সমিতি, স্কাউট আৰু গাৰ্ল গাইড এছ'চিয়েশ্যন আদি আছিল। ভাৰতৰ স্বাধীনতাৰ পিছত ৰাষ্ট্ৰীয় নেতাসকলে একক যুৱ আন্দোলনৰ মূল্য দেখিছিল। জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ, মংগল দাস, পাক ভাষা, হৃদয়নাথ কুঞ্জৰু, শ্ৰীৰাম বাজপেয়ী, ন্যায়াধীশ ভিভিয়ান বসু আৰু শিক্ষা সম্পাদক ডক্টৰ তাৰাচান্দে বিভিন্ন স্কাউট আৰু গাইড সংস্থাক একত্ৰিত কৰাৰ কাম কৰিছিল। ইয়াৰ পূৰ্বে এটা ডাঙৰ বাধা আছিল স্কাউট পমিচ ডিউটি টু কিঙৰ উল্লেখ, যাৰ বিৰোধিতা কৰিছিল জাতীয়তাবাদী নেতাসকলে। 1950 চনৰ 7 নৱেম্বৰত ভাৰতৰ বয় স্কাউট এছ'চিয়েশ্যন আৰু হিন্দুস্তান স্কাউট এছ'চিয়েশ্যনে ভাৰত স্কাউট এণ্ড গাইড হিচাপে একত্ৰিত হোৱাৰ পিছত এই একত্ৰিতকৰণ চূড়ান্ত হয়। 1951 চনৰ 15 আগষ্টত অল ইণ্ডিয়া গাৰ্ল গাইড এছ'চিয়েশ্যনে একেটা সংস্থাতে যোগদান কৰে। 1950 চনৰ 6 নৱেম্বৰত ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ অধীনত এই সংস্থাটো পঞ্জীয়ন কৰা হয়। ভাৰত স্কাউট আৰু গাইড সংস্থাৰ ভাৰতৰ সৰ্ববৃহৎ স্বেচ্ছামূলক অৰাজনৈতিক ইউনিফৰ্ম পৰিহিত যুৱ সংগঠন হৈ পৰিল। জাতি ধৰ্ম, ধৰ্মৰ পাৰ্থক্য নোহোৱাকৈ ই সকলোৰে বাবে মুকলি। ই স্কাউট আন্দোলনৰ বিশ্ব সংস্থা আৰু গাৰ্ল গাইড আৰু গাৰ্ল স্কাউটৰ বিশ্ব সংস্থাৰ সৈতে জড়িত। 1959 চনত ভাৰতে নতুন দিল্লীত 17 সংখ্যক বিশ্ব স্কাউট সন্মিলন আয়োজন কৰিছিল আৰু 1966 চনত পুনেত সংগম ৱৰ্ল্ড ৱাইড গাইড গাৰ্ল স্কাউট চেণ্টাৰ মুকলি কৰিছিল। আন্তঃৰাষ্ট্ৰীয় শান্তি বছৰত অৱদানৰ বাবে 1983 চনৰ ৰাষ্ট্ৰসংঘই ভাৰত স্কাউট আৰু গাইডক সন্মানীয় শান্তিদূত নামেৰে নামাকৰণ কৰিছিল। 2011 চনলৈকে স্কাউট উইঙত প্ৰায় 28.8 লাখ আৰু গাইড উইঙত প্ৰায় 12.8 লাখ সদস্য আছিল। আজি ই সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বিদ্যালয় আৰু সম্প্ৰদায়ত কাম কৰে। কাপ বুলবুলৰ পৰা ৰভাৰ ৰেঞ্জাৰলৈকে বয়সৰ গোটৰ সৈতে আৰু পৰিৱেশ অভিযান, দুৰ্যোগ সাহাৰ্য আৰু সম্প্ৰদায় সেৱাৰ দৰে কাৰ্যকলাপৰ জৰিয়তে ই বিয়পি পৰিছে। আমি এতিয়া আহোঁ স্কাউট আৰু গাইডে পৰিৱেশন কৰা প্ৰাৰ্থনা গীতটোৰ প্ৰসংগলৈ। ভাৰতৰ প্ৰতিটো স্কাউট আৰু গাইড সমাৱেশৰ এক অপৰিহাৰ্য অংশ প্ৰাৰ্থনা গীত। ইয়াক সৈন্যৰ সভা, শিবিৰ, পতাকা উত্তোলন আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণিতে গাই ঐক্য, অনুশাসনৰ আৰু আধ্যাত্মিক প্ৰতিফলনৰ অনুভূতি সৃষ্টি কৰা হয়। ভাৰত স্কাউটছ এণ্ড গাইডছৰ চৰকাৰী প্ৰাৰ্থনা হিন্দী ভাষাত বীৰদেৱ বীৰৰ দ্বাৰা লিখা আৰু সাধাৰণতে গান গাবলৈ 85-90 ছেকেণ্ড সময় লাগে। গীতৰ কথা আৰু থিম যদি আমি চাবলৈ যাওঁ, আটাইতকৈ বেছি গোৱা সংস্কৰণটো আৰম্ভণি হয় এইদৰে: দয়া কৰ দান ভক্তিকা হামে পৰমাত্মা দেনা, দয়া কৰনা হামাৰী আত্মা মে শুদ্ধতা দেনা। প্ৰাৰ্থনাত ভক্তি, আত্মাৰ পবিত্ৰতা, অন্তৰৰ পৰা আন্ধাৰ আঁতৰাবলৈ আভ্যন্তৰীণ পোহৰৰ দান বিচাৰিছে। ইয়াৰ পিছত অনুৰোধ কৰা হৈছে যে প্ৰেম গংগাৰ দৰে বৈ যাওক, স্কাউট আৰু গাইডসকলক একেলগে মিলাপ্ৰীতিৰে জীয়াই থাকিবলৈ শিকাইছে। সেৱাক মূল কৰ্তব্য হিচাপে গুৰুত্ব দিয়া হৈছে। হামাৰা কৰ্ম হো সেৱা, হামাৰা ধৰ্ম হো সেৱা, সদা ইমান হো সেৱা বা সেৱক সৰ বনা দেনা। অৰ্থাৎ আমাৰ কাম সেৱা হওক, আমাৰ ধৰ্ম সেৱা হওক, আমাৰ বিশ্বাস সেৱা হওক আৰু আমাৰ প্ৰকৃত সেৱক কৰক। চূড়ান্ত স্তৱকটোৱে দেশপ্ৰেমৰ প্ৰৱণতা জগাই তুলিছে। বতন কে ৱাস্তে জিনা, বতন কে ৱাস্তে মৰণা, বতন পৰ যা ফিদা কৰনা, প্ৰভু হেমে শিখা দেনা। ঈশ্বৰক তেওঁলোকক
জাতিৰ বাবে জীয়াই থাকিবলৈ, জাতিৰ বাবে মৰিবলৈ আৰু জাতিৰ বাবে বলিদান দিবলৈ শিকাবলৈ অনুৰোধ কৰিছে। ইয়াৰ অৰ্থ আৰু মূল্যবোধ সম্পৰ্কে যদি আমি চাওঁ, ইংৰাজী অৰ্থই স্কাউটিং আৰু গাইডিঙৰ আদৰ্শক প্ৰতিফলিত কৰে। আধ্যাত্মিক ভিত্তি, হে ঈশ্বৰ আমাক জ্ঞান দিয়ক, আমাক আত্মাৰ বিশুদ্ধতা দিয়ক, আমাৰ চেতনাত প্ৰৱেশ কৰক, আমাৰ দৃষ্টিত বাস কৰক। চৰিত্ৰ, ইয়াত প্ৰেমেৰে ভৰা হৃদয়, সদস্যৰ মাজত সমন্বয়, সততা, কঠোৰ পৰিশ্ৰম আৰু উচ্চ কৰ্মৰ আনন্দ বিচৰা হয়। সেৱা আৰু দেশপ্ৰেম, সেৱা কৰ্ম, ধৰ্ম আৰু ইমান হিচাপে পুনৰাবৃত্তি কৰা হয়। দেশৰ প্ৰতি ভক্তি আৰু ত্যাগ কৰিবলৈ ইচ্ছুকতাৰে প্ৰাৰ্থনাৰ সামৰণি ঘটে। এইটো স্কাউট গাইড আইনখনৰ সৈতে মিল খায়। ঈশ্বৰৰ প্ৰতি কৰ্তব্য, আনৰ প্ৰতি কৰ্তব্য, আত্মৰ প্ৰতি কৰ্তব্য। প্ৰাৰ্থনাটো মনোযোগত থিয় হৈ গোৱা হয়। প্ৰায় স্কাউট গাইডৰ চিন থাকে। ই পতাকা বিৰতিৰ পিছত আৰু কাৰ্যকলাপৰ পূৰ্বে সন্মানজনক সুৰ স্থাপন কৰে। আঞ্চলিক ভাষাত ভিন্নতা আছে আৰু কিছুমান গোটে সৰ্ববিশ্বাসী প্ৰাৰ্থনাৰ সংস্কৰণো ব্যৱহাৰ কৰে। সময়সীমা প্ৰায় 90 ছেকেণ্ডত প্ৰামাণিক কৰা হয়। ইয়াৰ ফলত ই দৈনিক সমাৱেশৰ বাবে ব্যৱহাৰিক। ইয়াৰ তাৎপৰ্য যদি আমি চাবলৈ যাওঁ, আচাৰ অনুষ্ঠানৰ বাহিৰেও গীতটোৱে আন্দোলনৰ মৌলিক দিশসমূহক শক্তিশালী কৰে। যুৱক যুৱতীসকলক দায়িত্বশীল নাগৰিক হিচাপে তেওঁলোকৰ সম্পূৰ্ণ শাৰীৰিক, বৌদ্ধিক, আৱেগিক, সামাজিক আৰু আধ্যাত্মিক সম্ভাৱনাসমূহ লাভ কৰাত বিকাশ কৰা। ইয়াক একেলগে গাই স্কাউট আৰু গাইডে 1907 চনত বেডেন পাৱেলে কল্পনা কৰা ভক্তি, বিশুদ্ধতা, সেৱা, ঐক্য আৰু দেশপ্ৰেমৰ মূল্যবোধক প্ৰতিফলিত কৰি তোলে। আমি স্কাউট গাইডৰ প্ৰাৰ্থনা সংগীতটো সম্পৰ্কে কিছু কথা আলোচনা কৰিলোঁ। আহক এতিয়া আমি সেই প্ৰাৰ্থনা সংগীতটো শুনি লওঁ।

আমি স্কাউট গাইড আন্দোলন সম্পর্কে কিছু কথা আলোচনা করিলো। এতিয়া আহো অন্য এটি প্রসঙ্গলৈ। এই প্রসঙ্গৰ বিষয়ে আলোচনা কৰিবলৈ আমি ঘূৰি যাব লাগিব 1993 চনলৈ। 1993 চনৰ দুর্গা পূজাৰ ষষ্ঠীৰ দিনাখনেই মুক্তি পাইছিল অনামিকা এলবাম। এন কে প্ৰডাকশ্যনৰ বেনাৰত উৎপল শর্মাৰ ব্যৱস্থাপনাৰে, জুবিন গার্গ আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰে নিগৰি অহা গীতৰ এটি এলবাম অনামিকা। আৰু এই এলবামে মুক্তিৰ প্ৰথম সপ্তাহতে আলোড়নৰ সৃষ্টি কৰিছিল আৰু কেছেটৰ ষ্টক শেষ হৈ গৈছিল। আৰু প্ৰাণৰ শিল্পী জুবিন গার্গ জুবিন বৰঠাকুৰৰ পৰা জুবিন গার্গলৈ সেই সময়তে ৰূপান্তৰিত হৈ জনপ্ৰিয় হৈ পৰিছিল। আমি এই এলবামৰ গীতসমূহৰ কথা আলোচনা কৰিবলৈ বৰ্তমান ওলাইছোঁ। এই এলবামত মুঠ 8টাকৈ গীত আছিল আৰু তাৰে 5টা গীতৰ কথা আছিল জুবিন গার্গৰ। এই 5টা গীতৰ সম্পৰ্কে আমি কিছু পিছত আলোচনা কৰিম। আমি অন্যান্য গীতিকাৰে লিখা গীত তিনিটাৰ কথা প্ৰথমতে আলোচনা কৰিলোঁ। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এটি কবিতা জুবিন গার্গৰ গীতৰ আকাৰ দিছিল আৰু এই কবিতাটো আছিল এইটো।

জুবিন গাৰ্গৰ পৰিয়ালৰে সম্পৰ্কত তেখেতৰ ভগ্নী সবিতা শৰ্মায়ো জুবিন গাৰ্গৰ অনামিকা এলবামৰ বাবে এটি গীত লিখিছিল, আৰু সেই গীতটোৱে হৈছে এই গীতটো।

জুবিন গাৰ্গৰ আন এগৰাকী সম্পৰ্কীয় ৰেণু শৰ্মাই লিখা গীতটো জুবিন গাৰ্গৰ কণ্ঠত অতিকৈ জনপ্ৰিয় হৈ উঠিছিল। সেই গীতটো সম্পৰ্কে আমি শেষত আলোচনা কৰিম। তাৰ আগতে জুবিন গাৰ্গে লিখা সেই পাঁচটা গীত সম্পৰ্কে আমি কিছু কথা ক'বলৈ ওলাইছোঁ। সেই পাঁচটা গীত আছিল একাদিক্ৰমে এইকেইটা।

0: আমি জুবিন গাৰ্গে লিখা 5টা গীত শুনিলোঁ। আমি কিছু পূৰ্বে কৈছিলোঁ যে ৰেণু শৰ্মায়ো এটা গীত লিখিছিল, সেই গীতটো আমি এনেদৰে শুনাই নিদোঁ। আমি এগৰাকী ছাত্ৰক মাতিছোঁ যিয়ে এই গীতটো পৰিৱেশন কৰিব। আমি তেখেতক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব আৰু ৰেণু শৰ্মাই লিখা জুবিন গাৰ্গৰ অনামিকা এলবামৰ সেই গীতটো পৰিৱেশন কৰিব।
1: নমস্কাৰ শ্ৰোতা বন্ধু, মই উৎপল কলিতা, নগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ এজন ছাত্ৰ। আজি মই আপোনালোকৰ আগত জুবিন গাৰ্গদেৱৰ এটি চিৰসেউজ গীত পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে ভাল পাব।

0: ধন্যবাদ।
1: আমি অনামিকা এলবামৰ প্ৰসংগটো ইমানতে সমাপ্ত কৰিছোঁ। জুবিন গাৰ্গ এগৰাকী গায়ক তথা গীতিকাৰ হোৱাৰ উপৰিও তেখেত এগৰাকী সুকবিও আছিল। তেখেতে বহুকেইটা কবিতা লিখিছিল আৰু বহুকেইটা কবিতাই মানুহৰ অন্তৰ স্পৰ্শ কৰিছিল। আমি তাৰে কেইটামান কবিতা আবৃত্তিৰ আকাৰত শুনিম। আহক আমি সেই আবৃত্তিকেইটালৈ আগবাঢ়িছোঁ। জুবিন গাৰ্গৰ এটি কবিতা আবৃত্তি কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সুজীব্ৰতা হাজৰিকাই।
2: জুবিন গাৰ্গৰ স্বৰচিত কবিতা বান্দৰ হোৱাৰ পথত আমি, বেলতলা কাণ্ড।

0: স্মৃতিত আজি দেখিলোঁ প্ৰকৃতিৰ নতুন ৰূপ, দেখিলোঁ মানুহৰ নগ্ন স্বৰূপ, বিচাৰি পালোঁ নিজৰ মাজত আত্মাৰ অশৰীৰী খোজ। মানুহে মানুহক জন্ম দিয়ে, মানুহে মানুহক নাশে চিৰকাল, ই অৱধাৰিত। কিন্তু মনৰ পৰা মনলৈ, প্ৰাণৰ পৰা প্ৰাণলৈ, মগজুৰ পৰা মগজুলৈ মাজত এডাল সূতা আছে, যিয়ে বান্ধি ৰাখে পৃথিৱীৰ ভৱিষ্যত। সূতাডাল চুব পাৰিলে আমি ভগৱান, চুব নোৱাৰিলে ছয়তান। হয়তো আকৌ বান্দৰ হোৱাৰ পথত আমি
1: আমি দ্বিতীয়টো আবৃত্তিলৈ আগবাঢ়িছোঁ। এই আবৃত্তিটো কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ ধ্ৰুৱজ্যোতি বৰাই।
2: নমস্কাৰ, আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম বুহুম। কবি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। মোৰ উদং পথাৰত তোৰ বৰ উৎপাত, মই গছৰ সন্তান, মই পাহাৰৰ সন্তান, মই নদীৰ সন্তান। মোক চুই দিলেই জ্বলি যায় এবুকু বহ্নিমান, মই তোৰ নহয়, মই প্ৰকৃতিৰ সন্তান। মা, এই আন্ধাৰখিনি কেতিয়া শেষ হ'ব?
1: আৰু পৰৱৰ্তী আবৃত্তিটো কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰে বেদস্তুতি বৰাই।
3: নমস্কাৰ, মই বেদস্তুতি বৰা, নগাঁও বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী। মই আবৃত্তি কৰিবলৈ লৈছোঁ গুৱাহাটীৰ বোমা বিস্ফোৰণৰ সুঁৱৰী আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱে ৰচনা কৰা এটি কবিতা। কবিতাৰ শিৰোনাম হুংকাৰ। মোৰ ৰক্ত, মোৰ বীজ, মোৰ দেহ নহয় কোনো প্ৰতাৰণা, ই মোৰ বিপ্লৱ, মোৰ সাধনা। তই মোক যিমানে নাশিবি মই তোক সিমানে বধিম, তই মোক যিমানে হানিবি মই তোক সিমানে হানিম। সঁচা মন, সঁচা জ্ঞান, সঁচা জীৱন তোৰ মাজত নাই। আজি ঘণ্টাৰ পাছত ঘণ্টা একেই স্তব্ধতা। পাৰ যদি প্ৰেম কৰ, জাগৰিত কৰ হৃদয়ক, মুখৰিত কৰ আকাশ বতাহ সুন্দৰৰ জয় গানেৰে, আৰু যদি নোৱাৰ তেন্তে তই নপুংস।
1: আজিৰ অনুষ্ঠানৰ শেষৰটি আবৃত্তি কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ সংহিতা দেৱীয়ে।
4: সমূহ শ্ৰোতাক নমস্কাৰ জনাইছোঁ, মই শ্ৰী সংহিতা দেৱী, নগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকৰ দ্বিতীয় ষাণ্মাসিকৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ এগৰাকী ছাত্ৰী। মই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম ভিতৰে বাহিৰে। সাগৰ দেখিছা, তাত বৰ আন্ধাৰ, ঢৌৱে কোবাই শব্দৰ কোলাহল, পাৰা পাৰহীন, ক'ত আৰম্ভ ক'ত শেষ কোনেও নেজানে। মই নদী ভাল পাওঁ, নদীয়ে নিজৰ পথ নিজেই বিচাৰে, কুলু কুলু শব্দৰে একা বেকা বাটেৰে নিজেই বিচাৰি যায় নিজৰ ঠিকনা, দিশহৰা জীৱনৰ সেউজ শিলত থৈ যায় কলুলিত হৃদয়ৰ বেদনা।
1: ইমান পৰে বিভিন্ন বিষয়ৰ কিছু আলোচনাত অংশগ্ৰহণ কৰিলোঁ। অনুষ্ঠানটি শেষ কৰাৰ সময় আহি পৰিছে। পুনৰ এনে এটি অনুষ্ঠানৰ সৈতে শ্ৰোতাগণক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ, সকলো কুশলে থাকক।
5: যুৱ তৰংগ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা এই অনুষ্ঠানটি শুনিলে।

0: আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল, অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8 বিষয়া আটক, সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ, আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপাল ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমেও বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
1: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে, অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব। ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
0: অসম বিধানসভা 2026 নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'ব লগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াকে ধৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰে। গোচৰটোৰ অভিযুক্ত লোককেইজনৰ সন্দৰ্ভত অহা 8 আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি বিশেষ অধিবক্তা জিয়াউল কামাৰৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলচৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বীৰেণ সিং অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষীৰ অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা

0: জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান ত্যাগ নকৰিবলৈকেও বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালি গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ে যুটীয়াভাৱে জিলাখনৰ 54 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষি ক্ষেত্ৰতে নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা ব্যক্ত কৰে। উদ্বোধনী সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাজনো ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200গৰাকী কৃষকক সামৰি লৈছে। আজি ৰাজ্যপালগৰাকীয়ে 5গৰাকী কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাত এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখন ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8জন বিষয়া আটক। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও। এতিয়া শুনক আময়।

পৃথিৱীখনৰ ধুনীয়া ধুনীয়া উপাদানসমূহৰ ভিতৰত অন্যতম এটি ধুনীয়া উপাদান হৈছে পক্ষীকুল অৰ্থাৎ চৰাইসমূহ। জৈৱ বৈচিত্ৰ্যত চহকী অসম নানা ৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি। তথ্য অনুসৰি ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় 53% অধিক চৰাই চিৰিকটি অসমত দেখা পোৱা যায়। আমৈসকল, আহকচোন কুলি কেতেকীৰ সুৰীয়া মাত আৰু সুন্দৰ সুন্দৰ গীতেৰে আজিৰ অনুষ্ঠানটি জীপাল কৰোঁ। এইখিনিতে শুনোৱা হওক বিজয় ভূঞা আৰু লুনা সোণোৱালৰ কণ্ঠৰ এই গীতটি।

পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ উপৰিও মানৱ সমাজত চৰাইৰ অপৰিসীম গুৰুত্ব আছে। পৃথিৱীৰ প্ৰায় সকলোবোৰ লোককৃষ্টিত চৰাইৰ উপস্থিতি মন কৰিবলগীয়া। সৌন্দৰ্যৰ প্ৰতীক হিচাপেও মানৱ সভ্যতাত চৰাইৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। ইয়াৰ উপৰিও চৰাইৰ অৰ্থনৈতিক দিশতো বহু অৱদান আছে। বিভিন্ন চৰাইৰ মাংস, কণী আদি বিভিন্ন খাদ্য প্ৰণালীৰ অবিচ্ছেদ্য অংগ। চৰাইৰ পাখি, মল আদিৰো অৰ্থনৈতিক গুৰুত্ব আছে। ঠিক সেইদৰে ধৰ্ম আৰু লোক সংস্কৃতিত ভিন ভিন ৰূপত চৰাইয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা অতীজৰে পৰা গ্ৰহণ কৰি আহিছে। আমৈসকল, আহকচোন এইখিনিতে শুনো কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এই গীতটি।

আমৈসকল, আজিৰ অনুষ্ঠানে আপোনালোকৰ নিশ্চয় ভাল লাগিছে, নহয় জানো? আহকচোন, এইখিনিতে শুনি লওঁ দীপালী বৰঠাকুৰৰ কণ্ঠৰ আৰু দুটি গীত।

দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীত দুটি শুনি নিশ্চয় ভাল পালে। আজিলৈ আমাৰ সময় হৈ আহিল অনুষ্ঠান সামৰাৰ। আজিৰ অনুষ্ঠানটি সামৰি মই তৃষ্ণা ভৰদ্বাজে বিদায় লৈছোঁ। নমস্কাৰ।

আমৈ অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। এতিয়া শুনক পুণ্যপ্ৰভা বৰা আৰু শংকৰবিন্দৰ কণ্ঠৰ নাম।

শ্ৰোতা ইমান পৰে পুণ্যপ্ৰভা বৰা আৰু সংগীৰবিন্দৰ কণ্ঠৰ নাম শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও এতিয়া 6 বজাৰ লগে লগে অসমীয়াত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8 বিষয়া আটক। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটেন্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমীয়া বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
1: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব, ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে স্বাধীনতাৰ পাছত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতেই সৰ্বাধিক আছিল। বৰ্তমান এই সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে আৰু এই ক্ষেত্ৰত দেশৰ 10খন উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম স্থানত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে বৰ্তমান 6000ৰো অধিক যুৱক মূলসুঁতিলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাইছে। এটা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখন বিগত 5 বছৰৰ প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি শিক্ষা, ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। অহা 5 বছৰত ৰাজ্যত দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17%ৰ পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টি জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 7গৰাকী বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলহৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক কৰা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বীৰিঞ্চি অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আজি গুৱাহাটী নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়ে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থ, দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহ্বান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 8 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰে। গোচৰটোৰ অভিযুক্ত লোককেইজনৰ সন্দৰ্ভত অহা 8 আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি বিশেষ অধিবক্তা জিয়াউল কামাৰৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতেই বিশেষ তদন্তকাৰী গোটে 7 অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় যুটীয়াভাৱে জিলাখনৰ 54 জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষিৰ ক্ষেত্ৰতে নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা ব্যক্ত কৰে। উদ্বোধনী সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200 কৃষকক সামৰি লৈছে। আজি ৰাজ্যপালগৰাকীয়ে 5 কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আজি লক্ষীমপুৰ জিলা কৃষি বিভাগৰ চুকুলিভৰিয়াৰ ভূমি পৰীক্ষণ কেন্দ্ৰত ভূমি স্বাস্থ্য প্ৰমাণ পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আজি জিলাখনৰ 85 কৃষকক আনুষ্ঠানিকভাৱে এই পত্ৰ প্ৰদান কৰা হয়। জিলা কৃষি বিষয়া ভৱজিৎ দলেৰ সভাপতিত্বত আয়োজিত সভাত কৃষি বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, লক্ষীমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী তথা মুখ্য বিজ্ঞানী, মহকুমা কৃষি বিষয়া আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ লাভ কৰিব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8 বিষয়া আটক। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত আজি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ।

0: Tá bom.
1: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও আগবঢ়াবলৈ লৈছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে উত্তৰ পূব ভাৰতত কৃষি ৰপ্তানিৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ। এই সম্পৰ্কে হোৱা আলোচনাটিত ভাগ লৈছে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ পাম পৰিচালক জিয়াউল হকে। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ পাম পৰিচালক, তেখেত হৈছে জিয়াউল হক। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: হয়, আজি আপোনাৰ লগত আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে উত্তৰ পূব ভাৰতত কৃষি ৰপ্তানি সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ, এই সম্পৰ্কে।
1: হয় হয়।
0: গতিকে আমি যিহেতু জানো আমাৰ দেশখন কৃষি প্ৰধান দেশ, নহয় জানো? যথেষ্ট পৰিমাণে কৃষি কাৰ্যত মানুহ মনোনিৱেশ কৰে, আৰু ইয়াৰ এটা বুৰঞ্জী আছে, ইতিহাস আছে।
1: হয়,
0: বিশেষকৈ উত্তৰ পূব ভাৰতৰ কৃষি ৰপ্তানিৰ ক্ষেত্ৰত। এই ইতিহাস সম্পৰ্কে আপুনি প্ৰথমে জনাওকচোন।
1: হয়, নিশ্চয়কৈ। চাওক, আমাৰ উত্তৰ পূব ভাৰতত ৰপ্তানি আৰম্ভ হৈছিলে যেতিয়া ব্ৰিটিছ আমলৰ দিনতেই, ধৰক 1838 চনতেই প্ৰথমবাৰ ৰপ্তানি আৰম্ভ হৈছিলে। আৰু সেই 1838 চনৰ পৰা 1850 চনৰ ভিতৰত প্ৰায় এটা দশকৰ ভিতৰতে আমাৰ উত্তৰ পূৰ্বাঞ্চলে ৰপ্তানিৰ ক্ষেত্ৰত খুব ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছিলে। আৰু আনকি 1947 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিলে, সেই সময়ত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনমূৰি আয়, বাৰ্ষিক জনমূৰি আয় ভাৰতবৰ্ষৰ আন আন ৰাজ্যসমূহতকৈও বেছি আছিলে। কিন্তু ভাৰতবৰ্ষৰ স্বাধীনৰ পিছৰ পৰা আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত ৰপ্তানিৰ ক্ষেত্ৰখনত অলপ কম গুৰুত্ব দিয়া হ'ল, আৰু লাহে লাহে মানে আমাৰ সেই ৰপ্তানিৰ লগতে অৰ্থনৈতিক এই অঞ্চলটোৰ অৰ্থনীতিও লাহে লাহে দুৰ্বল হৈ আহিলে। আৰু তেনে সময়তে কি হ'ল, আমাৰ ভাৰত চৰকাৰে আকৌ সেই ৰপ্তানি বঢ়াবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনিসমূহ লৈছে, আৰু এতিয়া মানে ধৰক লাষ্ট দশকৰ পিছত আকৌ ৰপ্তানিৰ ক্ষেত্ৰখনত ভাল পাৰফৰ্মেঞ্চ দেখুৱাবৰ কাৰণে সক্ষম হৈছে।
0: সক্ষম হৈছে। এতিয়া ইয়াৰ প্ৰত্যাহ্বানসমূহ কেনেকুৱা বা সম্ভাৱনা কি কি?
1: হয়, চাওক, আমাৰ এই অঞ্চলটোত বহুত বেছিকৈ সম্ভাৱনা আছে ৰপ্তানিৰ ক্ষেত্ৰত। চাওক, আমাৰ নেচাৰেলি আমাৰ উত্তৰ পূৰ্বাঞ্চলখনৰ ভৌগোলিক অৱস্থাটোৰ ফালে লক্ষ্য কৰিলে আপুনি গম পাব, আমাৰ উত্তৰ পূৰ্বাঞ্চলে যিমান যিটো বাউণ্ডেৰী, সেই বাউণ্ডেৰীৰ 98% বাউণ্ডেৰীয়ে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰৰ লগত সংযোগ হয়। ধৰক চাইনা, ভূটান, বাংলাদেশ, ম্যানমাৰ, এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় বাউণ্ডেৰীৰ লগত আমাৰ এই অঞ্চলটোৱে সংযুক্ত হৈ আছে। গতিকে স্বাভাৱিকতে আমাৰ এই অঞ্চলটোৰ পৰা আমি ৰপ্তানিৰ কাৰণে সুব্যৱস্থা আছে। এতিয়া ভাৰতবৰ্ষৰ অইন ৰাজ্যসমূহৰ পৰা যদি ৰপ্তানি কৰিব লাগে, তেওঁলোকে এই অঞ্চলটোৰেই ৰপ্তানি কৰিবলৈ লাগিব। গতিকে আমাৰ এই অঞ্চলটো ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ লগত যদি তুলনা কৰোঁ, এই অঞ্চলটোৰ ৰপ্তানিৰ ক্ষেত্ৰত বেছি ভাল সুফল লাভ কৰিবৰ কাৰণে হয় হয় সম্ভাৱনা আছে। তাৰোপৰি আমাৰ অঞ্চলটো সুন্দৰ জলবায়ু আৰু অৱস্থানৰ বাবে বিভিন্ন থলুৱা ফল মূল আৰু মছলাজাতীয় শস্যকে সমৃদ্ধ এই থলুৱা সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত ইতিমধ্যে সমাদৰ লাভ কৰিছে। আন এটা উল্লেখ কৰিবলগীয়া কথা, অতি গুৰুত্বপূৰ্ণ কথা হ'ল, উত্তৰ পূৰ্বাঞ্চলৰ বহু অংশত এতিয়াও কোনো ৰাসায়নিক

0: পলিসি, এক ইস্ট পলিসি, বিসিআইএম, এমওপিসিডি, এনিয়ার, ইন্দো মিয়ানমার, থাইল্যান্ড সুপার হাইওয়ে প্রজেক্ট আদি উল্লেখযোগ্য।
1: এইসমূহৰ বিষয়ে অকণমান বিতংভাৱে ক'লে ভাল আছিলে।
0: হয়, চাওক, লুক ইষ্ট পলিচি আৰম্ভ হৈছিলে অটল বিহাৰী বাজপেয়ী যি যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আছিলে সেই সময়তে আৰম্ভ হৈছিলে। সেই সময়ত 1960ৰ দশকত যেতিয়া আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইকনমিটো খুব ডাউন হৈ গৈছিলে, তেতিয়া মানে আগৰ ইকনমিৰ তুলনাত যেতিয়া খুব দুৰ্বল হৈ গৈছিলে, তেতিয়া তেওঁলোকে পলিচিৰ সহায়ত ভাবিছিলে যে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইকনমি বঢ়াবলৈ হ'লে ইয়াত এক্সপৰ্টৰ এটা ডাঙৰ হাত আছে, গতিকে তেওঁলোকে সেই এক্সপৰ্টটো বঢ়াবৰ কাৰণে তেওঁলোকে এক ইষ্ট পলিচি আৰম্ভ কৰিছিলে। আৰু শেষত 1921 চনত এই লুক ইষ্ট পলিচিটো পুনৰ এক ইষ্ট পলিচিলৈ কনভাৰ্ট কৰা হৈছিলে আৰু সেই একখনৰ জৰিয়তে বেছিকৈ ৰপ্তানি কৰিবৰ কাৰণে উৎসাহ জনোৱা হৈছিলে।
1: তাৰপিছৰ আৰু সেইকেইটাৰ উদ্দেশ্য কেনেকুৱা ধৰণৰ আছিলে?
0: হয়, তাৰপিছত ইণ্ডো মিয়ানমাৰ থাইলেণ্ড ছুপাৰ হাইৱে প্ৰজেক্ট, ধৰক আমাৰ নৰ্থ ইষ্টৰ কৃষকসকলে, আৰু এটা সমস্যা হ'ল সৰু, আমাৰ কৃষকসকল সৰু হয় আৰু তেওঁলোকৰ উৎপাদন সামগ্ৰীও কম হয়, গতিকে আমাৰ কৃষকসকলে ছফিষ্টিকেটেড যিবিলাক
1: অত্যাধুনিক যিবিলাক
0: অত্যাধুনিক যিবিলাক মানে ব্যৱস্থা আছে, ধৰক ফ্লাইটত পঠিয়াব লাগে, ধৰক ফ্লাইটত দিব লাগে, তেনেকুৱা ধৰণৰ এক্সপৰ্টৰ ব্যৱস্থাসমূহ সুবিধাসমূহ ল'ব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ সুবিধাৰ কাৰণে আমাৰ সাধাৰণ কৃষকসকলে ৰোডৱেটো বেছি প্ৰিফাৰ কৰে, স্থলপথটো বেছি সুবিধা প্ৰিফাৰ কৰে। সেইকাৰণে সেই স্থলপথটো ভাল কৰিবৰ কাৰণে, আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে এই প্ৰজেক্টটো গ্ৰহণ কৰিছিলে।
1: তাৰপিছত আৰু আৰু প্ৰজেক্ট আছে তেনেকুৱা ধৰণৰ?
0: হয়, আৰু কিছুমান আছে, এতিয়া ODOP, ধৰক ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰজেক্ট, এনেকুৱা
1: কেনেকুৱা ধৰণৰ?
0: হয়, ধৰক আমাৰ ইয়াত যেতিয়া খেতিয়কসকল সৰু সৰু আৰু বিভিন্ন ঠাইত কম কম সামগ্ৰী উৎপাদন কৰে, গতিকে এনেধৰণে যদি সামগ্ৰীবিলাক অ'ত ত'ত অলপ কম কমকৈ থাকে, তেতিয়াহ'লে সেইবিলাক একগোট কৰাত অসুবিধা হয় আৰু সেইবোৰ ৰপ্তানি কৰাত বহুত অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে ODOP হ'ল ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট। ভাৰতবৰ্ষৰ আমাৰ নৰ্থ ইষ্টত বিশেষকৈ এই স্কিমটোৰ জৰিয়তে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিলে যাতে একে ঠাইতে একেটা বস্তু, একেটা সামগ্ৰী খুব বেছিকৈ উৎপাদন কৰিব পাৰি, যাতে ট্ৰেন্সপৰ্টেশ্যনত সুবিধা হয়। এই প্ৰজেক্টৰ আণ্ডাৰত এতিয়া যিবিলাক FPO, FPC আছে, এই FPO আৰু FPCবিলাকে এই প্ৰজেক্টৰ আণ্ডাৰত আমাৰ মানে এনেকুৱা চুবুৰীয়া অঞ্চলবিলাকত বেছি বেছিকৈ একেটা সামগ্ৰী বেছি বেছিকৈ প্ৰডাকশ্যন কৰি সেইবোৰ ৰপ্তানিত মনোনিৱেশ কৰি আছে।
1: তেনেকুৱা আৰু আৰু আছে নেকি তেনেকুৱাকৈ বাৰু?
0: আৰু তেনেকুৱা নাই।
1: নাই, অঁ, গতিকে এতিয়া আমাৰ যিসকল সাধাৰণ কৃষক আছে তেখেতসকলে ৰপ্তানিৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব এই বিষয়ে কওকচোন।
0: হয়, আপুনি এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। চাওক, আমাৰ অসমত এতিয়ালৈকে, আমাৰ অসম বুলি নহয় গোটেই নৰ্থ ইষ্টৰ ভিতৰত এতিয়ালৈকে মাত্ৰ 120জন ৰেজিষ্টাৰ্ড এক্সপৰ্টাৰ আছে।
1: এক্সপৰ্টাৰ
0: এইটো সংখ্যাৰ ক্ষেত্ৰত তেনেই নগণ্য। ধৰক আমাৰ নৰ্থ ইষ্টত, নৰ্থ ইষ্ট মানে আমি গোটেই 8খন ৰাজ্য লগ লাগি কৈছোঁ, গোটেই 8খন ৰাজ্যৰ ভিতৰত অকল 120জনেহে এতিয়ালৈকে ৰপ্তানি কৰিছে। কিন্তু
1: নিচেই কম।
0: ইয়াৰ মূল কাৰণ হ'ল আমাৰ কৃষকসকলে এই ৰপ্তানিটো সহজভাৱে নলয়, বহুত কঠিন কাম, তেনেধৰণৰ এটা মনোভাৱ আছে। সেইকাৰণে হয়তো খুব কম সংখ্যক মানুহ ৰপ্তানি কৰিবৰ কাৰণে আগুৱাই আহিছে। কিন্তু ৰপ্তানি কৰিবৰ কাৰণে যিবোৰ প্ৰচিডিউৰ লাগে, কাগজে পত্ৰই হয়তো এই ডকুমেণ্টেশ্যনখিনি, যিমানখিনি নথি পত্ৰ দৰকাৰ হয় বেছি হয়, কিন্তু মানে খুব এটা ইজি আৰু খুব সহজ পদ্ধতি হয়। তেওঁলোকে, কৃষকসকলে প্ৰথমতে নিজৰ নামত, নিজৰ ব্ৰেণ্ডত এটা ৰেজিষ্টাৰ্ড কোম্পানী খুলি ল'ব লাগিব আৰু তাৰপিছত তেওঁলোকৰ নিজৰ IEC নাম্বাৰ, যিটো মানে ইম্পৰ্ট এক্সপৰ্ট কোড বুলি কয়, এই কোডটো লোৱাটো বাঞ্ছনীয়।
1: IEC

0: IEC, সেইটো ইম্পৰ্ট এক্সপৰ্ট কোড। গতিকে এই সকলোখিনি সুবিধা তেওঁলোকে এপিডাৰ সহায়ত ল'ব পাৰে। তো এপিডাত এই শীৰ্ষক তেওঁলোকৰ বিভিন্ন ধৰণৰ
1: কেনেধৰণে আবেদন কৰিব তেখেতসকলে এই কোডটো পাবলৈ হ'লে কি কৰিব লাগিব?
0: তেওঁলোকে এপিডাত গৈ যোগাযোগ কৰিব লাগিব আৰু এপিডাই মানে
1: এপিডা মানে
0: এগ্ৰিকালচাৰেল প্ৰচেছ এণ্ড এগ্ৰিকালচাৰেল প্ৰচেচ এণ্ড এক্সপৰ্ট ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া।
1: আচ্ছা,
0: এইটো গুৱাহাটীত আছে,
1: অফিচটো
0: বেলতলাত, গুৱাহাটীৰ বেলতলাত আছে। আৰু কৃষকসকলে এপেডাত গৈ যেতিয়া কথা পাতিব তেতিয়া তেওঁলোকে মানে তেওঁলোকৰ ৰপ্তানিৰ ক্ষেত্ৰত কিছুমান কৰ্মশালা পাতে, সেই কৰ্মশালাত তেওঁলোকক গোটেই ডিটেইলছ শিকাই দিব। তেওঁলোকে প্ৰথমে আবেদন কৰাৰ পৰা, তেওঁলোকৰ NAC নাম্বাৰ পোৱাৰ পৰা, তেওঁলোকে আৰু কি কি ডকুমেণ্টছ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা উলিয়াব লাগিব তেনেকুৱা ধৰণৰ, আৰু তেওঁলোকে কোৱালিটি কণ্ট্ৰলৰ ক্ষেত্ৰতো কেনেধৰণৰ নৰ্মছ ফ'ল' কৰিব লাগিব, এই গোটেইখিনি এপেডাৰ অধিকাৰীবিলাকে তেওঁলোকক বুজাই দিব আৰু তেওঁলোকৰ নথি পত্ৰবিলাক পোৱাত সহায় কৰিব। গতিকে তেওঁলোকে, আমাৰ কৃষকসকলে যদি কাৰোবাৰ তেনেকুৱা ইচ্ছা থাকে ভাল প্ৰডাক্ট বেছি লাভত বিক্ৰী কৰিবৰ কাৰণে, তেওঁলোকে এপেডাৰ লগত যোগাযোগ কৰিব পাৰে।
1: তেতিয়া সেই কোডটো পাই গ'লে তেখেতসকলে ৰপ্তানি কৰাত সুবিধা হ'ব। আৰু ইয়াৰ অসুবিধাসমূহ কেনেধৰণৰ?
0: চাওক, আমাৰ উত্তৰ পূৰ্বাঞ্চলত ৰপ্তানিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধা আছে। প্ৰধানকৈ আন্তঃগাঁথনিৰ অসুবিধা,
1: যাতায়াত ব্যৱস্থা,
0: হয় হয়, আন্তঃগাঁথনিৰ অসুবিধাৰ কাৰণে যাতায়াতৰ অসুবিধা হ'ল। যাতায়াতৰ অসুবিধা হোৱাৰ লগে লগে খৰচ বাঢ়িব ধৰিলে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অসুবিধা আছে। ছেকেণ্ডত শীতল সংৰক্ষণ ঘৰৰ অভাৱ। আমাৰ কৃষকসকলে একেটা ছিজনত বহুত প্ৰডাকশ্যন কৰি দিলে, বহুত কৰিলে, কিন্তু এই অধিক উৎপাদন
1: সংৰক্ষণ কৰি ৰখাৰ
0: উপযুক্ত ব্যৱস্থা নাই। উপযুক্ত ব্যৱস্থা নথকাৰ কাৰণে আমি কি কৰিব লগা হয়, আমাৰ সেই সামগ্ৰীখিনি আমি কম দামত ওচৰৰে ব্যৱসায়ীৰ হাতত বিক্ৰী কৰি দিব লগা হৈ যায়, আৰু সেই ওচৰৰ ব্যৱসায়ীসকলে সেই সামগ্ৰীখিনি লৈ গৈ তেওঁলোকে বাহিৰৰ ৰাজ্যত সংৰক্ষণ কৰি, তেওঁলোকে কোৱালিটি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি বাহিৰত ৰপ্তানি কৰে। মুঠতে আমাৰ কৃষকে যিমান কষ্ট কৰি আছে তাৰ মুনাফা কিন্তু বেলেগে লৈ আছে। তাৰোপৰি আমাৰ
1: উদাহৰণস্বৰূপে আমি কেতিয়াবা বজাৰত দেখোঁ বিলাহী বা অন্য সামগ্ৰীসমূহ যেতিয়া উভয়নদী হৈ পৰে,
0: হয় হয়,
1: তেতিয়া 1 টকা কেজি দিও মানুহে নলয়,
0: হয় হয়,
1: আনকি এনেই পেলাই থৈ গুচি যায়গৈ, এনেকুৱা কেতিয়াবা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে।
0: হয় হয়, আপুনি বিষয়টো খুব সুন্দৰকৈ উপস্থাপন কৰিছে। চাওক, বজাৰত গ'লে আপুনি দেখিব, বজাৰ যেতিয়া সামৰিবৰ হয়, সামৰিবৰ সময়ত কৃষকসকলে বহুত সামগ্ৰী, অকল বিলাহীয়ে নহয়, বিলাহী, বেঙেনা,
1: বন্ধাকবি,
0: ফুলকবি, কাৰণ সেইবোৰ এনেকুৱা এটা পৰ্যায়লৈ পায়গৈ যে কৃষকসকলে বজাৰত লৈ গ'ল, বজাৰৰ পৰা যদি আকৌ ঘৰত ঘূৰাই নিব লাগে, তেওঁলোকৰ সেই ঘূৰাই নিয়া খৰচটোৱেই
1: নোলায়,
0: গতিকে তেওঁলোকে ঘূৰাই নি কৰিব কি, গতিকে তেওঁলোকে সেই বজাৰতে পেলাই থৈ আহিবলগীয়া হয়। গতিকে আমাৰ যদি তেনেকুৱা উন্নত ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা থাকিলেহেঁতেন, তেতিয়াহ'লে কৃষকসকলে তেওঁলোকৰ উৎপাদন কৰা সামগ্ৰীসমূহ সেই সংৰক্ষণ ঘৰত সংৰক্ষণ কৰি তেওঁলোকে যেতিয়া দাম বাঢ়িব বা কোৱালিটি কণ্ট্ৰল কৰি তেওঁলোকে যেতিয়া নিজৰ নথি পত্ৰ লাভ কৰিব, তেতিয়া তেওঁলোকে বাহিৰা দেশলৈ ৰপ্তানি কৰিব পাৰিব। আৰু সেই ৰপ্তানি কৰাৰ লগে লগে কৃষকসকলে নিজৰো আয় বাঢ়িলে আৰু লগতে নিজৰ দেশখনৰো আয় বঢ়াব পাৰিলেহেঁতেন। গতিকে এনে ক্ষেত্ৰত আমাৰ চৰকাৰৰ কৰণীয় বহুতখিনি আছে।
1: হয় হয়, মই এইটো কথাই ক'ব বিচাৰিছিলোঁ, তেখেতসকলে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত?
0: ইতিমধ্যে মই উল্লেখ কৰিছোঁ, আমাৰ ভাৰতবৰ্ষৰ লগতে অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিবিলাকৰ ভিতৰত মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ, আজিকালি এইটো UDUP প্ৰজেক্টৰ, UDUP আঁচনিৰ জৰিয়তে অসম চৰকাৰে FPC FPOবিলাকক খুব উদগনি জনাইছে আৰু তেওঁলোকৰ বাবে কিছুমান ছাবচিডিৰ ব্যৱস্থাও কৰিছে, কৰি আমাৰ এই কৃষকসকলে অধিক উৎপাদন কৰা সামগ্ৰীসমূহ বাহিৰৰ দেশলৈ ৰপ্তানি কৰিবৰ কাৰণে সহায় কৰিছে।
1: এই ক্ষেত্ৰত আপোনালোকৰ বিভাগীয় তৰফৰ পৰা কিবা খেতিয়কসকলক আপোনালোকে কিবা উপদেশ দিব বিচাৰে নেকি?
0: হয়, নিশ্চয়, মই কৃষকসকলক এইটোৱে ক'ব বিচাৰিম যে আমি আমাৰ উপাৰ্জন বৃদ্ধি কৰিবৰ কাৰণে অকল উৎপাদন কৰিলেই নহ'ব। এতিয়ালৈ আমি সকলোৱে উৎপাদনৰ কথা শুনি আহিছোঁ বা শিকি আহিছোঁ, উৎপাদন বঢ়াব লাগে, উৎপাদন বঢ়াব লাগে, কিন্তু আমি এইখিনিলৈকেও কৃষকক

0: ভাবি চাবলৈ উপদেশ দিছোঁ যে আমি উৎপাদন কৰি আমি নিজে কনজিউম কৰি নিজে খাই যিখিনি বাচিব সেই বাচা সামগ্ৰীখিনি আমি ক'ত বিক্ৰী কৰিম। গতিকে আমি ব্যৱসায় ভিত্তিত যদি চাওঁ আমি য'ত আমাৰ বেছিকৈ আয় হয় তাতে আমি বিক্ৰী কৰিম। গতিকে আমি এতিয়া গতানুগতিকভাৱে আমি ওচৰৰ বজাৰখনতে বিক্ৰী কৰি আছোঁ বা আমি গাঁৱৰ সেই মিডলমেনজনক সেই বেপাৰীজনকে বিক্ৰী কৰি আছোঁ। আমি গতিকে এই গতানুগতিকভাৱে চিন্তা নকৰি যদি আমি অলপ ভালকৈ চিন্তা কৰি চাওঁ আমি যদি ৰপ্তানিৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব খোজোঁ তেতিয়াহ'লে আমাৰ সেই আয় দুগুণ বা তিনিগুণ হোৱাৰো সম্ভাৱনা আছে। গতিকে মই কৃষকসকলক আহ্বান জনাইছোঁ তেওঁলোক আহক আমাৰ অফিচলৈকে আহক বা এপেডালৈকে যাওক বা ডি জি এফ টিলৈ যাওক মুঠতে তেওঁলোকে এই ৰপ্তানিৰ ক্ষেত্ৰখনত অলপ মনোনিৱেশ কৰক আৰু তেওঁলোকে নিজৰ আয় বঢ়াবৰ কাৰণে চেষ্টা কৰক।
1: আপোনালোকে এই সম্পৰ্কে আপোনালোকৰ বিভাগীয় তৰফৰ পৰা কিবা এনেকুৱা মানে সজাগতা শিবিৰ তেনেকুৱা আয়োজন কৰে নেকি?
0: হয় চাওক, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই তেনেকুৱা ধৰণৰ কোনো সজাগতা এতিয়ালৈকে কৰা নাই। কাৰণ এনেকুৱা
1: মানে বহুত কৃষক এতিয়া আমাৰ গাঁৱে ভূঞে চুকে কোণে সোমাই আছে, তেখেতসকলে এইবিলাকৰ বিষয়ে একো গমেই নাপায়, ফলত তেখেত যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। তেখেতে অক্লান্ত পৰিশ্ৰম কৰি খেতি বাতি কৰে, তাৰ ফলত তেওঁলোকৰ মূলধনটোও নোলায় আৰু লোকচানৰ ঘৰত থাকে। এতিয়া কেতিয়াবা দেখা যায় মৰাপাতৰ ক্ষেত্ৰতে হওক বা শাক পাচলিৰ ক্ষেত্ৰতে হওক তেখেতসকলে যথেষ্ট লছৰ সন্মুখীন হ'বলগীয়া হয়। এই ক্ষেত্ৰত নহ'বৰ বাবে আপোনালোকে তেনেকুৱা ধৰণৰ সজাগতা?
0: হয় নিশ্চয় নিশ্চয়, এইটো খুব দুৰ্ভাগ্যজনক যে আমাৰ কৃষকসকলে তেনেকুৱা সুবিধাসমূহ ল'ব পৰা নাই। কিন্তু আমাৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰৰ তেনেকুৱা কোনো মেণ্ডেট নাথাকে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মেইন কাম হ'ল ট্ৰেইনিং, ডেমনষ্ট্ৰেশ্যন, মানে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত যিবিলাক প্ৰযুক্তি উদ্ভাৱন হৈছে সেই প্ৰযুক্তিবিলাক আমি আমাৰ নিজৰ ঠাইত টেষ্টিং কৰি সেইবোৰ কৃষকৰ মাজলৈ আগবঢ়াই দিয়া। গতিকে আমি এনেধৰণৰ পদক্ষেপ ল'বৰ কাৰণে, এনেধৰণৰ কাম কৰিবৰ কাৰণে আমাৰ অলপ অসুবিধা হয়। এই ক্ষেত্ৰত মই ভাবোঁ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ নাইবা অসম চৰকাৰে বিশেষ পদক্ষেপ লোৱা উচিত।
1: বৰ্তমান অসমত কি কি সামগ্ৰী ৰপ্তানি হৈ আছে বা কেনেধৰণেৰে আমাৰ কৃষকসকলে আগবাঢ়ি গৈছে এই বিষয়ে জনাওকচোন।
0: হয়, উত্তৰ পূৰ্বাঞ্চলে ৰপ্তানিৰ ক্ষেত্ৰত বৰ্তমান খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। যোৱা দশকত এই অঞ্চলটোত 3.1 বাৰ্ষিক হাৰত ৰপ্তানি বৃদ্ধি পাইছিলে আৰু য'ত ভাৰতবৰ্ষৰ ৰপ্তানিৰ বৃদ্ধিৰ হাৰ আছিলে 2.4%। এই ক্ষেত্ৰত যোৱা দশকত আমাৰ উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহতকৈও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ মূলতে মই উল্লেখ কৰা অসম আৰু ভাৰত চৰকাৰৰ যুটীয়া প্ৰচেষ্টা আৰু কোৱান্টিটি হিচাপতো 2012-13 চনৰ পৰা বৰ্তমানলৈ 17.35 হাজাৰ মেট্ৰিক টনৰ পৰা 125.26 হাজাৰ মেট্ৰিক টনলৈ ৰপ্তানি বৃদ্ধি পাইছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত। আৰু যোৱা 6 বছৰত অকল কৃষি ক্ষেত্ৰখনত এই ক্ষেত্ৰখনে 45.3% ৰপ্তানিৰ উন্নতি লাভ কৰিছে। গতিকে আমি গম পালোঁ উত্তৰ পূৰ্বাঞ্চলে ৰপ্তানিৰ ক্ষেত্ৰত খুব ভাল ফলাফল দেখিবলৈ সক্ষম হৈছে। আৰু কৃষি সামগ্ৰীৰ ভিতৰত বিভিন্ন ধৰণৰ কৃষি সামগ্ৰী আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰপ্তানি হৈ আছে। ধৰক আমি অসমৰ কথা ক'বলৈ গ'লে জহা চাউল, কাজি নেমু, তেজপুৰৰ লিচি, এনেধৰণৰ বস্তু বাহিৰৰ দেশলৈ ৰপ্তানি হৈছে। আমি যদি মেঘালয়ৰ পৰা চাব যাওঁ, মেঘালয়ৰ খাচী মেণ্ডাৰিন, এটা অৰেঞ্জৰ
1: কমলাৰ
0: খুব ভাল ভেৰাইটি, এই খাচী মেণ্ডাৰিন, লাকাডং টাৰ্মাৰিক, লাকাডং টাৰ্মাৰিক যিটো হালধি, লাকাডং নামৰ হালধি, এইটো মেডিচিনৰ কাৰণে খুব ভাল গুণাগুণ সম্পন্ন। এই লাকাডং টাৰ্মাৰিক, খাচী মেণ্ডাৰিন এইবোৰ মেঘালয়ৰ পৰা ৰপ্তানি হৈ আছে। ঠিক তেনেদৰে অৰুণাচল প্ৰদেশৰ পৰা অৰুণাচল অৰেঞ্জ আৰু কিৱি যিটো ফল, কিৱি ফলটো আমাৰ ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি সংখ্যক ৰপ্তানি অৰুণাচল প্ৰদেশৰ পৰা হয়। ঠিক তেনেকৈ নাগালেণ্ডৰ পৰা আমি সকলোৰে প্ৰিয় জানো ভোট জলকীয়া। ভোট জলকীয়াটো আন্তঃৰাষ্ট্ৰীয় বজাৰত খুব সমাদৰ লাভ কৰিছে। লগতে যিটো ট্রি টমেটো মানে গছত লগা যেটো
1: বিলাহী,
0: বিলাহী, সেই বিলাহীটো রপ্তানি হয়ে আছে। তেনেকৈ ত্রিপুরাৰ পৰা কুইন পাই কুইন পাইনাপল, আনারস এটা কুইন নামৰ ভেৰাইটি যেটো খুব সুইসি হয়, খুব রসাল, সেইটো খুব বেছিকৈ রপ্তানি হয়ে থাকে। ঠিক তেনেকৈ মণিপুরৰ পৰা চিৰা খং চিল্লি, যে জলকীয়াৰ এটা ভেৰাইটি আছে চিৰা খং, মানে মণিপুরৰ
1: তেওঁলোকৰ ভাষাত আৰু,
0: হয় হয়, মণিপুরৰ সেই চিৰা খং নামৰ এটা ঠাইত সেই জলকীয়াটো উৎপাদন হয়। সেই জলকীয়াটোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ আছে। তেনেকৈ মেমং নাৰেং বুলি এটা কমলাৰ ভেৰাইটি আছে। গতিকে এনেধৰণৰ বস্তুবিলাক খুব বেছিকৈ ৰপ্তানি হৈ আছে। আৰু এইখিনিতে আৰু এটা উল্লেখ কৰিব লাগিব, লাৰ্জ কাৰ্ডামম, ছিকিমৰ লাৰ্জ কাৰ্ডামম
1: ইলাচিটো,
0: যিটো ডাঙৰ ইলাচি, ডাঙৰ ইলাচিটো আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খুব বেছি সমাদৰ লাভ কৰিছে।
1: হয় নেকি? হয় হয়, এইবিলাকতো বৰ ভাল কথা।
0: হয় হয়,
1: গতিকে আমাৰ কৃষকে যথেষ্টখিনি উৎপাদন কৰিছে আৰু ৰপ্তানিও কৰিছে, নহয় জানো?
0: হয়, এই ক্ষেত্ৰত আমি কৃষকসকলকে ধন্যবাদ দিব লাগিব, কিয়নো কৃষকসকলে প্ৰডাকশ্যন উৎপাদন নবঢ়ালে তেওঁলোকে আমি তেওঁলোকে ৰপ্তানি কৰিব নোৱাৰে। গতিকে ৰপ্তানি বাঢ়িছে মানে আমি বিশেষকৈ কৃষকসকলকো আমি শলাগ ল'ব লাগিব।
1: হয় হয়
0: হয়, ধন্যবাদ।
1: ঠিক আছে, আজি আপুনি আহি উত্তৰ পূব ভাৰতত কৃষি ৰপ্তানি সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ সম্পৰ্কে যথেষ্টখিনি কথা জনালে। আমাৰ কৃষক শ্ৰোতা নিশ্চয় উপকৃত হ'ব। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ। ইমান পৰে উত্তৰ পূব ভাৰতত কৃষি ৰপ্তানিৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ এই সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ পাম পৰিচালক জিয়াউল হক আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মৰিগাঁও জিলাৰ নিজ দণ্ডুৱাৰ এগৰাকী উদ্যমী মহিলা অলি ডেকাৰ সৈতে হোৱা কথা বতৰা।
2: নমস্কাৰ।
3: নমস্কাৰ,
2: আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন।
3: হয়, মোৰ নাম অলি ডেকা। মই মোৰ ডিষ্ট্ৰিক্ট হ'ল মৰিগাঁও। মই দণ্ডুৱাৰ পুৰণি বুঢ়ীৰ নিবাসী হওঁ। আজি আমাৰ প্ৰায় 5 বছৰ ধৰি দিলোঁ, 5 বছৰ হ'ল কৰি থকা। পিঠা পনা আপোনাৰ মানে কি, আমি ৰেগুলাৰলি মানে আমাৰ দোকান আছে, আমি দোকানত দিওঁ। তাৰ বাহিৰেও আপোনাৰ গাঁৱত মানে বিয়া সকাম হওক, অন্নপ্ৰাশন হওক, এই সকলোখিনিতে মানে অৰ্ডাৰ মতে আমি দি থাকোঁ আৰু তেওঁলোকক যতন ধৰোঁ।
2: কি কি পিঠা বনায়?
3: তেলপিঠা বনাওঁ, লাডু বনাওঁ, নাৰিকলৰ লাডু, তেলপিঠা, তাৰপিছত আকৌ তিলপিঠা, নাৰিকলৰ পিঠা, এইখিনিয়ে বনাওঁ। এইখিনি দি আছোঁ আমি আৰু।
2: আপোনালোকে যিহেতু বহল ভিত্তিত কৰিছে মানে,
3: হয় হয় হয়,
2: গতিকে আপুনি অকলে কৰিছেনে নে আপোনাৰ লগত আৰু কোনোবা আছে?
3: হয়, বৰ্তমান মানে কি আমি একেলগে আছোঁ যদিও মানে নিজা নিজা কামবিলাক নিজে নিজে কৰোঁ আৰু। কিন্তু মানে বস্তুবিলাক যেতিয়া আমাৰ মানে অভাৰ হেৰি হয় তেতিয়াহ'লে গোটেইখিনি একেলগে আমি বনাওঁ। এনে ব্যক্তিগত হিচাপে নিজে কৰি আছোঁ আৰু।
2: নিজে অকলে?
3: হয় হয়।
2: অকলে আপোনালোকে এই পিঠাবোৰ পেকেটিং কৰে?
3: পেকেটিং কৰোঁ।
2: পেকেটিং কৰি পেলাই আপুনি লৈ যায়?
3: হয়।
2: ঘৰলৈ বেপাৰী আহে নেকি?
3: বেপাৰী মানে আমি বা তেওঁলোকে নিব আহে আৰু গাঁওখিনিয়ে বা নিবই আহে বাৰু। তাৰ বাহিৰেও আমি বেকাৰীটো নিজে দি থৈ আহোঁগৈ।
2: আৰু বিহুৰ সময়ত ধৰক আপোনালোকৰ বেছি মানে আহি যায়?
3: অভাৰ অভাৰ অভাৰ আহি যায়গৈ, অভাৰ আহি যায়গৈ
2: অৰ্ডাৰবিলাক।
3: হয়।
2: আৰু বিয়া বাৰু হ'লেওতো লাগে?
3: বিয়া বাৰুতো লাগে আপোনাৰ 1000-2500 এনেকৈ মানে আমাৰ প্ৰেচাৰটো পৰে আৰু।
2: আপোনালোকে এটা পেকেটত কিমানমান থাকে ধৰক তিল পিঠাই?
3: এটা পেকেটত আপোনাৰ 10টা থাকে।
2: কিমান কৈ লয়?
3: 10টাত আপোনাৰ 60 টকা হয়।
2: 60 টকা হয়?
3: হয়।
2: তেনেকৈ আপোনালোকে লয়?
3: হয়
2: হয়। আৰু তেলপিঠা?
3: তেলপিঠা আপোনাৰ 50 টকা, 10 পিচে থাকে।
2: 10 পিচে থাকে?
3: হয়।
2: আৰু লাড়ু?
3: লাড়ু আপোনাৰ 10 পিচে থাকে আৰু।
2: হয় নেকি? তেনেকৈ মানে সেইবোৰ আপোনালোকে এটা জোখ হিচাপত মানে
3: জোখ হিচাপত
2: কৰে?
3: হয় হয়।
2: লাড়ুৰ ভিতৰত কি কি লাড়ু? মিঠৈ লাড়ু?
3: লাড়ু আপোনাৰ মিঠৈ লাড়ু থাকে, নাৰিকল লাড়ু থাকে, তাৰপিছত পাৰপক্ষত আপোনাৰ তিলৰ লাড়ুটো থাকে আমাৰ।
2: তিলৰ লাড়ু?
3: তিলৰ লাড়ু থাকে। অৰ্ডাৰটো
2: তাত পেকেট, এটা পেকেটত তিলৰ লাড়ু কিমান থাকে?
3: 10 পিচে থাকে।
2: 10 পিচে থাকে? সেইটো কেনেকৈ বিক্ৰী কৰে?
3: সেইটো আপোনাৰ 30 টকা হ'লচেল।
2: আৰু তেওঁলোকেতো পিছত বেছি দামত
3: বিক্ৰী কৰে?
2: হয় হয়।

0: তাৰপিছত পিঠা পনাৰ উপৰিও সান্দহ
1: সান্দহটো আমি বৰ্তমান আমি কৰা নাই বাৰু। সান্দহটো আমি প্ৰয়োজন অনুসাৰে মানে যেতিয়া বিশেষ প্ৰয়োজন তেতিয়া আমি দি দিওঁ আৰু।
0: অৰ্ডাৰ পালে তেতিয়া আপোনালোকে নিজেই কৰি দি দিওঁ।
1: অঁ নিজে নিজে মই দি দিওঁ।
0: ঠিক আছে, তেনেহ'লে আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: নমস্কাৰ নমস্কাৰ।
2: ইমান পৰে মৰিগাঁও জিলাৰ দণ্ডুৱাৰ উদ্যমী মহিলা অলি ডেকাৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। এইখিনিতে শুনক মৰিগাঁও জিলাৰ দণ্ডুৱাৰ আন এগৰাকী উদ্যমী মহিলা ফুলেমাই ডেকাৰ সৈতে হোৱা কথা বতৰা।
0: নমস্কাৰ।
3: নমস্কাৰ।
0: আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন।
3: মোৰ নাম শ্ৰীমতী ফুলেমাই ডেকা।
0: হয়। আপোনালোকৰ গাঁওখনৰ নাম?
3: দণ্ডুৱা পুৰণিবৰী।
0: দণ্ডুৱা পুৰণিবৰী, মৰিগাঁও জিলা।
3: মৰিগাঁও জিলা।
0: হয় হয়। আপুনি এগৰাকী মহিলা কৃষক নহয় জানো?
3: হয়।
0: আপুনি কি কি খেতি কৰিছে বিষয়ে জনাওকচোন।
3: আমি মানে শালি খেতিটো কৰে, এইবাৰ মানে আমাৰ মাকৈ কৰিছে।
0: মাকৈ কৰিছে, কিমান বিঘা মাটি?
3: তিনি বিঘা মাটি কৰিছে।
0: তিনি বিঘা মাটি মাকৈ খেতি কৰিছে। কেনেকে কৰিছে বা হাল কেনেকে বাই, কেইচা বাইছে?
3: কেইচা চাৰিচামান বাইছে, ট্ৰেক্টৰেদি বাইছে। আকৌ সেইবিলাক মানে বেলেগ কামলা লগাই দি মানে ৰুইছে, বেলেগৰ পৰা আনি পেলাই ৰুইছে আৰু কামলাবিলাক, মানুহ লগাইছে। তাৰপিছত এতিয়া হৈছে আৰু তুলিব
0: কাৰণে।
3: এইবাৰ প্ৰথম কৰিছে,
0: আগতে
3: কৰা নাই। তাৰ বাহিৰে আমাৰ এতিয়া পুখুৰী আছে, দিয়া হয়। এই দুবছৰমান হৈছে মাছ এৰি দিয়া নাই, মাছটো মানে মৰি যায়, কিবা বেয়া হৈছে।
0: আপোনালোকে পুখুৰী পানীখিনি পৰীক্ষা কৰাই ল'ব, মীন বিভাগৰ লগত যোগাযোগ কৰিব। তাৰপিছতে তেনেকুৱা ধৰণৰ তেওঁলোকে কি কৰিব লাগিব গোটেই উপায়খিনি দিব, তেতিয়া আপুনি মাছ পালনো কৰিব পাৰিব। তাৰোপৰি আপোনাৰ আৰু কি কি খেতি কৰে?
3: কি খেতি কৰি বাৰী তামোল পাণ আছে, সেয়াতে হৈ যায় আৰু।
0: তামোল পাণ আছে?
3: হয়।
0: কিমানমান তামোল গছ আছে?
3: আছে জানো 200-300 মান
0: তামোল গছ আছে।
3: হয়। পাণো আছিলে, বা পাণটো মৰি গৈছে, 4-5-6-7 জোপামান আছে আৰু পাণ, বাকীখিনি মৰি গৈছে। তাৰ বাহিৰে গৰু পুহিছোঁ।
0: গৰু আছে?
3: গৰু
0: কিমানমান আছে?
3: আগতে 3টা আছিলে, এটা বিক্ৰী কৰি দিয়া হ'ল, এতিয়া 2টা পোৱালি এটা আৰু মাক, বৰ্তমান 1.5 মাহমান হৈছে জগা, গাখীৰ খীয়াই আছোঁ আৰু।
0: কিমানমান গাখীৰ ওলায়?
3: 1.5-2 লিটাৰ ওলায়।
0: মানে আমাৰ থলুৱা জাত?
3: থলুৱা জাত।
0: জাৰ্চি নহয়?
3: জাৰ্চি তাৰমানে ক্ৰছ।
0: ক্ৰছ?
3: হয়। দেখিছে
0: খাদ্য কি কি দিয়ে?
3: খাদ্য মানে মানুহজনে কিবা কিবি চাপৰ তাপৰ আনি পেলাই মানে আকৌ গোৱা দানা এতিয়া বনাই থৈ আবেলি বনাই ৰাতিপুৱা খুৱাই দিওঁ আৰু, সেইটোৱে। আকৌ ঘাঁহো কিনো আৰু চৰাবলৈও যায়।
0: চৰাবলৈও লৈ যায়? হয়। তাৰপিছত গাখীৰ আপুনি বিক্ৰী কৰে?
3: কৰোঁ।
0: ক'ত বিক্ৰী কৰে?
3: বিক্ৰী মানে মানুহে লৈ যায়হি,
0: ঘৰৰ
3: পৰা লৈ যায়হি, সেইটো বুলি কয় ঠিকা বুলি কয়, তেনেকে মানে ঘৰ পৰা লৈ যায়।
0: হয়। এই গৰু কেতিয়াবা বেমাৰ আজাৰ হয়?
3: হয়। বেমাৰ হ'লে মানে হেৰি ভেটেনাৰীত যাই পেলাই মানে ঔষধ পাতি আনে। এই গৰুজনী জগাৰ পাছতে মানে পিছৰ তলপেটটোতো কিমানখিনিমান ফুলি থাকে, সেই পলিথিনৰ নিচিনা, পলিথিনৰ পানী দিলে যেনেকুৱা মানে থপ থপকৈ উঠে তেনেকৈ। তাৰপাছত তাত গৈ পেলাই
0: টেপ
3: উহাৰটো নহয়, এই নাই নাই যে নাই তলত, সিমানকৈ কৰি দিলে থেপ থেপকৈ মাত দিয়ে, পলিথিনত পানী থাকিলে যেনেকৈ মাত দিয়ে তেনেকুৱা। তাৰপাছত যাই পেলাই তাত গৈ পেলাই ভেটেনাৰীত গৈ পেলাই মাত্ৰ 3টা টেবলেটহে আনি দিলে, ভাল হৈ গ'ল।
0: ঠিক আছে দিয়ক, আপোনাৰ লগত কথা পাতি ভাল লাগিল। আপুনি এনেদৰে কাম কৰি আগবাঢ়ি যাওক, আকৌ কেতিয়াবা লগ পাম। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ।
3: হয়।
0: নমস্কাৰ।
3: নমস্কাৰ।
2: ইমান পৰে মৰিগাঁও জিলাৰ দণ্ডুৱাৰ উদ্যমী মহিলা ফুলেমাই ডেকাৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ো হৈ আহিল। পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।

খন্তেক পিছতে 7:05 আগবঢ়োৱা হ'ব লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এটি বৃন্দগীত। দুলুমণি কাকতি কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। 7:30 হুলহৰি অনুষ্ঠান। কাছমাৰী অঞ্চলৰ কথা বতৰাৰ প্ৰচাৰ কৰা হ'ব 8:02।

সংসদ সমীক্ষা অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 9:15 বজাত। আইঅ'টি অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ আজি নিশা 9:30 বজাত।

শ্ৰোতাক পুনৰ জনাইছোঁ, ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানত আজি শুনিবলৈ পাব কাছমাৰী অঞ্চলৰ কথা বতৰা। সময় 8:02।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও এতিয়া 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। জুবিন

0: কৰ মৃত্যুৰ গোচৰৰ 8জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 7জন বিষয়া আটক। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটেন্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমীয় বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
1: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব। ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে স্বাধীনতাৰ পাছত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতেই সৰ্বাধিক আছিল। বৰ্তমান এই সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে আৰু এই ক্ষেত্ৰত দেশৰ 10খন উন্নত ৰাজ্যৰ ভিতৰত অসম অন্যতম স্থানত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে বৰ্তমান 6000ৰো অধিক যুৱক মূলসুঁতিলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাইছে। এটা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখন বিগত 5 বছৰৰ প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি শিক্ষা, ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। অহা 5 বছৰত ৰাজ্যত দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17%ৰ পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টি জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছে। 2014ৰ আজিৰ দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ পৰিচালনাৰ দায়িত্ব লাভ কৰি বিগত 12 বছৰে দেশক গতিশীল নেতৃত্ব প্ৰদান কৰি আহিছে। NDA চৰকাৰৰ আমোলত অসমৰ এসময়ৰ অনগ্ৰসৰ জিলাৰূপে চিহ্নিত ধেমাজি জিলাই আজি যাতায়াত, স্বাস্থ্য, শিক্ষা আদি সকলো দিশতেই উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। এই সন্দৰ্ভত বয়োজ্যেষ্ঠ সাংবাদিক সাহিত্যিক উমেশ চেতিয়াই এইদৰে কয়।
2: আমাৰ ভাৰত চৰকাৰৰ নেতৃত্বত এতিয়া মহাকাশযানৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ভাৰতত আজি যিবিলাক হাইৱে আছিলে, ৰাষ্ট্ৰীয় ঘাইপথ, সেইবিলাকৰ সুন্দৰ মানে পৰিৱেশ হৈছে। আৰু যিবিলাক এতিয়া বিমানবন্দৰ আছিলে সেইবিলাকো তেওঁ ৰিভাইভ কৰিছে কিছুমান। আৰু লগতে আমাৰ নৰ্থ ইষ্টত এই 8খন ৰাজ্যক তেওঁ অষ্টলোকী হিচাপে অভিহিত কৰাটো আমাৰ কাৰণে এটা বৰ ডাঙৰ গৌৰৱৰ কথা। ইয়াৰ উপৰিও আজি আমাৰ যিটো আমাৰ দেউৰী বিলত ধেমাজি যিটো আটক ধুনীয়াকৈ ষ্টেডিয়াম নিৰ্মাণ কৰিলে, এইটো অতি আমাৰ ধেমাজিবাসীৰ কাৰণে এটা ডাঙৰ সম্পদ। আৰু ইয়াৰ উপৰিও আমাৰ ধেমাজিত ইতিমধ্যে তেওঁ আমাৰ চৰকাৰে ভালেকেইটা আঁচনি লৈছে আৰু সেই আঁচনিসমূহ কাৰ্যকৰী হ'লে ধেমাজিখন নিশ্চয় বহুতখিনি আগবাঢ়ি যাব। শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াত এতিয়া বিশ্ববিদ্যালয় কৰিছে, লখিমপুৰ বিশ্ববিদ্যালয় কৰিছে, আৰু ঠিক তেনেকৈ আমাৰ ধেমাজিত এতিয়া যিখন মেডিকেল কলেজ হ'ব, এই গতিকে মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাত তেখেতৰ যত্নত যিটো আমাৰ এতিয়া স্বাস্থ্য, শিক্ষা আটাইবোৰ ক্ষেত্ৰতে আগবাঢ়ি গৈছে।
0: ৰাজ্যৰ সকলো প্ৰান্তৰ জনসাধাৰণে NDA চৰকাৰৰ শাসনকালত যথেষ্ট সুবিধা লাভ কৰা বুলি তেওঁ মন্তব্য কৰিছে। বাক্সা, লখিমপুৰ, নলবাৰী আদি ঠাইৰ জনসাধাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত স্বাৱলম্বী হোৱাৰ বাবে

0: আৰ্থিক সাহায্য লাভ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বহুজনে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰী এ আই মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং আদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথা তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে।
1: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি আঠজন অভিযুক্তৰ বিৰুদ্ধে বিচাৰধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা আঠজনত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394 জন লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 জন অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানীৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 জন বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলচৰ, গৌৰীপুৰ আৰু ৰোহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বিৰিঞ্চি অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্পৰ প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালিয়ে গুৱাহাটীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থৰ দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি তেওঁ উল্লেখ কৰে। অসম কলেজ অধ্যক্ষ পৰিষদে চলিত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যাপক হাৰত মাচুল বৃদ্ধিৰ প্ৰয়োজনীয়তা কৰিছে। যি সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে, সেই একেটা শিক্ষাবৰ্ষতে গুৱাহাটী বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ প্ৰতিটো শাখাৰ বাবে 10,500 টকাকৈ আৰু প্ৰতিটো বিষয়ৰ বাবে 10,500 টকাকৈ মাচুল জমা দিবলৈ জাননী জাৰি কৰাৰ কাৰ্যৰ বিৰুদ্ধে অসম কলেজ অধ্যক্ষ পৰিষদে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। পৰিষদে প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই মাচুল বৃদ্ধিৰ ব্যৱস্থাটো কোনো নীতি নিয়মৰ মাজেদি হোৱা নাই আৰু এই পদক্ষেপে মহাবিদ্যালয়সমূহক বিপাঙত পেলাইছে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো পৰ্যটকৰ বাবে ৰাফটিং আৰু হাতী ছাফাৰী অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আজি লখিমপুৰ জিলা কৃষি বিভাগৰ চুকুলিভুৰীয়াৰ ভূমি পৰীক্ষণ কেন্দ্ৰত ভূমি স্বাস্থ্য প্ৰমাণ পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আজি জিলাখনৰ 85 গৰাকী কৃষকক আনুষ্ঠানিকভাৱে এই পত্ৰ প্ৰদান কৰা হয়। জিলা কৃষি বিষয়া ভৱজিৎ দলে সভাপতিত আয়োজিত সভাত কৃষি বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী তথা মুখ্য বিজ্ঞানী, মহকুমা কৃষি বিষয়া আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লয়। এতিয়া পৰৱৰ্তী বাতৰিখনক নিৰূপমা বৰঠাকুৰৰ পৰা।
0: ধন্যবাদ ভাস্বতী। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ে যুটীয়াভাৱে জিলাখনৰ 54 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষি ক্ষেত্ৰতেই নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰে। উদ্বোধনী সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200 গৰাকী কৃষকক সামৰি লৈছে। আজি ৰাজ্যপালগৰাকীয়ে 5 গৰাকী কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ লাভ কৰিব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত হোৱা দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব লাগিব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটান্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। বজালি ক্ৰীড়া সন্থাৰ উদ্যোগত অহা পহিলা জুনত পাঠশালাৰ বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আন্তঃ ক্লাব তথা আন্তঃ স্কুল এথলেটিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সন্থাই বজালি জিলাৰ বিদ্যালয় আৰু ক্লাবসমূহক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। প্ৰতিযোগিতাখনত 14, 16, 18 আৰু 20 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীৰ বাবে দৌৰ, দীঘল জাপ, শ্বটপুট, ডিছকাছ থ্ৰ, জেভলিন থ্ৰ আদি বিভিন্ন ক্ৰীড়া শাখা অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি এটা দলৰ পৰা প্ৰতিটো খেলত সৰ্বাধিক 3জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহী খেলুৱৈসকলক কাইলৈৰ ভিতৰত পঞ্জীয়ন কৰাবলৈ আয়োজকসকলে আহ্বান জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 8জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা নিশ্চিত। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 7জন বিষয়া আটক। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু গুজৰাট টাইটান্ছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

মুকলি কৰা হ'ব পুৱা 5:50। বন্দে মাতৰম আৰু মংগলধ্বনিৰ পিছতে 6:00 হিন্দী বাতৰি আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 আগবঢ়োৱা হ'ব বিজ্ঞান প্ৰবাহ অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ। 7:00 নিয়োগ বাতৰি, 7:05 অসমীয়া বাতৰি আৰু 7:15 আগবঢ়োৱা হ'ব সুপ্ৰভাত। যুগুতাই আগবঢ়াব পূৰৱী শইকীয়ায়।

কাইলৈ পুৱা 7:30 বজাত মূৰ্চনা, 8:30 বজাত সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, পৰিকাকতৃ কণ্ঠৰ লোকগীত শুনিবলৈ পাব কাইলৈ পুৱা 9:20, 9:30বজাত হাতুৰী, 10:00বজাত নাট্যানুষ্ঠানৰ নিবেদন চতুৰ্বৰ্গ, ৰচনা পূৰ্ণকান্ত নাথৰ, শুনিবলৈ নাপাহৰিব কাইলৈ পুৱা 10:00বজাত। তাৰপিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান।

কাইলৈ বিয়লি 4:30 বজাত আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান যুৱ তৰংগৰ পুনৰ সম্প্ৰচাৰ। 5:25 আমৈ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান, 6:10 কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান কৃষকবাণীৰ পুনৰ সম্প্ৰচাৰ।

কাইলৈ সন্ধিয়া 7:05 বৃন্দগীত, হীৰা দাসৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব কাইলৈ সন্ধিয়া 7:20। 7:30 সুৰলহৰি অনুষ্ঠান, 8:02 প্ৰান্তে প্ৰান্তে অনুষ্ঠানত শুনিবলৈ পাব ৰহা কাম গাঁৱৰ বিষয়ে। 8:22 যন্ত্ৰ সংগীতৰ অনুষ্ঠান, 8:32 অসমীয়া বোলছবিৰ গীত, 9:15 ভজন, 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান আৰু 10:00 অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব। এয়াই আছিল কাইলৈৰ অনুষ্ঠান পৰিস্থিতি।

0: আপোনাৰ কলেজৰ দিনৰ কথা মনত আছে?
1: আৰে কলেজৰ স্মৃতি এৰক, ইমান যে কথা পাহৰি গলো, এতিয়া বেংক একাউণ্টৰ কথা মনত নাই।
0: বেংক একাউণ্ট পুৰণি যদি গম পোৱা যাব পাৰে।
1: ক'ৰ পৰা গম পোৱা যাব?
0: উদগমৰ পৰা। RBIৰ উদগম পৰ্টেলত ৰেজিষ্টাৰ কৰি লগ ইন কৰিব আৰু আপোনাৰ সবিশেষ তথ্য এণ্টাৰ কৰি 10 বছৰ বা ততোধিক পুৰণি নিষ্ক্ৰিয় একাউণ্ট চাৰ্চ কৰক। বেংকৰ সৈতে যোগাযোগ কৰি একাউণ্ট সক্ৰিয় কৰি লওক।
1: আজি চাৰ্চ কৰিম।
0: তেন্তে আজি চাহ তোমাৰ ফালৰ পৰা
1: হ'ব।
2: RBIয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: হৈ গ'ল ব্যৱস্থা।
5: কিহৰ গুড্ডিৰ ফিজৰ চাওচোন, 20,000 টকাৰ লোন ততালিকে। জানানে কোনে দিছে? সুদ বা কিমান? লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে ল'ব লাগে, ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি। হৈ গ'ল ব্যৱস্থা, দৰমহা এডভান্সত দিছো।
6: RBIয়ে কয়,
4: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বৃন্দগীতটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। এতিয়া 7:10 অসমীয়াত বাতৰি শুনিবলৈ পাব।

Iya, Akagbani. বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে

প্ৰৱেশ আৰু অন্য কাৰণত হোৱা জলগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে 2025-26 বিত্তীয় বৰ্ষত 1,57,000 কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। আয়ুষ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ লগতে 21টা আঞ্চলিক ভাষাত যোগ দিৱসৰ হাতপুথি মুকলি কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে জড়িত আঞ্চলিক তথা গোলকীয় ঘটনাক্ৰমক লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব কে নাগৰাজ নাইডুৱে কয় যে বৈঠকত স্বতন্ত্ৰ আৰু মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰা হয়। তেওঁ কয় যে আলোচনাত ঘাইকৈ সামুদ্ৰিক আৰু পৰিৱৰ্তনকালীন সুৰক্ষা, অৰ্থনৈতিক সমৃদ্ধি, গুৰুত্বপূৰ্ণ তথা নিত্য নতুন প্ৰযুক্তি আৰু মানৱীয় সাহায্য তথা বিপৰ্যয়কালীন সঁহাৰিকে ধৰি কোৱাড সহযোগিতাৰ চাৰিটা মূল স্তম্ভৰ ওপৰত আধাৰিত বিষয়সমূহে অগ্ৰাধিকাৰ লাভ কৰিছে। কোৱাড ৰাষ্ট্ৰসমূহে আজি সামুদ্ৰিক নিৰীক্ষণৰ ক্ষেত্ৰত সমন্বয় অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভাৰত প্ৰশান্ত মহাসাগৰীয় সামুদ্ৰিক নিৰীক্ষণ সহযোগিতাৰ প্ৰৱৰ্তন কৰা বুলি মন্তব্য কৰে। সন্ত্ৰাসবাদ প্ৰতিৰোধী প্ৰচেষ্টা কোৱাড সহযোগিতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ বুলি উল্লেখ কৰি শ্ৰীনাইডুৱে কয় যে বৈঠকত বিদেশ মন্ত্ৰীসকলে সীমান্তৰে চলা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে। যুটীয়া বিবৃতিত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাৱলেকাৰ কমিটিখনৰ অধ্যক্ষ হ'ব। লোকপিয়ল আয়ুক্তৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া দুৰ্গাশংকৰ মিশ্ৰ, ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া বালাজী শ্ৰীবাস্তৱ আৰু অৰ্থনীতিবিদ ডঃ শমিকা ৰবিক কমিটিখনৰ সদস্য হিচাপে নিয়োগ কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব এই কমিটিখনৰ সদস্য সচিব হ'ব। শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশ আৰু আন কিছুমান কাৰণে জনগাঁথনিলৈ অস্বাভাৱিক পৰিৱৰ্তন আনিছে আৰু ইয়াৰ ফলত দেশৰ বৰ্তমান তথা ভৱিষ্যতৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান আহি পৰিছে। তেওঁ কয় যে জনগাঁথনিৰ পৰিৱৰ্তন এটা গুৰুতৰ বিষয় আৰু ই অকল সাৰ্বভৌমত্বৰ সৈতে নহয় ৰাষ্ট্ৰীয় সুৰক্ষা, আইন শৃংখলা, সামাজিক গাঁথনিৰ ব্যাপক পৰিৱৰ্তন আৰু জনজাতীয় সমাজৰ সংৰক্ষণৰ সৈতেও জড়িত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কমিটিখনে অবৈধ প্ৰব্ৰজন আৰু অন্য অস্বাভাৱিক কাৰণৰ বাবে সমগ্ৰ দেশত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ সৰ্বাত্মক মূল্যায়ন কৰিব। কমিটিখনে লগতে ধৰ্মীয় তথা সামাজিক সম্প্ৰদায় পৰ্যায়ত হোৱা অস্বাভাৱিক জনগাঁথনিৰ পৰিৱৰ্তন শৈলীৰো বিশ্লেষণ কৰিব আৰু এই সমস্যা দূৰ কৰাৰ বাবে পৰিকল্পিত তথা সময় নিৰ্ধাৰিত সমাধান আগবঢ়াব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া স্বাধীনতা দিৱসৰ ভাষণত জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰাৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অপাৰেচন সিন্দুৰৰ সময়ত সীমা সুৰক্ষা বাহিনী BSFৰ ভূমিকাক প্ৰশংসা কৰি কয় যে বাহিনীটোৱে কেৱল দৃঢ়তাৰে সীমান্ত পহৰা দিয়াই নহয় বৰঞ্চ সীমান্তৱৰ্তী জিলাসমূহৰ বাসিন্দাৰ মনোবলো বৃদ্ধি কৰিছিল। তেওঁ সীমান্ত সুৰক্ষা সম্পূৰ্ণৰূপে নিৰাপদ কৰি তুলিবলৈ BSF, সেনা, প্ৰশাসন আৰু সচেতন নাগৰিকক লৈ এটা চাৰিতৰপীয়া ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজি ৰাজস্থানৰ বিকানেৰৰ সমীপৰ BSFৰ চানচুপোষ্টত আয়োজিত প্ৰহৰী সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে এইদৰে কয়। তেওঁ কয় যে এই ব্যৱস্থাৰ জৰিয়তে সীমান্তত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰিব পৰা যাব। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত সীমান্তৱৰ্তী গাঁও আৰু ইয়াৰ বাসিন্দাসকলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি কয় যে এই গাঁওসমূহত সকলো কল্যাণকামী আঁচনি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগিব। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰৰ দিনত দেশৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন ঘটিছে। সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীসমূহক আধুনিকীকৰণ কৰাৰ বিপৰীতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰে। এই উপলক্ষে তেওঁ সীমান্তৰ চকীসমূহত নতুনকৈ নিৰ্মাণ কৰা 14টা মহিলা বেৰেক ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগ 2025-26 2025-26 বিত্তীয় বৰ্ষত 1,57,000 কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে আৰু আয়োগৰ অধ্যক্ষ মনোজ কুমাৰে নতুন দিল্লীত আজি এখন সংবাদমেলত কয় যে গ্ৰামাঞ্চলৰ লাখ লাখ শিপিনী আৰু কাৰুশিল্পীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। তেওঁ কয় যে 2013-14 বৰ্ষৰ তুলনাত বিগত 12 বছৰত বিক্ৰী 501%, উৎপাদন 380% আৰু কৰ্মসংস্থাপন সৃষ্টিৰ হাৰ 56%লৈ বৃদ্ধি পাইছে। শ্ৰীকুমাৰে কয় যে 12 বছৰ পূৰ্বে খাদী উদ্যোগৰ বাৰ্ষিক ব্যৱসায়ৰ পৰিমাণ 30-32 হাজাৰ কোটি টকা

0: ইৰ লগতে 21টা আঞ্চলিক ভাষাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ হাতপুথি 2026 মুকলি কৰিছে। আয়ুষ মন্ত্ৰালয়ে জনোৱা মতে এই হাতপুথিখন হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু সমূহীয়া যোগৰ নীতি নিয়মৰ লগতে মন্ত্ৰালয়ৰ পদক্ষেপসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026ৰ সৈতে জড়িত জনসাধাৰণৰ অংশগ্ৰহণৰ সুযোগসমূহৰ সৰ্বাংগীন দিশদৰ্শক। ইয়াত মন্ত্ৰালয়ৰ বিশেষ কাৰ্যসূচীসমূহ যেনে যোগ সংগম, হৰিত যোগ, যোগ সমাৱেশ, যোগ পাৰ্ক আৰু যোগ আনপ্লাগডৰ লগতে অহা মাহৰ 21 তাৰিখলৈকে হ'বলগীয়া কাৰ্যসূচীসমূহৰ বিষয়ে সবিশেষ অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে 2014 চনত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ক্ৰমবিকাশৰ আভাস এই হাতপুথিখনত দিয়া হৈছে। এই হাতপুথিখনে তথ্য সমল হিচাপে কাম কৰাৰ লগতে ইয়াক ব্যৱহাৰিক ডিজিটেল আহিলা হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব। ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় পৰিষদ ছেবিৰ অধ্যক্ষ তুহিনকান্তা পাণ্ডেই কৰ্পৰেট বণ্ডসমূহ বিপদমুক্ত নহয় বুলি সকীয়াই দিছে। বজাৰ নিয়ন্ত্ৰণ সংস্থাটোৱে দেশৰ ঋণ বজাৰ শক্তিশালী কৰা আৰু বিনিয়োগকাৰীৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি আছে। মুম্বাইত আজি কে আৰ এজ ঋণ বজাৰ সন্মিলনত অংশগ্ৰহণ কৰি ছেবিৰ মুৰববীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সংস্থাটোৱে নিষ্পত্তিৰ দক্ষতা, স্বচ্ছতা বৃদ্ধি আৰু বিভিন্ন সুবিধা সুগম কৰি তোলাৰ উদ্দেশ্যে ব্লকচেইন আধাৰিত প্ৰযুক্তি ব্যৱহাৰ কৰি কৰ্পৰেট বণ্ডৰ প্ৰতীকী ৰূপ প্ৰদানৰ এটা পৰীক্ষামূলক প্ৰকল্পৰ কথা বিবেচনা কৰি আছে। তেওঁ কয় যে ভাৰতৰ কৰ্পৰেট বজাৰ যথেষ্ট সম্প্ৰসাৰিত হৈছে আৰু 2026 চনত বকেয়া কৰ্পৰেট বণ্ডৰ পৰিমাণ 2015 চনৰ 17 লাখ কোটি টকাৰ পৰা বৃদ্ধি পাই 59 লাখ কোটিৰো অধিক টকা হৈছেগৈ। কেন্দ্ৰীয় চৰকাৰে অনলাইন যোগে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বুলি দাবী কৰা এখন ইমেইল ভুৱা বুলি অভিহিত কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে প্ৰকাশ কৰা মতে এই ভুৱা ইমেইলখনৰ জৰিয়তে জনসাধাৰণক ডনেশ্যন কাৰ্যসূচী 2026 বা লটাৰী আঁচনি জয় কৰাৰ বাবে ক্ষতিপূৰণ আদায় দিবলৈ কোৱা হৈছে। গোটটোৱে কৈছে যে এই ইমেইলখন ভুৱা আৰু ইয়াৰ জৰিয়তে জনসাধাৰণক প্ৰবঞ্চনা কৰিব খোজা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে এনেধৰণৰ কোনো ইমেইল জাৰি কৰা নাই আৰু লটাৰী অথবা কোনো আন কোনো যোজনাৰ বাবে কোনো ডনেশ্যন কাৰ্যসূচী ৰূপায়িত কৰা নাই বুলি গোটটোৱে স্পষ্ট কৰি দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব। আজিৰ খেলখনত পৰাজিত দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাজিত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাজিত দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। অলিম্পিকত দুবাৰ পদক বিজয়ী পি ভি সিন্ধু ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি প্ৰতিযোগিতাৰ এখন খেলত ইণ্ডোনেছিয়াৰ পুত্ৰি কুছুমা বাৰ্ডানিক 21-17, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ সত্বিক সাইৰাজ ৰণকি ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটীটোৱেও পুৰুষৰ ডাবলছত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত আজি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু অন্য কাৰণত হোৱা জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। আয়ুষ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ লগতে 21টা আঞ্চলিক ভাষাত যোগ দিৱসৰ হাতপুথি মুকলি কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও নিবেদন কৰিবলৈ লৈছোঁ দুলুমণি কাকতিৰ কণ্ঠৰ দুটি আধুনিক গীত। গীতৰ কথা প্ৰণৱ কুমাৰ নাথৰ।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

আপোনালোকৰ জ্ঞাতার্থে জনাওঁ যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্জ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ 102.7 মেগাহাৰ্ট যোগে। আগবঢ়াবলৈ লৈছোঁ সুৰলহৰি অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনক তাজমহল বোলছবিখনত লতা মংগেশকাৰ আৰু মহম্মদ ৰফিয়ে কণ্ঠদান কৰা এই গীতটি।

শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ 102.7 মেগাহাৰ্ট যোগে। অনুষ্ঠানত এইবাৰৰ কণ্ঠশিল্পী মহম্মদ ৰফি, বোলছবি নীলকমল।

0: পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত
1: প্ৰিয় শ্ৰোতা, সুৰলহৰী অনুষ্ঠানটি ইমানতে সামৰা হ'ল। আকাশবাণী নগাঁও এতিয়া 8 বজাৰ লগে লগে অসমীয়াত বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলে গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰু সন্দৰ্ভত ৰায়দান কৰে। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন

0: সাহিত্য অভিযান চলায় আটজন বিষয়াক আটক করে। রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আজি নলবাৰী জেলার জাগ্রা গাঁওক কৃষি আদর্শ গাঁও প্রকল্প হিসাবে আনুষ্ঠানিকভাবে উদ্বোধন করে। প্রতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত আৰু মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ মুখামুখি হৈছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলি নিশা 9:25 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও ৰাইজৰ পদূলিত আকাশবাণী। আজিৰ অনুষ্ঠানত শুনক কাছমাৰী অঞ্চলৰ কথা বতৰা। যুগুতাই আগবঢ়াইছে কিৰণ চন্দ্ৰনাথে।

0: শ্রোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই ৰাইজৰ প্ৰজ্বলিত আকাশবাণী এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই শুভক্ষণত আমি নগাঁও বহুৱাভেটি অঞ্চলত আমি উপস্থিত হৈছোঁ। এই মহেখোচা বুলি কয় আৰু আমি এজন কৃষকক দেখিছোঁ পথাৰৰ মাজেদি তেখেতে চাইকেল চলাই আগবাঢ়ি আহিছে। আমি তেনেতে কথা পাতিব বিচাৰিছোঁ। হয়, আপোনালোকৰ চিনাকি হোৱা নামটো?
1: হয়, নমস্কাৰ, মোৰ নাম মহেন্দ্ৰ নাথ।
0: মহেন্দ্ৰ নাথে কওক, আপুনি পথাৰত চাইকেল চলাইছে ডাঙৰ?
1: হয়, মই পথাৰত তাৰমানে খেতি চাবলৈ গৈছিলোঁ।
0: হয়,
1: গৈ আহি পেলাই তাৰপিছত ধৰক পথাৰ দি চলাই আহিছোঁ আৰু।
0: পথাৰত আপুনি আলি এটাৰ মাজেদি চাইকেল?
1: আলি এটাৰ মাজেদি।
0: হয়, কিমান দূৰত খেতি আছে আপোনাৰ?
1: আপোনাৰ সেই গছ যেন আছে যেন,
0: হয় অকণমান দূৰ নহয় জানো? কি খেতি কৰিছে কওক অকণমান?
1: বু খেতি,
0: বড়ো খেতি কৰিছে। গতিকে আমি নাম কি কওঁ? বড়ো খেতি বুলি কওঁ। এতিয়া কি পৰ্যায়ত আছে, কেতিয়া লগালে, কেতিয়া চপাবলৈ হ'ব, আমাৰ কৃষক বন্ধুৰ কাৰণে অকণ কৈ দিয়কচোন।
1: হয়, এতিয়া এইটো লগোৱা আপোনাৰ মাঘৰ বিহুৰ পিছতে লগাইছিলোঁ আৰু চপাবলৈ মানে এতিয়া ধৰক বৰ্তমান চপাই থকাই গৈছে লাহে লাহে।
0: ধান কাটিছে এতিয়া?
1: হয়,
0: এই যে মাঘৰ বিহু সময়তে আপুনি ধান ৰুলে, কঠীয়া ক'ৰ পৰা আনিছিলে?
1: কঠীয়া নিজে পেলাইছোঁ, লাল গংগা ধানটো পেকেট কিনি আনি।
0: পেকেটত কিমান ল'লে?
1: 600কে।
0: 600 টকা ল'লে। পেকেটৰে কেইবিঘা কৰিলে?
1: আপোনাৰ 1.5 বিঘামান মাটি যায়।
0: 1.5 বিঘামান মাটি আপুনি খেতি কৰিলে আৰু নিজে কৰিলে?
1: নিজে কৰিছোঁ।
0: ৰোৱনী লগালে?
1: ৰোৱনী লগাইছোঁ।
0: আজিকালি মেচিন পায় নহয়?
1: মেচিনতে কৰা নাই, ৰোৱনী দি কৰিছোঁ।
0: এই মাটি যে হাল বালে, কি কি কেইচাহ বালে আপুনি?
1: আপোনাৰ তাত 3 চাহ মাৰিলোঁ।
0: 3 চাহ মাৰি আপুনি খেতি কৰিলে। এই মাটিত কি সাৰ দিলে?
1: আপোনাৰ ইউৰিয়া, ছুপাৰ, পটাছ
0: দিলে। হয়, এতিয়া আমি পাততে পাই আপোনাৰ লগত কথা পাতিলোঁ যে আপুনি ইউৰিয়া দিলে, ছুপাৰ দিলে, এতিয়া কিমান দিলে, আন্দাজ মতে ছটিয়াই দিলে?
1: আপোনাৰ মই কৈছোঁ 2 বিঘা, 2 বিঘাত আপোনাৰ 3 বেগমান চব মিলাই কৰি মাৰিছোঁ আৰু।
0: হয়, এই যে মাটিত কিমান সাৰ দিব লাগিব এই কথাখিনি কৃষি বিজ্ঞান কেন্দ্ৰ আছে, শ্বিলঙনি মাণ্ডলিক গৱেষণা কেন্দ্ৰ আছে, গ্ৰামসেৱক আছে, তেখেতসকলৰ পৰা আপুনি পৰামৰ্শ লৈছেনে?
1: এই তেখেতসকললৈ ওচৰতে লোৱা নাই।
0: কিয় লোৱা নাই? আপোনালোকৰ ঘৰৰ পিয়ালী কিনাৰতে আছে?
1: কাণতে, কিন্তু লোৱা নাই ধৰক।
0: হয়,
1: কাৰণ ৰাইজে যেতিয়া কৰিছে মিলিছে, ৰাইজকে দেখা পাই পেলাই নিজেও কৰিছোঁ মিলিছোঁ।
0: গতিকে আমি অকণ তথ্যটো জানিব লাগে নহয় যে,
1: কাৰণ নিজ মতে ধৰক কৰিছোঁ আৰু, পৰামৰ্শটো লোৱা নাই আৰু।
0: মানে সাৰ যদি ঔষধ বেছিকে দি দিয়ে, এইখিনি আকৌ পতান হ'ব নহয়?
1: হয় হয়, কাৰণ আমাৰ ধৰক যিসকলে ধৰক কৰি আছে উস্তাদ, তেওঁলোকক সুধি পিছুহে ধৰক কৰি আছো আৰু।
0: তেওঁলোকৰ প্ৰেক্টিকেল অভিজ্ঞতা, মানে ব্যৱহাৰিক জ্ঞানৰ ওপৰত ভিত্তি কৰি খেতি কৰিছে। আপোনাৰ ধান এতিয়া 3 বিঘা কৰিছে, কিমান পাব আপুনি ধান?
1: আপোনাৰ ধৰক ধান হয়তো আপোনাৰ 60 মোন মান ওলাব লাগে।
0: 60 মোন পাব, তাৰ অকণ খৰচো আছে?
1: খৰচো আছে।
0: খৰচ ফৰচ বাদ দি কিমান লাভ হ'ব?
1: খৰচ ফৰচ বাদ দি পেলাই ধৰক 20 হাজাৰ টকা থাকিব।
0: 20 হাজাৰ থাকিব। আপোনাৰ এতিয়া ধানৰ মূল্য কিমান?
1: আপোনাৰ এতিয়া ধানৰ আপোনাৰ 650-650 এনেকে শুনিছোঁ আৰু।
0: হয়, আৰু মেচিন দিয়ে চপাব?
1: মেচিন দিয়ে চপাম।
0: আৰু পথাৰতে শুকুৱাই আনিব?
1: হয়,
0: আৰু লগে লগে বিক্ৰী কৰিব নে ৰ'দত শুকুৱাই?
1: নাই, লগে লগে বিক্ৰী কৰি দিওঁ।
0: আনি ঘৰ পোৱা মানে ভেজাল?
1: ভেজাল
0: তাতে বিক্ৰী কৰি দিব?
1: তাতে
0: বেপাৰী ঠিক কৰিলে?
1: বেপাৰী মানে বেপাৰী আছে ধৰক, এইটো ধান আপোনাৰ ঘৰলৈ লৈ গুচি যাম, ঘৰৰ পৰা ধৰক বেপাৰী মাতি
0: ঘৰৰ পৰা লৈ যাব। গতিকে আপুনি যে খেতি কৰিলে এতিয়া আপোনাৰ তাৰ এতিয়া শালি ধান ৰ'ব?
1: হয়, শালি ধান ৰুম।
0: আপুনি দুবিধ খেতি কৰিলে?
1: হয়,
0: এই যে দুবিধ খেতি কৰিলে, শালি কৰিলে, আকৌ এইটো কি কৰিলে, বড়ো কৰিলে, এই মাটিখিনিত আকৌ সাৰ আকৌ দিব লাগিব?
1: দিব লাগিব, দিব লাগিব।
0: কাৰণ কি, এবাৰ খেতি কৰাৰ পিছতে মাটিখিনি দুৰ্বল হৈ যায়,
1: দুৰ্বল হৈ যায়,
0: সেইটো এটা গুৰুত্বপূৰ্ণ। পানীৰ কি ব্যৱস্থা?
1: পানী আপোনাৰ ধৰক বৰষুণৰ পানী, মটৰ পানী দিব নালাগে আৰু, বৰষুণৰ পানী,
0: বৰষুণৰ পানীতে আপুনি খেতি কৰিছে। আপোনাৰ এতিয়া কোন ঘৰুৱা কথা পাতোঁ, কোন কোন আছে আপোনাৰ?
1: মোৰ ধৰক দেউতা ঢুকালে, মা ঢুকালে, ভাই ককাই, আমি 3জন। 3জনে বৰ্তমান বেলেগ বেলেগ আৰু, ডাঙৰ দাদা ছোৱালী এজনী, ল'ৰা এটা, আৰু 2 নম্বৰটো ল'ৰা ছোৱালী বৰ্তমান নাই, মোৰ আপোনাৰ ল'ৰা দুটা, পৰিবাৰ আছে আৰু।
0: ল'ৰা দুটাক পঢ়াইছেনে?
1: আপোনাৰ ডাঙৰটো BA পাছ আৰু সৰুটো হাই ছেকেণ্ডেৰী পাছ আৰু।
0: ক'ত পঢ়িলে তেওঁলোকে?
1: আপোনাৰ কুজিদাহত পঢ়িলে।
0: এই তেওঁলোকে যে পঢ়া শুনা কৰে, আপোনাক খেতিত সহায় কৰে নে?
1: অকণমান কৰে।
0: তেওঁলোকে অকণ লাগি দিলে চাহ জলপান নিয়া বা আলিটো কেনেকে দিয়ে, এইখিনি পাই তেওঁলোকৰ এটা ব্যৱহাৰিক জ্ঞান হয়। কেতিয়াবা চাকৰি কৰিলেও খেতিও কৰিব পাৰিব?
1: পাৰিব। হয়
0: হয়, আপুনি চাকৰি কৰিছিল নে খেতিয়ে কৰে?
1: নাকি মই বৰ্তমান খেতিয়ে, এনে মই আপোনাক পকা মিস্ত্ৰি কৰো।
0: সময় পালে পকা মিস্ত্ৰি কাম কৰে,
1: কাম কৰো।
0: মাটি কেইবিঘা?
1: মাটি আমাৰ দেউতাই সিমান মাটি দিবলৈ নোৱাৰিলে, মাটি 3-4 বিঘা মান এটা দিলে।
0: হয়, আপুনি যদি ধান কৰাৰ পিছতেই
1: বন্ধক লৈ পেলে চুটিও এনেকৈ চলি আছো আৰু বৰ্তমান।
0: তাতে ধৰক আপুনি এতিয়া শালি ধান কৰিব, তাতে যদি অকণ মটৰ মাহ ছটিয়াই দিয়ে, কলম মাহ ছটিয়াই দিয়ে, সেইখিনি কৰেনে?
1: সেইটো আপোনাৰ ধৰক শালি ধান কটা পিছত দিব লাগিব, সেইটো নকৰো আৰু। আগতে কৰিছিলো, এতিয়া নকৰা হলো, কাৰণ গৰু গাই অত্যাচাৰটো বেছি।
0: বাৰু ভাল লাগিলে, আপোনাক আমি আকাশবাণীৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। খুবেই ভাল লাগিল আপোনাৰ লগত খেতি কৰি। আপুনি খেতি কৰি যাব, তেতিয়াহে ৰাইজে খাবলৈ পাব, নহয় জানো? জয় জৱান জয় কিষাণ বুলি আমাৰ এটা বাণী আছে, নহয় জানো? এই সুবাদতে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু এটা কথা, আমি আকাশবাণীৰ পৰা আহিলো, কিন্তু আপুনি এতিয়া ৰেডিঅ' শুনাৰ অভিজ্ঞতা আছে?
1: আছে, এতিয়া আজিকালি ৰেডিঅ' নাইকিয়াই হ'ল, প্ৰায় টিভি হে।
0: হয়, মোবাইলতো ৰেডিঅ' পায় আপুনি, আকাশবাণী নগাঁও বুলি ফেচবুক পেজত চাব পাৰিব, আকাশবাণী নগাঁও কেন্দ্ৰৰ এটা ইউটিউব চেনেল আছে, তাতো আপুনি চাব পাৰিব, কাৰণ আমাক সঠিক তথ্য লাগিব। আমি বহুৱা ভেটি প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছো। ইয়াত প্ৰধান শিক্ষকৰ পৰা গম পাইছো বহুৱা ভেটি মধ্য ইংৰাজী বিদ্যালয়লৈ পৰিৱৰ্তন কৰা হৈছে। এই বিদ্যালয়খনলৈ আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা বহুবাৰ আহিছোঁ আৰু এইবাৰো আমি আহিছোঁ। আকাশবাণীৰ 90 বছৰীয়া এই বৰ্ণিল যাত্ৰাৰ শুভক্ষণত আমি বিদ্যালয়ত উপস্থিত হৈছোঁ। আমি প্ৰধান শিক্ষকক পাইছোঁ। হয়, আপোনাৰ নামটো কওকচোন।
2: নমস্কাৰ, মোৰ নাম শ্ৰী পিংকু শইকীয়া।
0: কেতিয়াৰ পৰা আপোনালোকৰ বিদ্যালয়খন উন্নতিকৰণ হ'ল?
2: উন্নতিকৰণ 2023 বৰ্ষৰ লাষ্টৰ ফালে কৰা হৈছে আৰু 2024 বৰ্ষৰ পৰা আমাৰ উন্নতিকৰণ হৈছে। আমাৰ নিকটৱৰ্তী এখন বিদ্যালয় আমাৰ লগত জইন হৈছে আৰু সেইকাৰণে সেই মৰ্মে এই বিদ্যালয়খনৰ নাম বৰ্তমান বহুৱাভেটি এম ই স্কুল বুলি আমাৰ দায়িত্বত আছে।
0: কোন কোন গাঁৱৰ পৰা আহে?
2: আমাৰ উত্তৰ বহুৱাভেটি, দক্ষিণ বহুৱাভেটি, লগতে আমাৰ বামুণগাঁও, হাতীচুমপাম, এই 4খন গাঁও, লগতে মহেকুচা। মহেকুচাৰ পৰাও গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ আহে। আমাৰ যিহেতু আমাৰ এই বিদ্যালয়খন একেবাৰে মধ্যবিন্দুতে অৱস্থিত, চাৰিআলিত অৱস্থিত, গতিকে সেইমতে চলি আছে।
0: হয়, আৰু আমি যদি চাওঁ আমাৰ যিসকল সন্তানে ইয়াত পঢ়িবলৈ আহে, তেওঁলোকৰ আৰ্থিক অৱস্থা, ঘৰুৱা আৰ্থিক অৱস্থা ইমান ভাল নহয়, খেতি পথাৰ কৰিয়ে তেওঁলোকে চলি যায়। অভিভাৱকক আপোনালোকে কেতিয়া কথাখিনি বুজায় যে ঘৰত অকণ তদাৰক কৰিব, আগবঢ়াই দিব, পেপাৰ এখন পঢ়িবলৈ হ'লেও, কাৰণ এতিয়া AI দিন আহি পৰিল?
2: AI দিন হয়, আপুনি ঠিক কৈছে। আমাৰ সেইটো বিভাগীয় নীতি নিৰ্দেশনাও আছে যে মাহিলী আমি এখন গাৰ্জেন সভা আমি পাতিব লাগে। মাহিলী আমি গাৰ্জেন সভা পতাৰ উপৰিও আমি ব্যক্তিগতভাৱে শিক্ষকসকল, আমি অভিভাৱকৰ ঘৰলৈ যাওঁ, তেখেতসকলৰ ঘৰলৈ যাওঁ, ব্যক্তিগতভাৱে যাওঁ। গৈ লৈ পেলাই ছাত্ৰজন আজি ধৰক স্কুল ক্ষতি কৰিলে, এদিন ক্ষতি কৰিলে, দুদিন ক্ষতি কৰিলে, 3 নম্বৰ দিনাখন আমাৰ কোনোবা এজন শিক্ষক তেওঁলোকৰ ঘৰলৈ যাব। গৈ লৈ পেলাই কিহৰ কাৰণে ক্ষতি হ'ল, কি বিষয়ৰ ওপৰত ক্ষতি হৈছে বা বেমাৰে হৈছে নে কি হৈছে, সেইটোৰ ওপৰত ডিছকাশ্যন কৰিব। কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক

0: কেনেকৈ বিদ্যালয়মুখী কৰিব পাৰি সেই ওপৰতো আমি ধ্যান দিওঁ। যিহেতু আমি আপুনি কোৱাৰ দৰে খুব মানে এটা মানে আৰ্থিকভাৱে সবল অঞ্চল এইটো নহয়, আমাৰ যোনখিনি চৰকাৰী বিদ্যালয় আছে, চৰকাৰী বিদ্যালয়সমূহত সচৰাচৰ আমি দেখা পাওঁ যে যোনখিনি আৰ্থিকভাৱে সবল নহয় সেইসকল শিশুৱে আমাৰ ইয়ালৈ আহে। গতিকে তেওঁলোকৰ দেউতাক মাকসকল হয়তো কিবা কামলৈ যায় বা তেওঁলোকৰ ল'ৰা ছোৱালী থাকে, সৰু ল'ৰা ছোৱালীটোক সেই ছাত্ৰজনে চম্ভালিব লাগে দিনৰ দিনটোৰ কাৰণে। গতিকে সেই তেনেকুৱাবিলাকো আমি দেখিছোঁ। গতিকে সেইসমূহ আমি গৈ লৈ পেলাই গাৰ্জেণ্টৰ লগত আমি আলাপ আলোচনা কৰিছোঁ আৰু সেইমতে আমি সুফল পাইছোঁ যদিও আৰু সুফল পাম বুলি আমি আশা কৰিছোঁ।
1: শিক্ষক কিমান আছে?
0: আমাৰ বৰ্তমান ক'বলৈ গ'লে শিক্ষক ছজন, ছজন বুলি ক'লে ক'বলৈ গ'লে আমাৰ প্ৰাথমিক পৰ্যায়ত শিক্ষক চাৰিজন আৰু আমাৰ যোনখন স্কুল আমি ক'লোঁ যে বামুণগাঁও মহেখোচা আঞ্চলিক এম ই স্কুলখন আমাৰ লগত জইন হৈছে, তেওঁলোকৰ তাৰ পৰা দুজন টিউটৰ হিচাপে শিক্ষক আহিছে। টোটেল আমাৰ শিক্ষক বুলি ক'বলৈ গ'লে চাৰিজন, টিউটৰ দুজন আৰু এজন আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে।
1: মোৰ এইখিনিতে এটা আপোনাৰ এটা প্ৰশ্ন মোৰ উদয় হৈছে, কোনো এজন ব্যক্তিয়ে ধৰক গাঁৱত এনেই আছে, বি এ পাছ কৰি এম এ পাছ কৰি বা বিদেশতো পঢ়ি আহিছে, তেওঁ যদি ভাবে যে আপোনাৰ বিদ্যালয়ত মই অকণ ছাত্ৰ ছাত্ৰীক পঢ়াব খোজোঁ, সেইসকলৰ কাৰণে বাটটো কেনেকুৱা?
0: সেইসকলৰ কাৰণে বাটটো আমাৰ একেবাৰে খোলা আছে, আমি গাৰ্জেন মিটিংসমূহতো আমি কওঁ যে আপোনালোকৰ মাতৃসকলে, বিশেষকৈ যিসকল মাতৃ ইয়াৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক থ'বলৈ আহে, তেওঁলোকেও যদি পাৰে আমাক সহায় কৰক, যে আমাৰ পাঠদানৰ ক্ষেত্ৰত সহায় কৰক। তাৰোপৰি আমাৰ এই বিদ্যালয়খনত দেওবাৰে এখন আৰ্ট স্কুল চলি আছে, আমাৰ এই তত্ত্বাৱধানত এখন আৰ্ট স্কুল আমাৰ আপুনি কোৱাৰ দৰে গাঁৱৰে যুৱকৰ দ্বাৰা পৰিচালিত এখন আৰ্ট স্কুল ইয়াত চলি আছে। তেনেকুৱা ধৰণৰ আমাৰ সংগীতৰ ফালৰ পৰাও আমি ধৰি লওক কিছুমান ক্ষেত্ৰত আমি মানুহ আনো, আনি পেলাই তেওঁলোকক চেষ্টা কৰোঁ, প্ৰয়াস কৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনি উন্নত হওক। আৰু শিক্ষাদানৰ ক্ষেত্ৰতো আমি মিটিংসমূহত আমি কওঁ যে কলেজীয়া ল'ৰা ছোৱালী বা ঘৰতে এনেই বহি থকা শিক্ষিত যুৱক যুৱতী বা আইসকল মাতৃসকল যিসকল শিক্ষিত, তেওঁলোকে যদি বিচাৰে আমাৰ বিদ্যালয়ৰ কাৰণে সম্পূৰ্ণ খোলা আছে, তেওঁলোকে আহি পাঠদান কৰিব পাৰে। আৰু আমি দেখিছোঁ প্ৰয়োজন সাপেক্ষে যেতিয়া আমাৰ ইলেকশ্যনৰ কামত যেতিয়া আমাৰ ছাৰ বাইদেউসকল যাবলগীয়া হয় তেতিয়া শিক্ষকৰ পৰিমাণ একেবাৰে যেতিয়া নগণ্য হৈ যায়, আমাক মাতৃসকলে আমাক সহায় কৰে বিভিন্ন ক্ষেত্ৰত, বিদ্যালয়খন পৰিচালনা কৰা হয় বা ক্লাছৰুম এটা চলোৱাৰ ক্ষেত্ৰত মাতৃসকলে সহায় কৰে।
1: আৰু এটা কথা থাকে ইয়াতে, আমাৰ কিন্তু গাঁৱৰ কৃষকজনেও কিন্তু পাঠদান কৰিব পাৰে যদিও তেওঁ পঢ়া শুনা কৰা নাই।
0: হয় হয় হয় হয়,
1: খেতিৰ কথা ক'ব পাৰে,
0: খেতিৰ কথা ক'ব পাৰে। হয় হয়, এইটো আপুনি মই ক'লো আপোনাক একাডেমিক চাইটটো, আৰু এটা চাইট আছে আমি আমাৰ অবিদ্যায়তনিক চাইট। অবিদ্যায়তনিক চাইটটোৰ ক্ষেত্ৰত যে আমাৰ এইটো এটা হেৰিয়ে আছে যে ইক' ডাইভাৰ্চিটি বুলি পেলাই এটা আমাৰ মানে এটা এক্সট্ৰা এটা আমাৰ প্লেটফৰ্ম এটাও আছে। তাত আমি কি কৰোঁ, আমি অঞ্চলটোৰ বিভিন্ন ঠাইৰ আমি মানুহসকলৰ লগত আমি যোগাযোগ কৰোঁ। ধৰক আমাৰ অঞ্চলটোত এজন মানুহে কিবা এটা কামত, আমাৰ সৰু সাধাৰণ কথা ক'বলৈ গ'লে বেজ বা ধৰক আমাৰ কিবা জাৰি দিয়ে, জাৰি ফুকি দিয়ে, ধৰক কিবা এটা বোলে আজি কাইণ্ডে জালি লাগিলে এই আমুকে জাৰি দিব, সেই তেনেকুৱা মানুহৰ লগতো আমি যোগাযোগ কৰি পেলাই আমি ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকৰ লগত যোগাযোগ কৰাইছোঁ যে এইটো কেনেকুৱা ঘৰুৱা পদ্ধতি, এই মানুহজনে কেনেকৈ ঘৰুৱা পদ্ধতি কি ব্যৱহাৰ কৰি তেওঁ এই বেমাৰটো ঠিক কৰিলে। তাৰোপৰিও আমাৰ ৰিটায়াৰ্ড কিছুমান পাৰ্চন আছে, ধৰক আৰ্মিৰ পৰা ৰিটায়াৰ্ড পাৰ্চন আছে, ৰিটায়াৰ্ড পাৰ্চনসকলৰ লগত আমি যোগাযোগ কৰোঁ যেতিয়া আমাৰ 15 আগষ্ট 26 জানুৱাৰী আহে, পেৰেডৰ আমাৰ কথা আহে কিছুমান, এই তেতিয়া আমাৰ তেওঁলোকে দুদিন তিনিদিনৰ আগৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক সেইসমূহ শিক্ষা দিয়ে যে আমাৰ স্বাধীনতাৰ সংগ্ৰামৰ ক্ষেত্ৰত হওক বা আমাৰ যিখিনি কৰিব লাগিব নিয়ম নীতি কিয় আহি পৰিল, সেই সকলোখিনি মানে তেওঁলোকে দিয়ে। তাৰোপৰি মৎস্যপালকসকল আছে, মৎস্যপালকসকলৰো আপোনাক যদি মই এতিয়া মই আমাৰ বায়'ডাইভাৰ্চিটি বুকখন দেখাওঁ তেতিয়াহ'লে আপুনি দেখিব সকলোৰে তাৰ বিভিন্ন ধৰণৰ তাৰ লেখা আছে আৰু ছাত্ৰ ছাত্ৰীসকলে নিজে সংগ্ৰহ কৰি আনি আমাক এইখিনি জমা দিছে।
1: অতি সুন্দৰ এটা ব্যৱস্থা চৰকাৰী বিদ্যালয়ত।
0: চৰকাৰী স্কুল বুলি ক'লে ৰাইজৰ, আমাৰ এই অঞ্চলৰ ৰাইজৰ অনীহা নাই, আমাৰ এই অঞ্চলৰ ৰাইজে আমাৰ এই স্কুলখনক আঁকোৱালি লৈছে। আমি আমাৰ শিক্ষকৰ মানসিকতাৰ ওপৰত এটা অঞ্চলৰ ৰাইজে নিৰ্ভৰশীল, বিদ্যালয়খন নিৰ্ভৰশীল হয় এটা শিক্ষকৰ, আমি যদি শিক্ষকসকলে এই বৃত্তিটো বৃত্তি হিচাপে আৰ্থিকভাৱে

0: আৰু লগতে ছাত্ৰ-ছাত্ৰীসকল উন্নতিৰ মুখত আগুৱাই যাব।
1: তথাপিতো আমি যিমান দেখা পাওঁ যে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আমাৰ গাঁৱত পিতৃ মাতৃসকলেও বহুত কৰিবলগীয়া আছে। বিদ্যালয়ত দেওবাৰ দিনটোত ল'ৰাটোৱে কি কৰিছে, ছোৱালীজনীয়ে কি কৰিছে, শোৱাৰ পৰা সোনকালে উঠিছে নে নাই।
0: গতিকে এই আৰ্থিকভাৱে পিছপৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক আমি জোৰো দিব নোৱাৰোঁ যে দেউতাকে গৈ লৈ পেলাই কাম নকৰক, ল'ৰাটোৰ ওপৰত চকু ৰাখক। মাকজনীও হয়তো কামলৈ ওলাই যাবলগীয়া হয় বা বিভিন্ন আজিকালি চৰকাৰী আঁচনিৰ মাকসকল ঘূৰিবলগীয়া হয়, সেই ক্ষেত্ৰত আমি তেওঁলোকৰ ঘৰে ঘৰে গৈ লৈ পেলাই আমি এই বিষয়ে বা আমাৰ বিদ্যালয়ত আমি মাহেকীয়া মিটিং পাতি তেখেতসকলক আমি সজাগতা কৰোঁ। আমাৰ সভাপতি মহোদয় শ্ৰীযুত নোমল চন্দ্ৰ নাথদেৱেও ঘৰে ঘৰে গৈ লৈ পেলাই তেখেতসকলৰ লগত যোগাযোগ স্থাপন কৰে। গতিকে আমি যিমানখিনি আমাৰ ফালৰ পৰা চেষ্টা কৰিব পাৰিছোঁ আমি চেষ্টা কৰিছোঁ, তথাপিও আৰু অকণ চেষ্টা কৰিবলগীয়া আছে। আমি সেইখিনি কৰি আমাৰ বিদ্যালয়খন আমাৰ অঞ্চলটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এই বহুৱা ভেটি মধ্য ইংৰাজী বিদ্যালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা কৰিছোঁ।
1: শেষত মোৰ এটা প্ৰশ্ন আছে, আপোনালোকৰ অভাৱ যদি কওঁ যে আমি আজি আকাশবাণী পাই আহিলোঁ, আপুনি নিশ্চয় কিবা এটা অভাৱ পাই থাকে, কিন্তু আজি আমাৰ আকাশবাণীয়ে আপোনাৰ কাষলৈ উঠি আহিছে, আপোনাৰ কি অভাৱ আছে?
0: হয় চাওক, প্ৰথম কথাটো হৈছে আমাৰ এক নম্বৰ অভাৱ আমাৰ ক্লাছৰুমৰ অভাৱ। আমাৰ এইখন আপুনি প্ৰথমতেই কৈছে যে আমাৰ এখন বহুৱাভিত্তি প্ৰাথমিক বিদ্যালয় আছিলে আৰু এতিয়া বৰ্তমান বহুৱাভিত্তি মধ্য ইংৰাজী বিদ্যালয় হ'ল, আৰু লগতে ইয়াত তিনিটা শ্ৰেণী ইয়াত যোগ হৈ গ'ল। আগতে ক শ্ৰেণীৰ সৈতে ছটা শ্ৰেণী আছিলে, এতিয়া 6, 7, 8 যিহেতু যোগ হৈ গ'ল, ইয়াত নটা শ্ৰেণী হ'ল। গতিকে আমি কিন্তু সেই শ্ৰেণীসমূহ এক্সট্ৰাকৈ আমি চৰকাৰৰ ফালৰ পৰা আবণ্টন পোৱা নাই। আমি ইয়াতেই কি কৰিব লগা হৈছে, আমি এটা শ্ৰেণীতে তিনিটা ক্লাছ আমি চলাব লগা হৈছে। বিভাগীয় কৰ্তৃপক্ষক আমি লিখিতভাৱে জনাইছোঁ, তেখেতসকলেও গুৰুত্ব সহকাৰে বস্তুটো লৈছে, তথাপিও আমাক এতিয়ালৈকে আমাৰ এই আঁচনিৰ জৰিয়তে আমাক সফল কৰাব পৰা নাই, যিহেতু আমাৰ দুবছৰ পাৰ হৈ গ'ল। এই ক্ষেত্ৰতে এইবাৰ আমাৰ 7ৰ পৰা ছাত্ৰ ছাত্ৰী ক্লাছৰুম নোহোৱাৰ বাবে প্ৰায় 7গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ নিকটৱৰ্তী স্কুললৈ গুচি গৈছে ক্লাছৰুম নোহোৱাৰ বাবে। গতিকে এইটো এটা আমাৰ প্ৰধান সমস্যা। 2 নম্বৰ সমস্যাটো হৈছে আমাৰ শিক্ষকৰ সমস্যা। যিহেতু এতিয়া 6, 7 আহি গ'ল, গতিকে তাত ক্লাছ টিচাৰ আমাৰ মানে ছাবজেক্ট টিচাৰৰ প্ৰয়োজন আছে। আমি আমাৰ আগৰ প্ৰাথমিক বিদ্যালয়সমূহত এছিষ্টেণ্ট টিচাৰ থাকে, তাত কোনো ছাবজেক্ট টিচাৰ নাথাকে, আৰু 6, 7ৰ পৰা একেবাৰে 9, 10লৈকে ছাবজেক্ট টিচাৰ থাকে। গতিকে ছাবজেক্ট টিচাৰৰ আমাৰ অভাৱ আছে, যিহেতু 2গৰাকী টিউটৰহে আমি পাইছোঁ। গতিকে ইয়াত নাই ইংলিছ শিক্ষক আছে, নাই হিন্দীৰ শিক্ষক আছে, নাই ছায়েন্স শিক্ষক আছে। গতিকে আমাৰ এল পিৰ টিচাৰসকলেহে আমাৰ পঢ়াই থাকিব লগা হৈছে, যিসকল এছিষ্টেণ্ট টিচাৰ, যিসকলে এল পিত নিযুক্তি পাইছিলে, এম ইত পোৱা নাছিলে, তেখেতসকলে পঢ়াই থাকিব লগা হৈছে। গতিকে সেই ক্ষেত্ৰত চৰকাৰক অৱগত কৰিবলৈ আপোনাৰ আকাশবাণী কেন্দ্ৰক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে, যাতে আমি আমাৰ শিক্ষকৰ যিটো আমাৰ মানে কম হৈ আছে, শিক্ষকখিনিও আমাক দিয়ে, আৰু লগতে আমাৰ ক্লাছৰুম যিটো আমাৰ বহুত অসুবিধাৰ সৃষ্টি হৈ আছে, আমাৰ 3টা ক্লাছৰ বহুত প্ৰয়োজন হৈ আছে, এইখিনিৰ ওপৰতো যাতে চৰকাৰে দৃষ্টি ৰাখে।
1: যি অভাৱ অভিযোগ পূৰণ হওক আৰু চৰকাৰী বিদ্যালয়ত সকলো যাতে বিনামূলীয়া সুবিধা পাওক, আৰু আমি ইয়াৰ পৰাই এই বিদ্যালয়ৰ পৰা আমি আমাৰ শ্ৰোতাসকলক আমি অৱগত কৰিব খুজিছোঁ, আপুনিও যদি আমাৰ এই অনুষ্ঠান শুনি থকা এই বহুৱা ভেটি অঞ্চলৰ শ্ৰোতা হয়, তেতিয়াহ'লে আপোনালোকেও আহি এই বিদ্যালয়খনত নিজাকৈ জানিব বুজিব আৰু নিজে কিবা পাঠদান কৰিব পাৰে নেকি, কিবা সহায় কৰিব পাৰে নেকি, এই সহায় আগবঢ়াব। তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ, ধন্যবাদ।
0: ধন্যবাদ।

0: নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিদিষ্ণা দেৱী। মই এইখন বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী, সহ শিক্ষয়িত্ৰী।
1: আপোনাৰ ঘৰ?
0: মোৰ ঘৰ নগাঁৱৰ মিলনপুৰত।
1: আজি কি পঢ়ালে, কি ক'ব আপুনি?
0: পঢ়ালো বহুতখিনিয়ে, কিন্তু এটা আমি এটা ক্লাছ এটা টাইমত নকৰিবলৈ টাইম মানে সেইটো আমাৰ নহয় যে আমি অকল এটা ক্লাছৰ ভিতৰত এটা ক্লাছতে পঢ়াম তেনেকুৱা নহয়। আমি প্ৰতিটো ক্লাছে চাব লগা হয়। প্ৰায় এজন আমাৰ ইয়াত শিক্ষকৰ সমস্যাটো বহুত বেছি, সেইটো কাৰণে এটা সময়তে এটা ক্লাছৰ সময়ত আমি দুটা তিনিটা ক্লাছ একেলগে চম্ভালিব লগা
1: হয়। আজি কি পঢ়ালে?
0: আজি পঢ়ালো আপোনাৰ সমাজ বিজ্ঞান পঢ়ালো ক্লাছ ছিক্সত, তাৰপিছত ক্লাছ ফাইভতো তেনেকে সমাজ বিজ্ঞান পঢ়ালো, অসমীয়াও পঢ়ালো। ক্লাছ ছিক্সত মই ইংলিছো চাওঁ, ইংলিছো পঢ়ালো। ক্লাছ টুত পঢ়ালো পৰিৱেশ অধ্যয়ন, সেই তেনেকে।
1: এই যে আপুনি আজি পঢ়ালে, ঘৰত আপুনি পাঠটো আওৰাই আহে নে ইয়াতে গোটেইখিনি কৰে কামটো?
0: ঘৰত পাঠটো আওৰাও, মই চাওঁ এবাৰ কাৰণ কি পঢ়াব লাগিব তেওঁলোকক, অকণমান
1: আনুষংগিক কথাও ক'ব লাগিব।
0: হয় হয়, মানে তেওঁলোকক প্ৰথম পাঠৰ কথা কৈ থাকিলে তেওঁলোকে কথাবিলাক ইমান গুৰুত্ব দিব মানে অকণমান মনোযোগটো হেৰি হৈ যায়, গতিকে বাহিৰা কথা অলপ তেওঁলোকক ক'লে তেওঁলোকৰ মনটো তাত বহে, আৰু বাহিৰা কথা দুই এটা শিকিব পালে তেওঁলোকে ভালো পায়, আৰু মানে পঢ়িব শুনিবৰ কাৰণে তেওঁলোক মানে আগ্ৰহী হয় তেতিয়া বেছি।
1: হয়, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু আপুনি আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকক ধৰক আপুনি কিবা এটা পঢ়ালে, তাৰপিছত সুধিলে আমাৰ দেশখন কেতিয়া স্বাধীন হৈছিল, বা সৰু সৰু প্ৰশ্ন উত্তৰ দিব পাৰেনে বাৰু?
0: পাৰে, কিছু ক্ষেত্ৰত নোৱাৰে, কিছু সংখ্যকে পাৰে, কিছু সংখ্যকে নোৱাৰে।
1: নোৱাৰাৰ কাৰণটো কি, ঘৰত নপঢ়ে নেকি?
0: মানে তেওঁলোকৰ হয়, তেওঁলোকৰ মানে অকণমান ঘৰত পঢ়োৱাৰ সেই হেৰিটো অকণমান কম।
1: আৰু বহুত ল'ৰা ছোৱালী আমি কথা পাতি গম পাওঁ, তেওঁলোকে কথাটো ভালকৈ ক'বলৈ নোখোজে, লাজ কৰে, সংকোচ
0: কৰে। আচলতে সেই পৰিৱেশটো ঘৰৰ পৰা পাব লাগিব, আৰু আমিও কৰোঁ যিমান পাৰোঁ চেষ্টা কৰোঁ। ইয়াতে তেওঁলোকক বিভিন্ন ধৰণৰ আকস্মিক বক্তৃতা হয় তেনেকুৱা অনুষ্ঠান আমি শনিবৰীয়া চৰাত কৰিব চেষ্টা কৰোঁ, পাতিব চেষ্টা কৰোঁ, আৰু তেওঁলোকে যাতে কথা কোৱাৰ সেই আত্মবিশ্বাসটো পায় সেইটো কাৰণে চেষ্টা কৰোঁ। কিন্তু কিছু কিছু ক্ষেত্ৰত তেওঁলোকৰ এইটোও চাব লাগিব যে মানে তেওঁলোকৰ সামাজিক কেনেকুৱা এটা সামাজিক অৱস্থাৰ পৰা তেওঁলোক আহিছে, গতিকে সেই ঘৰৰ পৰা সেইখিনি তেওঁলোকে কিমান দূৰ শিকি আহিব পাৰিছে সেইটো এটা কথা।
1: আৰু এটা কথা, এনেধৰণৰ ছাত্ৰ ছাত্ৰীক আপোনালোকে শিক্ষাদান কৰিছে, আটাইতকৈ ভাল কাম এইটোৱে যে এই পিছপৰা অঞ্চলত শিক্ষাদান কৰি তেওঁলোকক আগবঢ়াই নিয়া সমান চাকে সমাজ সেৱাৰ কাম আৰু পৃথিৱীত কতোৱেই নাই নেকি?
0: হয়, চেষ্টা কৰিছোঁ যিমান পাৰোঁ তেওঁলোকে যাতে আমাৰ পৰা দুটা কথা নতুনকৈ শিকে, আমি তেওঁলোকৰ পৰা যাতে কিবা এটা শিকিব পাৰোঁ সেইটোৱে চেষ্টা কৰিছোঁ।
1: নিজৰ সন্তানক নিবলৈ এজন অভিভাৱক আহিছে, আমি অকণ কথা পাতো। দাদা, আপোনাৰ নামটো?
2: জয়ন্ত নাথ।
1: জয়ন্ত নাথ, আপোনাৰ সন্তানক নিবৰ কাৰণে আপুনি ইয়াত ৰৈ আছে। আপোনাৰ ল'ৰা ছোৱালীতে কিমান পঢ়িছে, কি পঢ়িছে কোৱাচোন, কওকচোন।
2: ছোৱালীজনী দ্বিতীয় শ্ৰেণী।
1: দ্বিতীয় শ্ৰেণী, তাই। আৰু কেইটা ল'ৰা ছোৱালী আপোনাৰ?
2: ল'ৰা এটা, ছোৱালীজনী।
1: ইয়াতে পঢ়িছিল নে দুইটা সন্তানে?
2: ইয়াতে প্ৰাথমিক বিদ্যালয়তে পঢ়িছে।
1: ইয়াতে পঢ়িছে আৰু তেওঁলোকক নিবলৈ লৈ
2: আহিছে।
1: আজিকালি দেখা যায় যে চৰকাৰী বিদ্যালয়ত সকলোখিনি বিনামূলীয়াকে পায়, আপুনিতো তেনেকে পাইছে চাগে?
2: পাইছোঁ।
1: কি কি পাইছে আপুনি কওক? কিতাপ?
2: কিতাপ, ইউনিফৰ্ম, খাদ্য।
1: গতিকে ঘৰত অকমান তদাৰক কৰিলে চাগে নিশ্চয় ল'ৰা ছোৱালীকেইটাই চাগে ভালকে পাছ কৰিব পঢ়া শুনাৰ ক্ষেত্ৰত। আপুনি অকমান তদাৰক কৰেনে বাৰু?
2: মই সময় নাপাওঁ, মাকে কয় আৰু।
1: হয়, তাৰ মাজেদি ঘৰতে থাকে যেতিয়া পঢ়িছ নে নাই, কিতাপখন পঢ়িছে নাই, বাতৰি কাকতখন পঢ়িছ নাই, আমি কৈ থাকিব লাগিব। আপুনি খেতি পথাৰ কৰে?
2: হয়, খেতি কৰোঁ।
1: কি খেতি কৰে আপুনি কওক অকমান?
2: ধান খেতিয়ে কৰোঁ। আগতে মৰাপাট, কুঁহিয়াৰ, সৰিয়হ এইবোৰ কৰিছিলোঁ। এইবোৰ মানে গৰু ছাগলী পৰা ৰাখিব নোৱাৰা হ'লো যে, আৰু তাতে মানুহ পাবলৈ নাই। এতিয়া এই ধান খেতিটোৱে এক নম্বৰ কৰোঁ আৰু।
1: ধান খেতি
2: এক নম্বৰত
1: ভাল লাগিলে, আপুনি ধান খেতি কৰি যাব। হয়, আৰু এজন আছে। হয়, আপোনাৰ নামটো?
3: মোৰ নাম প্ৰাঞ্জল নাথ।
1: প্ৰাঞ্জল নাথৰ ঘৰ কোনখন গাঁৱত?
3: মোৰ ঘৰ ইয়াতে।
1: এই যে এখন চৰকাৰী বিদ্যালয়ত আপোনাৰ সন্তানক দিবলৈ আহিছে, আপুনি কিমান মনতে ভাল লাগে যে মই সকলো বিনামূলীয়াকে পাইছো, মোৰ খৰচ নাই, কওকচোন অকণমান।
3: ভাল লাগে, আগৰ এতিয়া চৰকাৰী বিদ্যালয়ত এতিয়া আপোনাৰ আগৰ নিচিনা নহয়, এতিয়া সা সুবিধা ভাল, শিক্ষা

0: শিক্ষাগত এইটো ভাল ভাল এতিয়া বৰ্তমান ভাল।
1: আপুনি কেতিয়াবা বিদ্যালয়লৈ যায়নে যে মোৰ ছোৱালীনে কিমান পঢ়িছে বা পঢ়া শুনা কেনেকুৱা কি কি অভাৱ অভিযোগ আছে বিদ্যালয়ত খবৰ?
0: আহোঁ আহোঁ বিদ্যালয়ত যেতিয়া মিটিং হয় মিটিঙলৈ মাতিলে আহোঁ খা খবৰ কৰোঁ।
1: হয় মিটিঙলৈ অহাটো অতিকৈ
0: গুৰুত্বপূৰ্ণ,
1: তাতোকৈ গুৰুত্বপূৰ্ণ ঘৰত যেতিয়া ল'ৰা ছোৱালীটো থাকে তেতিয়া আপুনি অকণ পঢ়াত তদাৰক কেনেকৈ কৰে, পঢ়িছেনে নাই?
0: পঢ়িছে নে তদাৰকটো কৰোৱে, তাৰ ওপৰঞ্চি টিউচনো দিওঁ আৰু ঘৰত আমিতো কামে বনে যাওঁ, মাকে যিমানখিনি পায় তদাৰক কৰে।
1: কেতিয়াবা বাতৰি কাকত এখন কিনি আনি দিওঁ, পুৰণা কিতাপ এখন কিনি আনি দিওঁ, আমি ক'ব পাৰোঁ যে তই এখন
0: পঢ়িব তেনেকৈ দিওঁ বাৰু, পঢ়াটো যিমানখিনি পাওঁ গুৰুত্ব দিছোঁ।
1: আপুনি কি কৰে মানুহজনে?
0: মই বৰ্তমান এফচিএড কৰোঁ,
1: কাম কৰে নহয়
0: কাম কৰোঁ। গতিকে
1: আপুনি কিবা এটা কৰি আছে, আপোনাৰ সন্তানক গাঁৱৰ বিদ্যালয়খনত দিছে, অতিকৈ গুৰুত্বপূৰ্ণ কথা আৰু সকলো বিনামূলীয়া কিতাপ পায়,
0: কিতাপ কাপোৰ
1: পায়,
0: হয় হয় কিতাপ পায় কাপোৰ পাইছে,
1: ইউনিফৰ্ম
0: পাইছে, হয়।

0: আছে ধৰ্মেন্দ্ৰনাথ।
1: ধৰ্মেন্দ্ৰনাথৰ গাঁওখনৰ নামটো
0: মোক একে গাঁৱে
1: এই যে নিজৰ সন্তানক এইখন চৰকাৰী বিদ্যালয়ত দিছে, সকলো বিনামূলীয়াকে পাইছে,
0: সকলো বিনামূলীয়াকে পাই আছো।
1: গতিকে
0: কোনো ধৰণৰ আজিলৈকে অসুবিধা পোৱা নাই। যেনিবা ক্লাছ ফাইভ পালে গৈ মোৰ ল'ৰাটো শ্ৰীমানত
1: পঢ়া শুনাত আমি অকণ তদাৰক কৰিব লাগিব। মোবাইলটো যদি চাই থাকে তেতিয়া পঢ়িব নোৱাৰিব নহয় জানো,
0: গুৰুত্ব দিব লাগিব। হয়,

ৰাইজৰ পদূলিত আকাশবাণী আজিৰ এই অনুষ্ঠানত কাছমাৰী অঞ্চলৰ কথা বতৰা শুনিলে যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰনাথে। শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ 102.7 মেগাহাৰ্ট যোগে। আহকচোন কেইটিমান গীত শুনি লওঁ। প্ৰথমে আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

কেইটিমান অসমীয়া গীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। এতিয়া ক্ৰমে 8:45 মিনিটত সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 শুনিবলৈ পাব।

0: বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন।
1: দেশৰ অন্যান্য ৰাজ্যৰ লগতে ষোড়শ অসম বিধানসভাতো ধনীভূতত নাৰী সবলীকৰণৰ উদ্দেশ্যে চৰকাৰীভাৱে সদনত উত্থাপন কৰা সংকল্প প্ৰস্তাৱ গৃহীত হ'ল। ইয়াকে লৈ চলা বিতৰ্কত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে প্ৰতিবাদ কৰি সদন ত্যাগ কৰে। শেহতীয়াকৈ সংসদত 2026 চনৰ 131 সংখ্যক সংবিধান সংশোধনী বিধেয়কখন নাকচ হোৱাৰ পাছত 2023 চনৰ মহিলা সংৰক্ষণ আইনখন বলবৎ কৰাৰ বাবে মধ্যপ্ৰদেশকে ধৰি দেশৰ আন আন NDA শাসিত ৰাজ্যসমূহে সংশ্লিষ্ট ৰাজ্যৰ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। সেই মৰ্মে মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগেও অনুৰূপ উদ্দেশ্যৰে ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ তৃতীয় দিনা চৰকাৰীভাৱে এই সম্পৰ্কীয় সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। ইয়াৰ ভিত্তিতে অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনৰ মজিয়াত এই সংকল্প প্ৰস্তাৱৰ ওপৰত দীৰ্ঘ সময় ধৰি আলোচনা চলে। শাসক বিৰোধী উভয় শিবিৰৰ 29গৰাকী বিধায়ক বিধায়িকাই এই বিতৰ্কত অংশগ্ৰহণ কৰে। এই বিতৰ্কৰ মাজতে সংকল্প প্ৰস্তাৱটোৰ সমৰ্থনত সদনত বক্তব্য আগবঢ়াই জোনাই সমষ্টিৰ বিজেপিৰ বিধায়ক ভুৱন পেগুৱে বিৰোধী শিবিৰক সংবিধান বিৰোধী বুলি অভিহিত কৰে। এই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে 2023 চনৰ মহিলা সংৰক্ষণ আইনখন ইতিমধ্যে দেশৰ সংবিধানৰ অংশ হৈছে। দেশত আইনখন বলবৎ কৰিবলৈ হলে লোকসভা আৰু দেশৰ প্ৰতিখন ৰাজ্যৰ বিধানসভা সমষ্টিৰ পুনৰ গঠন কৰাটো

পাছতেই বিধানসভাৰ অধ্যক্ষই কোন দলৰ কি দুৰৱস্থা হয় সেয়া চোৱাৰ প্ৰয়োজন নাই বুলি সদনত উল্লেখ কৰে। বিধানসভাৰ অধ্যক্ষৰ এই বক্তব্যৰ পাছতেই বিধায়ক অখিল গগৈয়ে নিজৰ আসনৰ পৰা অধ্যক্ষৰ আসনৰ ফালে উঠি যায় আৰু অধ্যক্ষক নিজৰ বাক্যাংশ বাদ দিয়াৰ বাবে দাবী জনায়। বিৰোধীৰ প্ৰতিবাদৰ বাবে সদনত বক্তব্য আগবঢ়াবলৈ থিয় হৈও থমকি ৰোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অধ্যক্ষলৈ আঙুলি টুওৱা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধায়ক ভুৱন পেগুৱে যদি বিৰোধীক উদ্দেশ্যি আঙুলি টুৱাইছে তেন্তে সেয়া বেয়া কথা, কিন্তু বিধায়ক অখিল গগৈয়ে সদনৰ মজিয়াত অধ্যক্ষক আঙুলি টুৱাই ধমক দিয়াৰ চেষ্টা চলাইছে। সদনৰ মজিয়াত আঙুলি টুৱাই অধ্যক্ষক ধমক দিয়াৰ অপচেষ্টা চলোৱাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থীয়ে নহয়, ই অক্ষমণীয় অপৰাধো। ইয়াৰ বাবে সদনৰ মজিয়াত বিধায়ক অখিল গগৈৰ আচৰণৰ ভিডিঅ' নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ অধ্যক্ষক আহ্বান জনায়। লগতে এনে আচৰণৰ বাবে বিধায়ক অখিল গগৈয়ে সদনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰে সেয়াও নিৰীক্ষণ কৰিবলৈ বিধানসভাৰ অধ্যক্ষক সদনৰ মজিয়াৰ পৰাই আহ্বান জনায়। ইয়াৰ মাজতে বিৰোধী কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে সদন ত্যাগ কৰে। ইয়াৰ পাছতে সমষ্টি পুনৰগঠনৰ প্ৰয়োজন সন্দৰ্ভত সদনত কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান ৰাভা জনগোষ্ঠীৰ এটা সমষ্টি আছে, বড়ো জনগোষ্ঠীৰ বাবেও বিধানসভা আৰু লোকসভা সমষ্টি আছে, কিন্তু খিলঞ্জীয়া জাতি হোৱা সত্বেও এই পৰ্যন্ত সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তিৱা আদিৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ প্ৰতিনিধি জয়ী কৰাই আনিব পৰাকৈ ৰাজ্যত এটাও বিধানসভা সমষ্টি নাই। যোৱা এপ্ৰিলত সংসদত সংবিধান সংশোধনী বিধেয়কখন গৃহীত হোৱা হলে নিশ্চিতভাৱে অসমৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ লগতে মহিলাৰ বাবেও বিধানসভা সমষ্টি সংৰক্ষণ কৰিব পৰা গ'লহেঁতেন। লগতে দলগাঁও, মানকাছৰ, আলগাপুৰ, কাটলিচেৰা আদি বিধানসভা সমষ্টিসমূহ বিভক্ত কৰিব পৰা গ'লহেঁতেন, কিন্তু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ বাবে এয়া সম্ভৱ হৈ নুঠিল। একেদৰে মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণো সম্ভৱ হৈ নুঠিল। অসমৰ ৰাইজে এই কথা ভালদৰে বুজি পাইছে বাবেই বিধানসভাৰ শেহতীয়া নিৰ্বাচনত বিৰোধীক উচিত প্ৰত্যুত্তৰ দিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে সদনত উল্লেখ কৰে। অৱশ্যে ইয়াৰ আগেয়ে সদনত বক্তব্য আগবঢ়াই কংগ্ৰেছ মহিলা বিৰোধী নহয় বুলি সদনৰ দৃষ্টিগোচৰ কৰে কংগ্ৰেছ বিধায়ক ছাকিৰ হুছেইন ছিকদাৰে। এই সন্দৰ্ভত তেওঁ কয় যে জন্মলগ্নৰে পৰা কংগ্ৰেছে নাৰী সবলীকৰণৰ হকে কাম কৰি আহিছে। নাৰী সবলীকৰণৰ স্বাৰ্থত 1928 চনতে কংগ্ৰেছ কাৰ্যকৰী কমিটীয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। নাৰী সবলীকৰণৰ ক্ষেত্ৰত কংগ্ৰেছে কেতিয়াও বিৰোধিতা নকৰে। কংগ্ৰেছৰ কাৰ্যকালতে দেশে মহিলা ৰাষ্ট্ৰপতি লাভ কৰিছে। কংগ্ৰেছৰ কাৰ্যকালতেই মহিলাই সাংসদ, মুখ্যমন্ত্ৰী, ৰাজ্যপাল আদিৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদ অলংকৃত কৰিছে। মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত 33% আসন সংৰক্ষণৰ বাবে কংগ্ৰেছ পক্ষপাতী। ইয়াৰ বাবে সমষ্টি পুনৰগঠন নকৰাকৈয়ে দেশত আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ মহিলাৰ আসন সংৰক্ষণ আইন বলবৎ কৰিবলৈও তেওঁ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। ৰাজনৈতিক লাভালাভৰ বাবে নাৰীসকলক ঢাল হিচাপে ব্যৱহাৰ কৰি সমষ্টি পুনৰগঠন কৰিব বিচৰা বুলিও বিধায়কগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণৰ পূৰ্বে মহিলাসকলক শৈক্ষিকভাৱে উপযুক্ত কৰি গঢ়ি তুলিব লাগিব বুলি সদনৰ দৃষ্টিগোচৰ কৰে মণ্ডিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে। তেওঁ কয় যে বৰপেটা জিলাৰ গৰিষ্ঠ সংখ্যক শিক্ষাখণ্ড শৈক্ষিকভাৱে বৰ্তমানো পিছপৰি আছে। এই শিক্ষাখণ্ডসমূহত নাৰী শিক্ষা প্ৰসাৰ হোৱা নাই। নাৰী শিক্ষা সাৰ্বজনীন হলেহে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ উদ্দেশ্য সফল হ'ব। লগতে স্বাস্থ্যখণ্ডৰ উত্তৰণৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ তেওঁ আহ্বান জনায়। লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 50% আসন সংৰক্ষণ হোৱা উচিত বুলি উল্লেখ কৰে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। অৱশ্যে ইয়াৰ বাবে সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া সম্পন্ন হোৱালৈ অপেক্ষা নকৰি আজিৰে পৰা মহিলা সংৰক্ষণ আইন বলবৎ কৰাৰ বাবে বিধায়কগৰাকীয়ে দাবী জনায়। চৰকাৰীভাৱে উত্থাপন কৰা সংকল্প প্ৰস্তাৱৰ বিতৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ শাসক বিৰোধী উভয় শিবিৰৰ 29 ন পুৰণি বিধায়ক বিধায়িকাই অংশগ্ৰহণ কৰে। বিতৰ্কত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰি নাৰী সবলীকৰণৰ স্বাৰ্থত সংকল্প প্ৰস্তাৱটো সদনত গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ বাবে বিধানসভাৰ অধ্যক্ষক আহ্বান জনাই মন্ত্ৰী অজন্তা নেওগে পাছত ধনীভূতত সংকল্প প্ৰস্তাৱটো সদনে গৃহীত কৰে। ইয়াৰ আগেয়ে ৰূপহীয়াটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনে ধনীভূতত নাকচ কৰে। ইপিনে 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ওপৰত চলা বিতৰ্ক সন্দৰ্ভতো সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ে। প্ৰায় 4:30 ধৰি সদনত চলা এই বিতৰ্কটো শাসক বিৰোধী উভয় শিবিৰৰ ন পুৰণি বিধায়কসকলে অংশগ্ৰহণ কৰে। দুদিন ধৰি চলা বিতৰ্কৰ অন্তত সদনৰ মজিয়াত উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বতে ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অসম নিৰ্ভৰশীল আছিল। এতিয়া অসম ৰাষ্ট্ৰৰ বোজা নহয়, অসমে এতিয়া অনিৰুদ্ধ গতিৰে নতুন দিশলৈ আগবাঢ়িছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ পুনৰ

0: কয় যে দ্ৰুত উন্নয়ন আৰু প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজন। বোমা বাৰুদৰ ধুইয়াই এসময়ত চালি ধৰা অসমৰ আকাশত এতিয়া শান্তিৰ কপৌ উৰিছে। শান্তি চুক্তিৰ জৰিয়তে ইতিমধ্যে হিংসাৰ পথ পৰিহাৰ কৰি 6,000ৰো অধিক অসমীয়া যুৱক মূলসুঁতিলৈ উভতি আহিছে, যাৰ বাবে এতিয়া ৰাজ্যৰ গৰিষ্ঠ সংখ্যক জিলাৰ পৰাই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ বিৰোধী শিবিৰক কটাক্ষ কৰি তেওঁ পুনৰ কয় যে NDAৰ বিজয়ত ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে সমৰ্থন আছে। এইবাৰ NDAৰ পক্ষত জনজাতিসকলৰ 100% সমৰ্থন আছে, অনুসূচিত জাতিৰো 99% সমৰ্থন আছে বুলি তেওঁ উল্লেখ কৰে। পৰ্বতঝৰা, মানকাছৰ আদিৰ দৰে সমষ্টিটো 1,00,000ৰ অধিক ভোট NDAই লাভ কৰিছে। হাৰ্টথ্ৰব জুবিন গাৰ্গক লৈ কৰা ৰাজনীতিৰ প্ৰত্যুত্তৰ অসমৰ ভোটাৰ ৰাইজে দিয়া বুলিও তেওঁ উল্লেখ কৰে। লগতে অহা 5 বছৰত 2,00,000 পদত নিযুক্তি, কৃষিখণ্ডৰ আধুনিকীকৰণ, দ্ৰুত উদ্যোগীকৰণ, কৃত্ৰিম বুদ্ধিমত্তাৰ সফল প্ৰয়োগ, ৰাজ্যৰ 40,00,000 আত্মসহায়ক গোটক উৎপাদনশীল হিচাপে গঢ়ি তোলাকে ধৰি সকলো ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা ইতিমধ্যে যুগুত কৰা বুলিও মুখ্যমন্ত্ৰীয়ে সদনৰ দৃষ্টি গোচৰ কৰে। সমান্তৰালভাৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশ সাধন হোৱা বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যত বৰ্তমানে 14খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে, 11খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মীয়মান অৱস্থাত আছে। গোৱালপাৰা, বজালী, হোজাই, হাইলাকান্দি জিলাতো চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে। লগতে ৰাজ্যৰ প্ৰতিখন জিলাত এখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু BSc নাৰ্ছিং মহাবিদ্যালয় থাকিব। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় অধ্যাদেশ 2026 আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিধেয়ক 2026 সদনত উত্থাপন কৰে। পাছত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বুধবাৰে পুৱা 9:30 বজালৈ সদন স্থগিত কৰা বুলি ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যবিৱৰণী মূলত ইমানেই।
1: বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন শুনিলে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাটোৱে ৰাজ্য চৰকাৰৰ মূল লক্ষ্য বুলি অভিহিত কৰিছে। বিধানসভাত আজি ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰি ডক্টৰ শৰ্মাই কয় যে অৰ্থনীতিৰ পৰা স্বাস্থ্য, যুৱ শক্তিৰ পৰা সামাজিক সম্প্ৰীতি প্ৰতিটো ক্ষেত্ৰতে ৰাজ্য নতুন দিশত আগবাঢ়িবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে চৰকাৰে যুৱ সমাজ আৰু মহিলাৰ সুৰক্ষাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। চৰকাৰ 2 লাখ চৰকাৰী চাকৰি দিয়াৰ সংকল্প পূৰণৰ দিশে দৃঢ়তাৰে আগবাঢ়িছে বুলি তেওঁ মন্তব্য কৰে। ডক্টৰ শৰ্মাই কয় যে বিগত 5 বছৰত অসমৰ অৰ্থনীতি যথেষ্ট শক্তিশালী হৈছে আৰু চলিত বৰ্ষত ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদন 8,71,000 কোটি টকা স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। ডক্টৰ শৰ্মাই কয় যে 2029 চনৰ ভিতৰত অসমে 10 লাখ কোটি টকাৰ বৃহৎ অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব বুলি তেওঁ আশাবাদী। নীতি আয়োগৰ তথ্য অনুসৰি ৰাজ্যৰ 35% জনসংখ্যাই দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ পৰা ওলাই আহিবলৈ সমৰ্থ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ 84লৈ হ্ৰাস পাইছে আৰু এই হাৰ ৰাষ্ট্ৰীয় গড় 88তকৈ কম। ৰাজ্য স্বাস্থ্যখণ্ডত দ্ৰুত বিকাশ হৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বজালী, গোৱালপাৰা আৰু হাইলাকান্দিকে ধৰি 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈ আছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত 1খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে আগবাঢ়িছে। চৰকাৰে অহা 5 বছৰত 1খন জিলা 3টা প্ৰতিষ্ঠান অৰ্থাৎ প্ৰতিখন জিলাত 1খন চিকিৎসা মহাবিদ্যালয়, 1খন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু 1খন বিশ্ববিদ্যালয় স্থাপনৰ দৃষ্টিভংগী আগুৱাই লৈ যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বৰ্তাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ বিষয়ে উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমীয়া বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
2: আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব। ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
1: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টোবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালি গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকী ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। বজালী জিলা প্ৰাথমিক শিক্ষা বিভাগে মোবাইল ফোন ব্যৱহাৰৰ ফলত পাঠদানত ব্যাঘাত জন্মৰ প্ৰতি লক্ষ্য ৰাখি আৰু শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। সেই অনুসৰি এতিয়াৰে পৰা শিক্ষকে শ্ৰেণীকোঠালৈ মোবাইল ফোন নিব নোৱাৰিব। শিক্ষা বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে ব্যক্তিগত কামৰ বাবে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰী নিৰ্দেশনা পালন কৰিবলগীয়া থাকিলে বা বিভাগীয় জৰুৰী কাম থাকিলেহে শ্ৰেণীকোঠাত মোবাইল ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হ'ব বুলি নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষৰ পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
3: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। এতিয়া শুনক আয়তি অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ।
4: শ্ৰোতাইদেউলৈ শুভেচ্ছা জনাই মুকলি কৰিছোঁ আজিৰ আয়তি অনুষ্ঠান। আইদেউসকল, আহকচোন আজিৰ অনুষ্ঠানত কৰণী অঞ্চলৰ আয়তীসকলে পৰিৱেশন কৰা গীত মাতৰ অনুষ্ঠান শুনো। অনুষ্ঠান পৰিৱেশন কৰা আয়তীসকল হ'ল দীপামণি শইকীয়া, ৰূপা বৰা, গোলাপী শইকীয়া, মামণি শৰ্মা আৰু ৰাণু দেৱী। বাদ্য সংগত কৰিছে কংকনজ্যোতি বৰদলৈ, অংকুৰ বৰদলৈ আৰু প্ৰণৱজ্যোতি বৰাই। এয়া তেখেতসকলে পৰিৱেশন কৰিছে নাম।

0: বাইদেউসকল, আহকচোন আজিৰ অনুষ্ঠানত আমি কথা পাতোঁ গীত মাত চৰ্চাৰ সৈতে জড়িত এগৰাকী আয়তী বাণী বৰা বৈৰাগীৰ সৈতে। নমস্কাৰ বাইদেউ, আকাশবাণী নগাঁও কেন্দ্ৰৰ আয়তী অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। প্ৰথমে আপোনাৰ পৰিচয় এতিয়া আপোনাৰ পৰা আমি জানি লওঁ, কওকচোন।
1: নমস্কাৰ, মোৰ নাম বাণী বৰা বৈৰাগী, মোৰ ঘৰ পুৰণি গুদামত।
0: আপুনি গীত মাতৰ চৰ্চাৰ সৈতে জড়িত নহয় জানো?
1: হয়, মই গীত মাতৰ চৰ্চা কৰি আছোঁ।
0: হয়, কেতিয়াৰ পৰা কেনেদৰে আৰম্ভ কৰিছিল কওকচোন?
1: মই 19 চনতেই মই স্কুল খুলিছিলোঁ, 20 চনত মই চেণ্টাৰটো পাইছোঁ। মোৰ মিউজিকৰ স্কুল আছে, তাৰ বাদেও মই বৰ্তমান MBBS কৰি আছিলোঁ। এতিয়া আমাৰ 18 জানুৱাৰীত আমাৰ প্ৰেক্টিকেল পৰীক্ষা হৈ গৈছে, ৰিজাল্ট অহা নাই। MBBSটো যদি ৰিজাল্ট ভাল হয় কমপ্লিট হ'ব আৰু।
0: হয়,
1: মই ছোৱালী অৱস্থা পাই কৰি আছিলোঁ, মইনা পাৰিজাতত মই প্ৰথম বৰগীত গাইছিলোঁ, তাৰ পাছৰ পৰাই চৰ্চা চলিয়ে আছে। তাৰপাছতে মই গুৰু ভুৱন বৰা ছাৰক লগ পালোঁ, তাৰ ভুৱন বৰা ছাৰৰ ওচৰত মই বৰগীতৰ শিক্ষা ললোঁ, তেখেত বৰ্তমান ঢুকাইছে। তাৰপিছত মোৰ আৰু এজন গুৰু এতিয়া বৰ্তমান জীয়াই আছে, টংকেশ্বৰ শৰ্মা, তেখেতৰ ওচৰত মই শিক্ষা লৈছিলোঁ। আৰু প্ৰদীপ শৰ্মা বুলি কয় এজন, তেখেতৰ ওচৰত মই ভকেলৰ কোৰ্চটো কৰিছিলোঁ, তেনেকৈ চলি আছে আৰু।
0: হয়, যিহেতু আপুনি এয়াটো ছোৱালী কালৰ পৰা আৰম্ভ কৰিছিল নহয় জানো?
1: হয়
0: হয়, আপোনাৰ মাৰ ঘৰৰ কথা কওকচোন।
1: মোৰ মাৰ ঘৰ কলিয়াবৰ জমখলা বুলি কয়, তাতেই মোৰ মাৰ ঘৰ হয়। তাতেই মই কলিয়াবৰ কলেজতে পঢ়িছিলোঁ, কলিয়াবৰ কলেজত পঢ়ি থাকোঁতেই মই ভকেলটো কমপ্লিট কৰিছোঁ, তাৰ আগতেই মই ভুৱন বৰা ছাৰৰ ওচৰত বৰগীতটো কমপ্লিট কৰিছোঁ।
0: হয়, আপুনি যে ক'লে মইনা পাৰিজাতত গীত গোৱাৰ কথা, সেই সময়ৰ স্মৃতিবিলাক কেনেকুৱা লাগে কওক?
1: খুবেই ভাল লাগে। আমাৰ মইনা পাৰিজাতটোৰ নাম আছিল হীৰা মইনা পাৰিজাত। তেতিয়া আমি যেতিয়া হীৰা মইনা পাৰিজাতৰ হৈ পেলাই আমি যাওঁ, সকলোৱে মানে আমাক ভয় কৰিছিলে, কাৰণ আমি প্ৰত্যেকটো প্ৰতিযোগিতাতে আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু আমি পাবলৈ সক্ষম হৈছিলোঁ এটা শ্ৰেষ্ঠ, হয় হয়, আমি শ্ৰেষ্ঠ দল হিচাপে পাবলৈ আমি সক্ষম হৈছিলোঁ। তেতিয়া সকলোৱে হীৰা মইনা পাৰিজাত আহিছে বুলি ক'লে অকণ ভয়ে কৰা হৈছিলে, তেনেকুৱাকেই চৰ্চাবিলাক আমাৰ চলি আছিলে আৰু।
0: হয়, মানে প্ৰথম আপোনাৰ মঞ্চ বোধহয়
1: মইনা পাৰিজাতেই।
0: হয়, তাৰপাছত আপুনি কলেজৰ কথা কওক।
1: কলেজত মই পঢ়ি থাকোঁতে মই সংগীতৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিলোঁ আৰু আমাৰ যি কলেজ উইক হয় তাত মই বেষ্ট ছিংগাৰ পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছতে মই BEd-ত এডমিশ্যন লৈছিলোঁ, তাতো মই বেষ্ট ছিংগাৰেই হৈছিলোঁ।
0: হয়, সেয়া কিমান কেতিয়াৰ কথা?
1: মই 96-97 মানত মানে এয়া কথা আৰু। তাৰপিছতে মই BEd-ত এডমিশ্যন লৈছিলোঁ। তাৰ বাদেও মই আমাৰ কলিয়াবৰৰ কলেজত পঢ়ি থাকোঁতে আমি এছিয়ান ছাউথ এছিয়ান ফেডাৰেশ্যন গেমছ, তাত আমি বিহু নাচিবৰ কাৰণে আমি সুবিধা পাইছিলোঁ। তাত আমি উদ্বোধনী অনুষ্ঠানত আমি বিহু নাচিছিলোঁ। তাৰপাছতেই মই দেলহি গৈছিলোঁ, দেলহিত সত্ৰীয়া নৃত্য নাচিছিলোঁ আৰু মই বৰগীতৰে মই তাৰ তেতিয়াৰ মঞ্চ মুকলি কৰিছিলোঁ।
0: হয়, খুব সুন্দৰ কথা, যিহেতু আপুনি অসমক প্ৰতিনিধিত্ব কৰি আপুনি মানে বিহু নাচিবলৈ।
1: হয়,
0: কেনেকুৱা লাগিছিল তেতিয়া?
1: বহুত ভাল লাগিছিলে, বুজাব নোৱাৰা, মানে আমাক এমাহ দিন আমাক বিহুৰ কাৰণে প্ৰশিক্ষণ দিছিলে, আমাক মাদ্ৰাজত ৰাখিছিলে, তাৰপিছতে আমি প্ৰগ্ৰেম কৰিছিলোঁ, তাৰপাছতো আমাক 10 দিনমান ৰখাৰ পাছত আমি ঘৰলৈ আহিছোঁ।
0: হয়, সেই দলটিত আৰু থকা সদস্যসকলৰ কথা কওকচোন।
1: আমাৰ কলিয়াবৰ তাৰমানে আমি অসমৰ পৰা আমি 5টা দলে আমি তাত অংশগ্ৰহণ কৰিছিলোঁ। আমাৰ কলিয়াবৰ 50 জনকৈ আছিলে এটা এটা দলত, গতিকে নাচনী আৰু ঢুলীয়া ঢোলেই বাজিছিল কমচে কম 100ৰ ওপৰ, তেনেকুৱাকৈ বাজিছিলে। আমি আমাৰ কলিয়াবৰ পৰা গৈছিলোঁ, বোকাখাটৰ এটা দল আছিলে, লখিমপুৰৰ আছিলে, তাৰপিছত গুৱাহাটীৰ এটা দল আছিলে, তেনেকুৱাকৈ আমি গৈছিলোঁ, 5টা দল আমি একেলগে গৈছিলোঁ। ভাল লাগিছিল, বহুত ভাল লাগিছিলে।
0: হয়, সেয়া 1900 কিমান চনৰ কথা হ'ব চাগে,
1: সেইটো 1998 এনেকুৱামান হ'ব, পাহৰিছোঁ মই অকণমান।
0: হয়, খুব সুন্দৰ কথা। তাৰপিছত পৰৱৰ্তী সময়ত আপুনি বিয়া হ'ল, হয় নিশ্চয়, তাৰপিছত এতিয়া সংসাৰৰ কথা কওকচোন।
1: হয়, মই 2008 বিয়া হৈছোঁ, তাৰপিছতে বিয়া হৈ অহাৰ পাছতেই এওঁ কিন্তু সংগীতৰ লগত জড়িত নহয় যদিও মোক বহুত মানে উৎসাহটো দিয়ে। তাৰপিছতে মই এবছৰৰ পিছতে মই আমাৰ ঘৰৰ ওচৰ একেবাৰে ওচৰৰ নহয় চলচলি বামুণগাঁও বুলি কয় তাৰ এখন মিউজিক স্কুলত মোক বৰগীত শিকাবলৈ মাতিলে, মই তালৈ গ'লোঁ। তাৰপিছত তাত মই এবছৰ দিন কৰিলোঁ, তাৰপিছতে মোৰ ছোৱালী এজনী জন্ম হ'ল, তাৰপিছত অলপ দিন বন্ধ হৈ আছিলে, তাৰপাছতেই মই আমাৰ পুৰণি গুদামৰ যিটো বাপুজী লাইব্ৰেৰী আছিল তাত বৰগীত শিকাইছিলোঁ। তারপর অডিটোরিয়ামতো শিকাইছিল। তারপর মানে নিজাববেকে 19 চনত মানে স্কুল খুলি ললো। লওয়ার পিছতে মানে 20 চনত মানে মোক সেন্টার দিলে। তারপর এটা মোর সেন্টারতে মানে ব্যস্ত আর মোর বরগীতর বরগীতেই নহয়, মোর বরগীত আছে, খোল আছে, সত্রিয়া নৃত্য আছে, তাছে কণ্ঠ সংগীত আছে আর তাবলা আছে। তার বাদেও মানে আর্ট স্কুল এখন খুলিল। মানে আর্ট মানে নিশিকাও, বেলে শিক্ষক নিয়োগ করেছো আর আমার মিউজিক স্কুল যখন তাদের বরগীতটা মানে চাও, বাকি মানে বেলে শিক্ষক নিয়োগ করেছো, তেনেকে চলি আছে। আর আমার সত্র মহাসভার আন্ডারতে আমার সেন্টারটা আসলে 3 বছর ধরে মোর বিদ্যালয়ে শ্রেষ্ঠ বিদ্যালয় হিসাবে স্বীকৃতি লাভ করেছিল। এটা আমি এম ই করার পাশে আমার মহাবিদ্যালয় হিসাবে আমার পরিগণিত হয়েছে। হয়,
0: সুন্দর কথা, খুব সুন্দর কথা। এতিয়া ধরক বর্তমান সময়ত লড়া ছোৱালীবিলাকক আমি কেতিয়াবা দেখো যে তেওঁলোকে আধুনিক গীত বা অন্য অন্য প্রতি বেশি আকৃষ্ট হয় কিছুমান ক্ষেত্রত, কিন্তু সেই ক্ষেত্রত আপনি কেনেকুৱা পাইছে?
1: সেইটো হয়, সেইটো একেবারে সঁচা কথা। আজিকালি মানে মানে কি যুব প্রজন্ম আজিকালি উশৃঙ্খল বলে কব লাগিব, কিন্তু তাতো একে সব নহয়, তাতো ভাল আছে। গতি আজিকালি কিছু লড়া ছালীর আগত বরগীতর বিষয়ে কোবলে আমার মানে বেয়া লাগে, কারণ যেতিয়া অবমাননা করে আমার সঁচায় বহুত দুঃখ লাগে, যেটা গুরুজনক যে অবমাননা করেছে তেনেকা নিচিনা লাগে। গতি তাতো মানে নকো যে সবই বেয়া, কিন্তু তাতো আজিকালি বরগীতর চর্চা করে আছে, সত্রিয়া নৃত্যর চর্চা করে আছে, তেনেকুৱাও আছে। কিন্তু মই প্রায়খিনি অভিভাবকক কওঁ যে আপনাদের এই দিকট আমার গুরুজনার যে অমূল্য সৃষ্টি সেইখিনি যদি আপনাদের চর্চা করে, কেতিয়া আপনার সন্তানটো মানে বিপথে যাব নোৱাৰে সেইটো আমি কব পাৰো। তাৰমানে এইটো এনেকুৱা এটা হেৰি তেওঁলোকৰ যদি অন্তৰত সোমাই যায়, তেওঁলোকে বেয়া কাম এটা কৰিবলৈ হাজারবার চিন্তা কৰিব লাগিব, মই সেই কথাখিনি কওঁ।
0: হয় বাইদেউ, আপুনি আপোনাৰ সুন্দৰ গীতৰ কথা আপোনাৰ কৈ আছে। এতিয়া আমি আপোনাৰ কণ্ঠত যদি অকণমান বৰগীতৰ এটি কলি আমি শুনো বা আমাৰ আয়তীসকলে শুনিব, নিশ্চয় ভাল পাব।
1: হয়, মই বেলুৱাৰ আগৰে এটি বৰগীত অকণমান গাবলৈ চেষ্টা কৰিছোঁ।

0: সুন্দৰ হৈছে। আচলতে বাইদেউ, আপোনাৰ কণ্ঠত আমি বৰগীতটি শুনি সঁচাকৈ আপ্লুত হৈ পৰিছোঁ। আৰু আপুনি বিহু গোৱাৰ কথাও কৈছিলে নহয় জানো, আপুনিতো বিহু নাচিছিলে জীয়ৰী কালতে, বৰ্তমানতো জেং বিহুৰ সৈতে জড়িত হৈ পৰিছে নেকি বাৰু?
1: হয়,
0: জেং বিহুৰ সৈতে জড়িত
1: জানো।
0: তেনেহ'লে এইখিনিতে যদি জেং বিহু এফাকিও শুনো ভাল লাগিব। হয় বাইদেউ, আপুনি যিহেতু এটা সময়ত বিহুৰ সৈতেও জড়িত হৈ পৰিছিলে নহয় জানো, জীয়ৰী কালতে বা পিছতো হয়, এতিয়া আপুনি বিহু গীতৰ চৰ্চা কৰি আছেনে বা এফাকি বিহু গীত প্ৰথমে শুনি লওঁ কওকচোন।
1: হয়, মই কৰি আছোঁ। মই বিহুৰ টান এটাই প্ৰথমতে গাবলৈ লৈছোঁ।

0: খুব সুন্দৰ হৈছে, আপোনাৰ কণ্ঠত সঁচাকৈ বৰ ভাল লাগিছে বিহু গীতটি শুনি। বাইদেউ, এতিয়া বিয়াৰ পাছত আপুনি আপোনাৰ সংগীত জগতৰ সৈতে জড়িতৰ লগতে আমাৰ যি পৰম্পৰা, আমাৰ বিহুৰ পৰম্পৰা, বিহুৰ সৈতে বিহু গীতৰ সৈতে জড়িত হৈ পৰিছে নেকি বাৰু?
1: হয়, জড়িত হৈ আছোঁ বাৰু।
0: হয়, দিহানামৰ মানে নাম উঠা আমি দেখোঁ যে নাম গায়, তেনেকুৱা ক্ষেত্ৰত আপুনি কেনেদৰে নামত অংশগ্ৰহণ কৰে?
1: মই নাম গাওঁ বাৰু, নামঘৰতো মোৰ আমাৰ যেতিয়া নাম লয় গোপিনীয়ে তেতিয়াও নাম দিব লগা হয়, নাম দিওঁ, ভাল লাগে। ভাদমহীয়া মানে যিমান পাৰোঁ যাবলৈ চেষ্টা কৰোঁ, নামৰ চৰ্চা কৰি থাকিলে ভালো লাগে, আৰু গ'লে গোপিনীসকলে কয় নাম এভাগ দিবৰ কাৰণে দিওঁ নাম, তেনেকুৱা আৰু।
0: হয়, আৰু ৰাসৰ নাম গায় নেকি?
1: গাওঁ, হয়,
0: ৰাসৰ নাম গায়।
1: হয়, ৰাসৰ দৰা গাওঁ।
0: মনত পৰিব নেকি এশাৰী ৰাসৰ নাম গাবলৈ?
1: পটককৈ নাহে তথাপিও এটা গাই দিছোঁ বাৰু।

0: খুব সুন্দৰ হৈছে। বাইদেউ আমি পুনৰ আহিছোঁ আপোনাৰ বিদ্যালয়খনৰ প্ৰসংগলৈ। বিয়াৰ পাছত আপুনি বিদ্যালয় এখন যেতিয়া খোলাৰ কথা চিন্তা কৰিলে তেতিয়া পইচা পাতিকে আদি কৰি বহুতো লাগে নহয় জানো, কেনেকৈ সাহস গোটাইছিল?
1: হয়, এই ক্ষেত্ৰত মোৰ মানুহজনে মোক অকণ সহায় কৰিছিলে আৰু তেওঁ মোক কৈছিলে যে তুমি এইটো চৰ্চা কৰা বা আগতো তুমি এনেকুৱা ছোৱালী অৱস্থাটো কৰি আছা, যেতিয়া যদি পাৰা বিদ্যালয়খন খোলা। আৰু তাৰ ক্ষেত্ৰত মই ওচৰৰ দুই এজনে মোক সহায় কৰিছিলে। কৰাৰ পিছতে মই তেনেকেই বিদ্যালয়খন খুলিলোঁ। প্ৰথম অৱস্থাত আমি চেণ্টাৰ পোৱা নাছিলোঁ, বেলেগ চেণ্টাৰৰ যোগেদি আমি পৰীক্ষা দিবলৈ সক্ষম হৈছিলোঁ। তাৰপাছতেই যেতিয়া বিদ্যালয়খন খুলিলোঁ, সেই বিভিন্ন মানুহৰ লগত চিনাকি হ'ল। তাৰপিছতে বিদ্যালয়ত আমাৰ যিজন এক্সটাৰ্নেল প্ৰশিক্ষক আহে, তেওঁ যেতিয়া প্ৰশিক্ষণ দিলে বা তেওঁ যেতিয়া পৰীক্ষা ল'বলৈ আহে, তেতিয়া ক'লে যে তুমি এনেকুৱাকৈ সতমাহ সভাৰ যোগেদি তুমি চেণ্টাৰটো ল'ব পাৰা, যিহেতুকে তোমাৰ সেইমতে সতমাহ সভাৰ যিটো মানে ল'ৰা ছোৱালীৰ হেৰি এটা থাকে, এটা হিচাপ থাকে, সেইমতে মোৰ আছিলে বোলে তুমি তেনেকুৱাকৈ চেণ্টাৰটো লোৱা। তাৰপিছতে মই সচিব ছাৰৰ লগত কথা পাতিলোঁ, পতাৰ পিছতে মই সৌভাগ্যক্ৰমে মই চেণ্টাৰটো পালোঁ। পোৱাৰ পিছতে এতিয়া ২০২০ চনৰ পৰা মই চেণ্টাৰ পাইছোঁ আৰু এতিয়া চলি আছে। আৰু তাৰ মোৰ বহুতো ল'ৰা ছোৱালী বিশাৰদ হৈ ওলাইছে, সেয়াই আৰু তেনেকেই চৰ্চা কৰি আছোঁ আৰু।
0: হয়, আৰু কেতিয়াবা থাকে ন যে আপোনাৰ এইখিনিতে আপোনাৰ কথা এটা সুধিব পাৰিছে, আপোনাৰ যিহেতু ছোৱালী এগৰাকী আছে বুলি কৈছে, তেওঁ গীত মাতৰ চৰ্চা
1: হয়, তাইও কৰে তাইকো সত্ৰীয়া নৃত্যটো দিছোঁ, বৰগীতটো দিছোঁ, পৰীক্ষা দিছে তাইও এবাৰ, তাইও চৰ্চা কৰি আছে।
0: হয়, আৰু হয়তো আপোনাৰ বিদ্যালয়খন হোৱাৰ কাৰণে ওচৰৰ মানে কিশোৰীসকল আহিবলৈ
1: আহে আহে আহে তেওঁলোক আহে আহি পেলাই তেওঁলোকে তাতে শিকিছে আৰু সেইমতেই পৰীক্ষা তেওঁলোকক মই দিয়াই আছোঁ।
0: হয়, আৰু সকলো মানুহৰে এটা ভৱিষ্যত সপোন থাকে নিশ্চয়, আপোনাৰো আপুনিও ইয়াৰ ব্যতিক্ৰম নহয় চাগে, আপুনি নিশ্চয় কিবা সপোন পুহি ৰাখিছে নেকি?
1: সপোনটোতো আছেই, মই মোৰ বিদ্যালয়ৰ যোগেদি যিসকলে শিক্ষা ল'ব তেওঁলোকে যেন সঠিক এটা বাটত যাব পাৰে বা তেওঁলোকেও যেন ভৱিষ্যতে আকৌ বেলেগক শিকাব পাৰে বা তেওঁলোকক যেতিয়া প্ৰশ্ন কৰিব তোমালোকে ক'ত শিকিছিলা, যেতিয়া ক'ব যে মই আমুক মোৰ নামটো যেতিয়া ক'ব, মোৰ তেতিয়া ভাল লাগিব। আৰু যেতিয়া তেওঁলোকে শুদ্ধভাৱে শিকি শুদ্ধভাৱে তেওঁলোকে বেলেগক শিকাবলৈ যাব, মোৰ তেতিয়া এটা ভাল লাগিব আৰু আমি গৌৰৱ অনুভৱ কৰিব পাৰিম।
0: হয়, আৰু বিদ্যালয়খন কিবা ধৰক আৰু বহলোৱাৰ কথা বা
1: ভাবিছোঁ বিদ্যালয়খন, যিহেতুকে আমাক এতিয়া মহাবিদ্যালয় কৰিলে তেনেকৈ ভাবিছোঁ বাৰু। এতিয়া আমাৰ এপ্ৰিলৰ পৰা আকৌ নিউ ছেশ্যন আৰম্ভ হ'ব, মোৰ খবৰ আহি আছে তেনেকৈ এডমিশ্যনৰ কাৰণেও, তেওঁলোকে এডমিশ্যন ল'ব।
0: আৰু লগতে গীত মাতৰ চৰ্চা নিশ্চয় আপুনিতো কৰি যাবই।
1: হয়,
0: আৰু বিহু হওক, দিহানাম হওক বা ৰাসৰ নাম, আপুনি এইখিনিও নিশ্চয়কৈ সদায় জড়িত হৈ থাকিব।
1: হয়,
0: খুব ভাল কথা, আপোনাৰ লগত কথা পাতি আমি সঁচাকৈ খুব ভাল পাইছোঁ। আমি আনন্দিত হৈছোঁ যে এগৰাকী নাৰীয়ে ইমানখিনি কৰিছে নহয় জানো, সকলো দিশতে আপুনি পাৰ্গতো। গতিকে আপোনাৰ যিখিনি ইচ্ছা আছে, আপুনি যেনেদৰে কাম কৰি যাম বুলি ভাবিছে, আপুনি সেইখিনি কৰি যাওক, আমাৰ শুভেচ্ছা সদায় আছে। আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ।
1: হয়, ধন্যবাদ, মোৰ ফালৰ পৰা মই ধন্যবাদ জনালোঁ, আশীৰ্বাদ কৰিব আৰু যেন আগুৱাই যাব পাৰোঁ।
0: ইমান পৰে বাণী বৰা বৈৰাগীৰ সৈতে হোৱা কথা বতৰা শুনিলে।

বাইদেউসকল, আহকচোন এইখিনিতে আমি বিলাহীৰ জেলিনো কেনেদৰে প্ৰস্তুত কৰে সেই বিষয়ে শিকোঁ। প্ৰথমে 3 কেজি পকা বিলাহী ধুই শুকানকৈ মচি এটা চচপেনত লৈ চচপেনটো জুইৰ ওপৰতে দিব। ভালকৈ সিজি কোমল হ'লে এখন পৰিষ্কাৰ কাপোৰেৰে চেকি ল'ব। গুটি আৰু ছাল নলৈ কেৱল ৰসখিনি কাপেৰে জুখি সেইমতে চেনি মিহলাই চচপেনত ঢালি জুইৰ ওপৰতে দিয়ক। উতল আহিলে অলপ অলপকৈ নেমুৰ ৰস দিব। ডাঠ আৰু জেলিৰ ফুটত উঠিলে নমাই চেঁচা হ'লে বটলত ভৰাই থ'ব। এনেদৰে আপুনি বিলাহীৰ জেলি প্ৰস্তুত কৰিব পাৰে। এইখিনিতে ঔটেঙাৰ আচাৰ কেনেদৰেনো প্ৰস্তুত কৰে শিকোঁ আহকচোন। ঔটেঙাৰ বৌখাকেইটা এৰুৱাই থেতেলিয়াই নিমখ আৰু হালধি সানি এটা ৰ'দত শুকুৱাব। আবেলি ৰ'দৰ পৰা আনি মিহি মিহিকৈ কাটি ল'ব। ঔটেঙাৰ জোখত তেল গৰম কৰি তাত পাঁচফোৰণ কেইটামান দি নমাই থ'ব। তেল ঠাণ্ডা হ'লে

0: মেলেৰিয়া এবিধ সংক্ৰামক আৰু মাৰাত্মক ৰোগ। মেলেৰিয়াত মানুহৰ মৃত্যু হ'ব পাৰে। মেলেৰিয়া প্লাজমডিয়াম বোলা এবিধ পৰজীৱীৰ দ্বাৰা হয় আৰু এই পৰজীৱী মেলেৰিয়া ৰোগীৰ দেহত থাকে। মেলেৰিয়া ৰোগীৰ পৰা মাইকী এন'ফিলিছ মহে এই পৰজীৱী আন সুস্থ মানুহলৈ বিয়পায়। এন'ফিলিছ মহ এবিধ ৰোগ সংক্ৰমণৰ ক্ষমতা থকা মহ। ইয়াৰ মাইকী প্ৰজাতিৰ মহে মেলেৰিয়া ৰোগ বিয়পায়। এই মহে জান জুৰি জমা হৈ থকা পৰিষ্কাৰ পানী আদিত কণী পাৰে। মাইকী এন'ফিলিছ মহে মানুহৰ তেজ খায় আৰু ৰাতিৰ শোৱাৰ সময়ত মানুহক কামোৰে। মেলেৰিয়া ৰোগৰ আৰম্ভণিতে তিনিটা স্তৰ থাকে, যেনে জাৰ জাৰ লগা ভাৱ, কঁপনি আৰু মূৰ কামোৰণি আদি। ৰোগীয়ে গৰম কাপোৰ গাত ল'ব বিচাৰে। জ্বৰ ইমান বেছি হয় যে ৰোগীয়ে প্ৰচণ্ড উত্তাপ অনুভৱ কৰে আৰু গাৰ কাপোৰ পেলাই দিয়ে। ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায়। সেয়েহে মহৰ কামোৰৰ পৰা হাত সাৰি থাকিব পাৰিলে মেলেৰিয়া নহয়। ঘৰত মহৰ প্ৰকোপ ৰোধ কৰিবলৈ সন্ধিয়া ধূপ ধূনা দিব লাগে। ঘৰত মহ নুসুমাবলৈ দুৱাৰ খিৰিকী বন্ধ কৰি ৰাখিব লাগে। কীটনাশক ঔষধযুক্ত আঁঠুৱা তৰি শুব লাগে। মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ থকা গাঁও অঞ্চলত DDT ছটিওৱা হয়। মেলেৰিয়াৰ পৰজীৱী কঢ়িওৱা মহে ঘৰৰ ভিতৰৰ বেৰত জিৰণি লয়। ঘৰৰ ভিতৰৰ বেৰ ছালত DDT ছটিয়াই মেলেৰিয়াৰ পৰা হাত সাৰিব পাৰি। ঘৰৰ বাহিৰত বা ভিতৰত শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ যদি নকৰে, তেতিয়া মেলেৰিয়া হোৱাৰ সম্ভাৱনা থাকে। মহৰ বংশবৃদ্ধি ৰোধ কৰক। নলা নৰ্দমা, পেলনীয়া খালী টেমা, টায়াৰ, খাল, ডোঙত পানী জমা হোৱাটো বন্ধ কৰক। নলা নৰ্দমা, পেলনীয়া খালী টেমা, টায়াৰ, খাল, ডোঙত পানী জমা হোৱাটো বন্ধ কৰক। গাঁৱত কাৰোবাৰ জ্বৰ হ'লে আশা বা স্বাস্থ্যকৰ্মীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰক।
1: IoT অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ শুনিলে FM-ৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰৰো অন্ত পৰিল। কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব 5:55 এই একে বেণ্ডত। আজি অনুষ্ঠান প্ৰচাৰত মোক কাৰ্যকক্ষৰ পৰা সহায় কৰিলে পম্পী হাজৰিকাই। নিয়ন্ত্ৰণ কক্ষত আছিল PK ৰাজা আৰু ৰোহিত দাস। অনুষ্ঠান সামৰিছোঁ। শুভৰাত্ৰি। জয় হিন্দ।